সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 17 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 11 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1 দিন। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে।

আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জ্যোতি হাজৰিকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, আতিকুৰ ৰহমান, ফটিক চন্দ্ৰ বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনানুষ্ঠানটি সজোৱা হল ক্ৰমে নিত্যানন্দ ডেকাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, গুঞ্জলতা শৰ্মা ওজা আৰু সংগীসকলে গোৱা নাম, কংকনা ভাগৱতীৰ কণ্ঠৰ লোকগীত, জোনমণি শইকীয়া আৰু লগৰীয়াসকলে গোৱা টোক চিয়াগীত আৰু মূৰ্চনা পাঠকৰ কণ্ঠৰ ভজনেৰে

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক পণ্ডিত কুশল দাসৰ চেতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত কুশল দাসে বজোৱা চেতাৰত ৰাগ আহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য এই বিষয়ে যোগ শিক্ষকদ্বয় দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

নিশা 9:30 বজাৰ নাট্যানুষ্ঠানৰ নিবেদন চিৰাজ লক্ষীধৰ শৰ্মাৰ মূল চুটি গল্পৰ অনাতাঁৰ অভিযোজনা অৰুণ শৰ্মাৰ প্ৰযোজনা ফণী তালুকদাৰৰ সন্ধিয়া 6:40 ক্ৰীড়া বাৰ্তা 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতিৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব অংকুমণি বৰাই দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ সেউজীয়া গল্প আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা পাঠকে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ

পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, ৰিদীপ দত্ত, দেৱজানী শৰ্মা আৰু দিলীপ চৌধুৰী। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

দিনৰ 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 গুণদা কৌৰৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সাৰং, 1:50 পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত, আৰু 1:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাটত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পশুধনৰ বৰ্ষাকালীন যতন, এই বিষয়ে এটি আলোচনা, ইয়াত ভাগ ল'ব ডক্টৰ অনুজ দত্ত আৰু ডক্টৰ বিজিৎ দেৱচৌধুৰীয়ে, আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। সন্ধিয়া 7:35 পূবালীৰ সুৰত ভোগেশ্বৰ তৰণ আৰু সংগীবৃন্দই গোৱা কাৰ্বি গীত, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: कहानी नहीं बदली, स्टाइल गया है बदल। जो कहानियां हम सुनते आए, देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
1: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আজি বিশ্ব দুগ্ধ দিবস। রাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ আহ্বানক্ৰমে 2001 চনৰ পৰা এই দিবস পালন কৰি অহা হৈছে। গাখীৰৰ উপকাৰী গুণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এই দিবস পালন কৰি অহা হৈছে। গাখীৰত প্ৰায় সকলোখিনি পুষ্টি থাকে আৰু সেইবাবে ইয়াক সম্পূৰ্ণ আহাৰ বুলি কোৱা হয়। গাখীৰ এক জটিল তৰল পদাৰ্থ আৰু ইয়াৰ প্ৰধান প্ৰটিন কেজিন কলয়ড হিচাপে বিক্ষেপিত হৈ থাকে। দ্ৰৱণীয় চেনী ভিটামিন আদি মিশ্ৰণ হিচাপে আৰু চৰ্বিভাগ অপদ্ৰৱ হিচাপে থাকে। এই পদাৰ্থবিলাকৰ গুণাগুণে গাখীৰ সংসাধনত প্ৰভাৱ পেলায়। বিভিন্ন পুষ্টিকাৰকেৰে সমৃদ্ধ আৰু ইয়াৰ কেইবাটাও ভাগ থকাৰ বাবে ই অনুজীৱবোৰৰ বৃদ্ধি আৰু ক্ৰিয়াৰ বাবে অতি ভাল মাধ্যম। বজাৰত বিতৰণ কৰাৰ বাবে অনা গাখীৰ আগতীয়াকৈ বীজাণুমুক্ত কৰি ল'ব লাগে। এই পদ্ধতিত এনেধৰণেৰে উত্তাপ প্ৰদান কৰা হয় যাতে তাত থকা ক্ষুদ্ৰ জীৱাণুবোৰ মৰি যায়। গাখীৰ 62.8 ডিগ্ৰী চেলচিয়াছত 30 মিনিট বা 71.7 ডিগ্ৰী চেলচিয়াছত 15 ছেকেণ্ড বা 31 ডিগ্ৰী চেলচিয়াছত 1 ছেকেণ্ড সময়ৰ বাবে তাপ প্ৰয়োগ কৰি ততালিকে শীতল অৱস্থালৈ আনিব লাগে। গাখীৰ থৈ দিলে তাত থকা চৰ্বিৰ কণিকাবোৰ ওপৰলৈ উঠি আহে আৰু সেইবাবে সজাতীকৰণ পদ্ধতিৰে চৰ্বিৰ কণাবোৰ 2 মাইক্ৰন বা তাতোকৈ সৰুকৈ ভাঙি পেলোৱা হয়। সজাতীকৰণ কৰা গাখীৰ উত্তাপ দি বীজাণুমুক্ত কৰাটো অতি প্ৰয়োজন যাতে গাখীৰত থকা লাইপেজ নামৰ উৎসেচকবিধ নিষ্ক্ৰিয় হয়। গাখীৰত ফলৰ গোন্ধ যেনে ষ্ট্ৰবেৰী, সুমথিৰা, নেমু, আনাৰস, কল আদি, ভেনিলাৰ গোন্ধ আদি দিও সুস্বাদু আৰু আকৰ্ষণীয় কৰি বিপণন কৰা হয়। গাখীৰত প্ৰয়োজনীয় অনুজীৱ উৎপন্ন হ'বলৈ দি বা শুদ্ধ লেক্টিক এচিড অনুজীৱ যোগ কৰি টেঙা কৰি দৈ, বাটাৰ মিল্ক আদি প্ৰস্তুত কৰা হয়। স্প্ৰে ড্ৰায়িং পদ্ধতিৰে শুকান গুড়ি গাখীৰ চৰ্বিভাগ আঁতৰাই চৰ্বিমুক্ত গাখীৰ আৰু গাখীৰত পানী আৰু চৰ্বিমুক্ত পাউডাৰ গাখীৰ মিলাই টোন গাখীৰ প্ৰস্তুত কৰা হয়। গাখীৰৰ যি ভাগত 25% বা বেছি চৰ্বি থাকে তাক ক্ৰীম বোলা হয়। মাখন হৈছে ঘনীভূত চৰ্বি আৰু ইয়াত 15% পানী থাকে। মাখনত সংৰক্ষক দ্ৰব্য হিচাপে নিমখ আৰু বিভিন্ন ধৰণৰ ফ্লেভাৰ বা সৌৰভ যোগ কৰা হয়। সম্পূৰ্ণ গাখীৰৰ প্ৰায় আধা পানী আঁতৰ কৰি আৰু চেনী যোগ দি ঘনীভূত গাখীৰ বা কনডেন্স মিল্ক প্ৰস্তুত কৰা হয়। গাখীৰৰ দৈৰ পৰা চীজ তৈয়াৰ কৰা হয়। গাখীৰত থকা

0: কেজিন নামৰ প্ৰটিনবিধৰ ওপৰত উঠেচক, নিমখ আৰু অনুজীৱৰ যেনে বেক্টেৰিয়া, ভেঁকুৰ আৰু ইষ্টৰ ক্ৰিয়া ঘটাই পৰিপক্ক কৰি চিজ তৈয়াৰ কৰা হয়। গাখীৰ কেলছিয়ামৰ এটা ভাল উৎস। দেহত থকা মণিসমূহৰ ভিতৰত কেলছিয়ামৰ পৰিমাণ আটাইতকৈ বেছি। শৰীৰৰ মুঠ ওজনৰ প্ৰায় 1.5-2% হ'ল কেলছিয়াম। শিশু এটাৰ দেহত মুঠ 25-35 গ্ৰাম আৰু প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত প্ৰায় 850-1400 গ্ৰাম কেলছিয়াম থাকে। এই কেলছিয়ামখিনিৰ শতকৰা 99% থাকে হাড়বোৰত। তেজত থকা কেলছিয়ামৰ পৰিমাণ হ'ল প্ৰতি 100 মিলিলিটাৰত প্ৰায় 10 মাইক্ৰগ্ৰাম। কেলছিছনিন আৰু পেৰাথাইৰয়ড হৰমোনে হাড় আৰু তেজৰ কেলছিয়ামৰ পৰিমাণ এক গতিশীল সুস্থিৰ অৱস্থাত ৰাখে। গাখীৰত কেলছিয়াম কেলছিয়ামৰ কেজিনোজিনেট হিচাপে থাকে আৰু এই ৰূপত শৰীৰে ইয়াক খুব ভালদৰে গ্ৰহণ কৰিব পাৰে। 1 লিটাৰ গৰুৰ গাখীৰত প্ৰায় 1200 মিলিগ্ৰাম কেলছিয়াম থাকে। উল্লেখযোগ্য যে শাক পাচলিত থকা অক্সেলেটে খাদ্যৰ কেলছিয়ামৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম অক্সেলেট নামৰ অদ্ৰৱণীয় পদাৰ্থৰ সৃষ্টি কৰি কেলছিয়ামৰ অৱশোষণত বাধা দিয়ে। গতিকে সেউজীয়া পাচলি আৰু গাখীৰ, মাছ আদি সৰহ কেলছিয়ামযুক্ত আহাৰ একেলগে খালে এইবোৰত থকা কেলছিয়ামখিনি শৰীৰে ভালদৰে গ্ৰহণ কৰিব নোৱাৰে। এজন প্ৰাপ্তবয়স্ক মানুহক পুৰুষ আৰু মহিলা উভয়কে দৈনিক 400 মিলিগ্ৰামৰ পৰা 500 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। গৰ্ভ অৱস্থাত আৰু সন্তানৰ বাবে এগৰাকী মাতৃক দৈনিক 100 গ্ৰাম কেলছিয়াম লাগে। 10 বছৰমানৰ পৰা 20 বছৰমান বয়সলৈকে দৈনিক 600 মিলিগ্ৰামৰ পৰা 700 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। কেলছিয়ামৰ অভাৱ অথবা আধিক্যৰ ফলত বিশেষ কোনো ৰোগ হোৱা দেখা নাযায়। সেয়েহে দৈনিক গাখীৰ খালে আমাৰ দেহৰ প্ৰয়োজনীয় কেলছিয়াম ভাগ আমাৰ শৰীৰে পোৱাত সহায়ক হয়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগদান আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক' পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট

indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিনিৰ্বাচিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তত কালি সংঘটিত এটা বিস্ফোৰণত 45জনতকৈও অধিক লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ম্যানমাৰৰ মাজৰ ঐতিহাসিক আৰু সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব। তদুপৰি নিৰাপত্তা আৰু যোগাযোগকে ধৰি বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজৰ কৌশলগত সম্পৰ্কৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কালি সন্ধিয়া নতুন দিল্লীত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা শনিবাৰে বিহাৰৰ গয়া ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি লাইনৰ সৈতে কেইবাগৰাকী কেবিনেট মন্ত্ৰী, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ইউ মিন আংলাইন ভাৰতলৈ আহিছে। তেওঁ কাইলৈ মুম্বাইত ব্যৱসায় আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকত 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খনকৈ, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হ'ব। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ

শাসত দেৱাশীষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চৰ্চে, নানা কৰকে পিয়াৰ, তুমনে পুকাৰা ঔৰ হাম চেলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শোক প্ৰকাশ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35 গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। আজি দিনৰ 11 বজাত লোকভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱা 9 মে'ত 5 গৰাকী মন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ এটা অট্টালিকাত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটি 45 জনতকৈ অধিক লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নামহকাম চহৰৰ কাউংটুপ গাঁৱত কালি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় 70 জন লোক আহত হয়। চীন ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টা আং নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। বিস্ফোৰণস্থলীত উপস্থিত হোৱা এজন উদ্ধাৰকৰ্মীয়ে জনোৱা মতে সন্ধিয়ালৈকে 46টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ ভিতৰত 6টা শিশু আছে। উদ্ধাৰ অভিযান চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী মনোহৰ লালে কালি ত্ৰিপুৰাত নগৰ অঞ্চলৰ অনাময় ব্যৱস্থা আৰু শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ত্ৰিপুৰাৰ শক্তিমন্ত্ৰী ৰতনলাল নাথৰ সৈতে আগৰতলাত যুটীয়া সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা উন্নীতকৰণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ কয় যে অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতেই শৌচাগাৰ জৰীপ কৰা হ'ব। পৰ্যটকক আকৰ্ষণ কৰা আগৰতলা, ধৰ্মনগৰ, মেলাঘৰ আৰু উদয়নগৰৰ স্বচ্ছতা বৃদ্ধিৰ বাবেও বিশেষ ধন আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। স্থানীয় উদ্যোগী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। শক্তিখণ্ডত মন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চ মাহৰ ভিতৰত পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী অভিযানৰ অধীনত ত্ৰিপুৰাত 2 লাখ গৃহত সৌৰ সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি অবৈধ বিদ্যুৎ সংযোগ ৰোধ কৰাৰ লগতে স্মাৰ্ট মিটাৰ স্থাপন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই অহা বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 300 গিগাৱাট শক্তি উৎপাদন আৰু 2047 চনৰ ভিতৰত 100 গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ম্যানমাৰৰ পৰা পলায়নৰ প্ৰায় 1 দশক পাছত বাংলাদেশত ৰোহিংগীয়া শৰণাৰ্থীৰ বাবে সহায় ভংগুৰ পৰ্যায়ত আছে বুলি সংযুক্ত আৰক্ষী ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ হ্ৰাস, শিবিৰৰ অৱস্থাৰ অৱনতি আৰু সুৰক্ষাৰ দিশতো উদ্বেগ বৃদ্ধি পাইছে বুলি আয়োগে প্ৰকাশ কৰিছে। 2026 চনত যৌথ সঁহাৰি পৰিকল্পনা গঠন কৰি ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে 15 কোটিতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থী আৰু আন সম্প্ৰদায়ক সহায় কৰিবলৈ 71 কোটি মাৰ্কিন ডলাৰতকৈ অধিক ধনৰ আবেদন জনাইছে। ম্যানমাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা সীমিত হৈ বাংলাদেশত প্ৰায় 13 লাখ ৰাষ্ট্ৰহীন ৰোহিংগীয়া আছে। বিভিন্ন সংস্থাই জানিবলৈ দিয়া মতে শিবিৰসমূহৰ ভিতৰত জীৱিকাৰ সুযোগ সীমিত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত বৰ্ষত মাত্ৰ 23% শৰণাৰ্থী পৰিয়ালেহে কামৰ বিপৰীতে নগদ ধন লাভ কৰিছিল। আনহাতে 35% শৰণাৰ্থীৰ উপাৰ্জনৰ কোনো উৎস নাছিল আৰু সম্পূৰ্ণৰূপে সাহায্যৰ ওপৰত নিৰ্ভৰশীল আছিল। 2024 চনৰ আৰম্ভণিৰ পৰা মহিলা, শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম লোক আৰু প্ৰায় 1.5 লাখ নতুনকৈ অহা লোক ধনৰ নাটনিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰসংঘই ৰোহিংগীয়াসকলক স্বেচ্ছামূলক, নিৰাপদ আৰু মৰ্যাদাপূৰ্ণভাৱে ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে।

0: যদিও ইয়াৰ অগ্ৰগতি সীমিত হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলিয়ে 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ চিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5টা উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করেছো আজি পুৱা। আজি সোমবার, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35:46 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:05:11

ৰবাৰ্ট ব্ৰাউনিঙে কৈছিল, সফলতা সঁচাকৈ এক অদ্ভুত বস্তু। এক মিনিটৰ সফলতাই বছৰ বছৰৰ ব্যৰ্থতা উটুৱাই লৈ যায়। শ্ৰোতা, আজি বিশ্ব দুগ্ধ দিৱস। প্ৰতি বছৰে এক জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে 2001 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল। বিশ্বজুৰি জনসাধাৰণৰ মাজত গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিৱসৰ মূল উদ্দেশ্য। গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়, ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এই বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু সজাগ কৰাৰ অৰ্থেই এই বিশেষ দিনটো পালন কৰা হয়। প্ৰতি বছৰে বিশ্ব দুগ্ধ দিৱসৰ এটি মূল বিষয় বাছনি কৰি লোৱা হয়। বিশ্বজুৰি মহিলা কৃষকসকলৰ অৱদানৰ প্ৰতি সন্মান আৰু স্বীকৃতি প্ৰদান হৈছে এই বৰ্ষৰ বিশ্ব দুগ্ধ দিৱসৰ মূল বিষয়। বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশ হৈছে ভাৰত। স্বাধীনতাৰ পিছত ভাৰতত গাখীৰৰ উৎপাদন ছগুণতকৈও অধিক বৃদ্ধি পাইছে। ডক্টৰ ভাৰ্গিজ কুৰিয়েনক ভাৰতৰ শ্বেত বিপ্লৱৰ জনক বুলি অভিহিত কৰা হয়। তেখেতৰ প্ৰচেষ্টাতে আৰম্ভ হোৱা অপাৰেচন ফ্লাডে দুগ্ধজাত সামগ্ৰীৰ অভাৱত ভোগা ভাৰতক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিলে। ভাৰতৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা লাখ লাখ লোকৰ বাবে দুগ্ধ উৎপাদন কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ সৰ্ববৃহৎ উৎস হৈ পৰিছিল। সমগ্ৰ দেশৰ লগতে অসমৰো আৰ্থ সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ

বিকাশত গোপালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ পশুপালন খণ্ডটোৰ জৰিয়তে প্ৰায় 2 লক্ষাধিক লোকে নিজৰ জীৱিকাৰ পথ মুকলি কৰিছে। পৰিয়াল হৈছে এখন সমাজৰ আধাৰ। একেদৰে শিশুৰ বাবে অভিভাৱক হৈছে জীৱনৰ প্ৰথম শিক্ষক, পথ প্ৰদৰ্শক আৰু নিৰাপদ আশ্ৰয়ৰ স্থল। অভিভাৱকসকল হৈছে শিশুৰ ভৱিষ্যত জীৱন গঢ়াৰ মূল ভেটি। অভিভাৱকৰ মৰম আৰু মনোযোগে শিশুক মানসিক আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰে। শিশুৰ ব্যক্তিত্ব গঠনৰ লগতে শিশুৰ অনুসন্ধিৎসু মনৰ সঠিক দিশ নিৰ্দেশনা প্ৰদান কৰি বৌদ্ধিক বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অভিভাৱকে। প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব অভিভাৱক দিৱস। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1 জুন তাৰিখে এই দিৱস পালন কৰা হয়। অভিভাৱকসকলৰ সন্মানত 2012 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 1 জুন দিনটোক বিশ্ব অভিভাৱক দিৱস হিচাপে ঘোষণা কৰিছিল। চলিত বৰ্ষত ইউনিচেফে টুগেডাৰ ফৰ পেৰেণ্টছক বিশ্ব অভিভাৱক দিৱসৰ মূল বিষয় হিচাপে নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে অভিভাৱকত্ব লাভ কৰা লোকসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি। অসমৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ গুৰি ধৰোতা, অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান তথা প্ৰিয়তম শিষ্য আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় আৰু সাংস্কৃতিক নৱজাগৰণক পৰৱৰ্তী সময়ত এক সুদৃঢ় ভেটিত থিয় কৰোৱাত মাধৱদেৱৰ অৱদান আছিল অনস্বীকাৰ্য। তেখেত আছিল একেধাৰে একনিষ্ঠ ধৰ্ম প্ৰচাৰক, শ্ৰেষ্ঠ দাৰ্শনিক, কবি, নাট্যকাৰ আৰু সুৰকাৰ। 1411 চনৰ জেঠ মাহত বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হয়। উজনি অসমৰ মাজুলীৰ ধোঁৱাহাট বেলগুৰি সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তেখেতৰ সাক্ষাৎ হয়। অসমৰ সমাজ আৰু ধৰ্মীয় ইতিহাসত দুগৰাকী মহাপুৰুষৰ এই ঐতিহাসিক মিলনকে মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয়। শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰে। তেখেতে ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটা সত্ৰ, ভেলাডাঙা সত্ৰ আদি প্ৰতিষ্ঠা কৰিছিল। বিশেষকৈ বৰপেটা সত্ৰক তেখেতে ধৰ্ম আৰু সংস্কৃতিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অসমীয়া ভাষা আৰু সাহিত্যলৈ মাধৱদেৱৰ অৱদান অতুলনীয়। গুৰুৰ নিৰ্দেশত তেখেতে বহুতো অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যিক আৰু দাৰ্শনিক কৃতি হ'ল নামঘোষা। ইয়াত 1000টা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। ই অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক অমূল্য দস্তাবেজ আৰু বেদান্ত দৰ্শনৰ উৎকৃষ্ট নিদৰ্শন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতসমূহত শিশু কৃষ্ণৰ লীলা, দুষ্টামী আৰু যশোদাৰ মাতৃপ্ৰেমৰ অপূৰ্ব নিদৰ্শন পৰিলক্ষিত হয়। মহাপুৰুষ মাধৱদেৱৰ জীৱন আছিল ত্যাগ, গুৰুভক্তি আৰু নিষ্ঠাৰ এক জীৱন্ত প্ৰতীক। তেখেতৰ অসাধাৰণ সৃষ্টিৰাজিয়ে অসমীয়া জাতিক একতা আৰু ভক্তিৰ পথেৰে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাধৱদেৱৰ সাহিত্য আৰু দৰ্শন আজিও অসমীয়া সমাজৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ চিৰন্তন উৎস হৈ আছে।

কিশোর কবি গীতিকার লোকসংস্কৃতির গবেষক গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপক গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি স্মৃতি দিৱস। আজীৱন সাৰস্বত সাধনৰে মহিয়সী গৰিমাৰে গৰিয়সী আধুনিক অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনক সোণালী আখৰেৰে লিখি থোৱা এটি নাম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, যি অধ্যৱসায়, একাগ্ৰতা, সততা আৰু নিষ্ঠাৰ বলত সকলো বাধা বিঘিনি নেওচি জীৱনৰ ঘাট প্ৰতিঘাত প্ৰত্যাহ্বান হাঁহিমুখে অতিক্ৰম কৰি অসমীয়া ভাষা সাহিত্যৰ জগতখনলৈ দি গৈছিল চিৰস্মৰণীয় অৱদান। পদ্মশ্ৰী নলিনীবালা দেৱীৰ পিছতে দ্বিতীয়গৰাকী সাহিত্য সভাৰ মহিলা সভানেত্ৰী হিচাপে 1991 চনত দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল নিৰ্মল প্ৰভা বৰদলৈয়ে। নীলা বাইদেউ নামেৰে শিশুসকলৰ মাজত পৰিচিত নিৰ্মল প্ৰভা বৰদলৈয়ে শিশুৰ বাবে কাকত আলোচনীত লিখাৰ উপৰিও নাটক, অপেৰা, উমলা গীত, সাধুকথা, নাটিকা, জীৱনী বিষয়ক পুথিৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 50ৰ দশকৰ পিছৰ এগৰাকী শ্ৰেষ্ঠ কবি হিচাপে নিৰ্মল প্ৰভা বৰদলৈ আছিল জনপ্ৰিয়।

0: সাধাৰণ মানুহৰ দুখ সুখ প্ৰাপ্তি অপ্ৰাপ্তি প্ৰেম বিৰহ নিসংগতা আনন্দ বিষাদ আদি গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি তথা সাম্প্ৰতিক সময়ৰ চেতনাৰে তেখেতৰ কবিতাসমূহ সমৃদ্ধিশালী। ৰামধেনু যুগতে আত্মপ্ৰকাশ কৰা তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ বনফৰিঙৰ ৰং 1957 চনত প্ৰকাশ পাইছিল। সমীপেশু দিনৰ পিছত দিন, অন্তৰংগ সুদীৰ্ঘ দিন আৰু ঋতু তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। দিনৰ পিছত দিন কাব্যগ্ৰন্থৰ বাবে তেখেতে 1977 চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা লাভ কৰিছিল। সুদীৰ্ঘ দিন আৰু ঋতু কাব্যগ্ৰন্থৰ বাবে 1983 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কবি গীতিকাৰ শিশু সাহিত্যিক হিচাপে প্ৰসিদ্ধি লাভ কৰিলেও সাহিত্য সংস্কৃতিমূলক প্ৰাচ্যতত্ত্ব গৱেষণামূলক নাটক অনুবাদ সাহিত্য চুটিগল্প ভ্ৰমণ কাহিনী তথ্যচিত্ৰ আলোচনা সম্পাদনা জীৱনী আলেখ্য আত্মজীৱনীমূলক গ্ৰন্থৰে নিৰ্মল প্ৰভা বৰদলৈ চিৰদিন জ্যোতিষ্মান হৈ থাকিব। অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল 1936 চনৰ 1 জুনত যোৰহাট জিলাৰ টিয়কৰ ওচৰৰ তামুলিচিঙা গাঁৱত। ধনী কবিৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু লাৱণ্যপ্ৰভা বৰুৱাৰ পুত্ৰ নীলপৱন বৰুৱাৰ সৰুৰে পৰাই আছিল চিত্ৰশিল্পৰ প্ৰতি তীব্ৰ অনুৰাগ। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তি নিকেতনত শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কলিকতালৈ গৈছিল। প্ৰথমে কৃষি বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰা নীলপৱন বৰুৱাই শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি তেখেত চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল। 1961 চনত শান্তি নিকেতনত নামভৰ্তি কৰিছিল নীলপৱন বৰুৱাই। 1966 চনত নীলপৱন বৰুৱা কলিকতাৰ পৰা অসমলৈ ঘূৰি আহে আৰু পিতৃৰ ইচ্ছানুসৰিয়ে গুৱাহাটী আৰ্ট কলেজত শিক্ষকৰ চাকৰিত যোগ দিয়ে। ইয়াৰ পাছত তেখেতে 1971 চনত অসম চাৰুক আৰু কলা পৰিষদৰ প্ৰতিষ্ঠা কৰিছিল। উল্লেখযোগ্য যে অসমত ব্যক্তিগত খণ্ডত চিত্ৰশিল্পৰ বিদ্যালয় স্থাপনৰ বাটগতীয়া আছিল নীলপৱন বৰুৱা। তেখেতে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় বসুন্ধৰা কলা নিকেতনৰ স্থাপন কৰিছিল। 1982 চনত তেখেতে লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল। নীলপৱন বৰুৱাই বৃন্দাবনী বস্ত্ৰৰ বয়নশিল্পক পুনৰ জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা বৰ্ডত তেখেতে ৰং সানি ওখ চাপৰকৈ সজাই চিত্ৰ ভাস্কৰ্যৰ সমন্বয়েৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেখেতে সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক পেইণ্টিং স্কাল্পচাৰ নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম গ্ৰাপাস্কাপন ৰাখিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1831 চনত জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমগৰাকী ইউৰোপীয় হিচাপে পৰিগণিত হয়। 1926 চনত আমেৰিকান অভিনেত্ৰী গায়িকা তথা মডেল মেৰিলিন মনৰোৰ জন্ম হয়। অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হয় 1941 চনত। ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু হয় 1996 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰধান উৎস হৈছে যোগ। ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাপে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য আসন। আমাৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিভিন্ন গ্ৰন্থত যোগাভ্যাসৰ বিষয়ে উল্লেখ আছে। মহৰ্ষি পতঞ্জলীক যোগৰ জনক বুলি অভিহিত কৰা হয়। মহৰ্ষি পতঞ্জলীয়ে বৈজ্ঞানিক ভিত্তিত প্ৰণালীবদ্ধভাৱে এক পূৰ্ণাংগ যোগ পদ্ধতি প্ৰস্তুত কৰি থৈ গৈছে। তেখেতে যোগসূত্ৰ নামৰ বিখ্যাত গ্ৰন্থত য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি আদি যোগৰ 8টা অংগ বৰ্ণনা কৰিছে। বৰ্তমান ব্যস্ত আৰু বিভিন্ন মানসিক চাপেৰে ভৰা এক পৰিৱেশৰ মাজত মানসিক প্ৰশান্তিৰ ক্ষেত্ৰত যোগাভ্যাসে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগাভ্যাস কেৱল ভাৰততে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উল্লেখযোগ্য অভ্যাস হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছে। ই কেৱল শাৰীৰিকভাৱেই কোনো ব্যক্তিক সহায় নকৰে, মানসিকভাৱেও সবল আৰু শক্তিশালী কৰি তোলে।
4: বেমাৰ ভাল হোৱা

0: শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহাবন্ধু উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: প্ৰিয় শ্ৰোতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ অসম মন্ত্ৰী পৰিষদৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ অহা 5 জুনত সম্পূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সময়ত অসমক সামৰিক উদ্যোগৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য প্ৰকাশ কৰিছে অনাতাঁৰ অনুষ্ঠান মন কী বাতৰ কালি 136 সংখ্যক খণ্ডৰ জৰিয়তে অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা গ্ৰীষ্মৰ পৰা সতৰ্ক থকাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপৰ বিলৰ গছ কটাক লৈ কঠোৰ সেউজ ন্যায়াধীকৰণ কেন্দ্ৰ ৰাজ্য চৰকাৰলৈ শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্যৰ ন্যায়িক বিভাগৰ মূল চালিকা শক্তি ন্যায়িক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অহা 15-16 জুলাই দুদিনীয়া সৰ্বাম্মক কৰ্মবিৰতি ৰাজ্যিক কৰ্মচাৰীৰ অব্যাহত আছে পশ্চিম এছিয়াৰ সংকট এনে পৰিস্থিতিৰ মাজতে আজিৰে পৰা ইন্ধনৰ ওপৰত আৰোপ কৰা ৰপ্তানি শুল্কৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰে সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া গঢ়াৰ নিমিত্তে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰত্যাশা 2.0 শীৰ্ষক প্ৰকল্পৰ অধীনত কালি ৰাজ্যৰ গুৱাহাটী শিৱসাগৰ আৰু তেজপুৰৰ লগতে নতুন দিল্লীত লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হয় 3 জুনত ঘোষণা কৰা হ'ব ফলাফল অসমত 2027 চনত হ'বলগীয়া লোকপিয়লৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰু চাৰ্চ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলৰ 3-দিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় দেশৰ তৃতীয়গৰাকী সেনাৰ চীফ অব ডিফেন্স ষ্টাফ বা CDS ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে জেনেৰেল NS ৰাজা সুব্ৰমণিয়ে খেলৰ পৃষ্ঠাত আছে ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠা আৰু উত্তেজনাৰ অন্ত পেলাই IPLত খিতাপ অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ছিংগাপুৰ অপেনত চেম্পিয়নশ্বিপত খিতাপ জয়েৰে উজলি উঠিছে সাত্বিক ছাইৰাজ ৰণগী ৰেড্ডী আৰু চিৰাগ চেট্টী প্ৰিয় শ্ৰোতা আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো নমস্কাৰ

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপুনি বৰপেটাৰ পৰা আহিছে।
3: হয়।
2: আমাৰ শ্ৰোতাৰ বাবে, শ্ৰোতাসকলে আপোনাৰ যি সংগীত যাত্ৰাৰ কাহিনী আমি শুনাব লৈছোঁ তেখেতসকলক, তেখেতসকলৰ বাবে আপুনি আহিছে, প্ৰথমতে তাৰ কাৰণে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আপুনি এইবাৰ আমাৰ সংগীত নাটক একাডেমীৰ যি বঁটাৰে সন্মানিত হৈছে, অসমক গৌৰৱান্বিত কৰিছে, তাৰ কাৰণেও আপোনাক এবাৰ আমি অভিনন্দন জনালোঁ।
3: বহুত বহুত ধন্যবাদ।
2: সেইবিলাক কথালৈ পিছত আহিম। আপোনাৰ সংগীত জীৱনৰ কথা পাতিব খুজিছোঁ আজি আমাৰ প্ৰথম খণ্ড। প্ৰথম খণ্ডৰ আৰম্ভণিতে আপুনি যিটো নামেৰে পৰিচিত, এজন বৰগীতৰ শিল্পী, আৰু আছে, আৰু বহুত কথা আছে, বৰগীতৰ এফাকি আপোনাৰ কণ্ঠত শুনিলোঁ আৰম্ভণিতে,

0: বৰগীতৰ চৰ্চাৰ আৰম্ভণি কেনেকৈ হ'ল?
1: মোৰ ঘৰ এনে বৰপেটাত বিলুপ্তৰাজিত টাউনতে, তাত এখন 70 বছৰতে বিলুপ্তৰাজিতে এখন স্কুল আছে, সেইখনৰ স্কুলৰ নাম ভাৰত শংকৰী কলা প্ৰচাৰ সমিতি। সেই স্কুলখনৰ মেইন শিক্ষক আছিল মোৰ শ্ৰদ্ধাৰ স্বৰ্গীয় মহেন্দ্ৰ সূত্ৰধাৰ। তেওঁ তাত শিকাই থাকে। মই এদিন তাত গ'লোঁ ওচৰ, মোৰ লগত এটা দাদা এজন গৈছিল ধনঞ্জয় ওজা, তেওঁ মই দুয়োজনে গ'লোঁ, চাব গ'লোঁ। তেওঁ কৈছে যে কি চাই আছা, বেলেগ বেলেগ নাচি আছে, ঝুমুৰা চালি নাচি আছে। মই কৈছোঁ চাবা হৈছোঁ দক, তুমি নাম লিখিবা, মই লিখিম দক, শিকিবা নাখন শিকিম দক। সেই তাৰ বাৰু কালি আহিবা, নেক্সট দিনা গ'লোঁ। সেই যে গ'লোঁ ধৰ মই প্ৰায় 75 চনমান হ'ব আৰু,
0: 1975 চনমান, তেতিয়া বহুত কম চাগে।
1: অঁ তেতিয়াৰ পৰা গ'লোঁ। কিন্তু তাৰে আগতে মই এনে বৰগীত মাৰিব, আমাৰ ঘৰৰ মোৰ পেহী বৰ ধুনীয়া মাত আছিল, তেওঁ গাইছিল তেওঁ ঐচন মোহন যিটো গীত আমাৰ কৃষ্ণৰ ৰূপ বৰ্ণনা কৰি, সেইটো গাইছিল। আৰু মোৰ দাদাই গাইছিল আমাৰ নাম কীৰ্তন ঘোষাৰ, যিটো প্ৰথম চতুৰ্বিংশ অৱতাৰ প্ৰথম ঘোষা, এই সেই জয় হৰি গোবিন্দ, তাত পুথিৰ সুৰত গাইছিল আমাৰ পথ চন্দ্ৰৰ সুৰটো অলপ সুকীয়া, মানে মই গাই দিছোঁ অকণমান। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ববতাৰ কাৰণ নাৰায়ণ।
0: এইখিনি আপুনি আপোনাৰ আপোনাৰ মানে আপোনাৰ ভাতৃ
1: আমাৰ দাদা আপোনাৰ গোবিন্দ ওজা তেওঁ ঢুকাইছে, তেওঁ গাইছিল। মই গাই থকোঁতে ভাবিছোঁ কি গীতটো বহুত ভাল লাগে শুনি, সেইবাবে মোৰ ইমান মানে সেই প্ৰতি মোৰ ইমান মানে তেনেকুৱা জানা নাছিলোঁ ইমান গাইছিল কেনেকুৱা ভাবিছিলোঁ আৰু কি গাইছিলোঁ আৰু, ইমান ভাল লাগে সেইটো প্ৰথম মানে শুনিছিলোঁ। তাৰপৰা পেহী দেউ মোৰ, তেওঁ এনে মানে ৰেডিঅ'ত বোলে এনে এপ্লাই কৰিছিলোঁ শুনিছিলোঁ, কিন্তু তেওঁক ঘৰত গাব নিদিলে, মহিলা গাব ক'ত, মহিলা ছোৱালী যাব নিদিলে, তেওঁ তেওঁৰ মুখত মই শুনিছোঁ

0: গহনা গলে গজমতি মালা বাল গোপালা ঐসন মোহন বাল গোপালা। এই শুনে মানে আপ্লুত হয়েছিল। এই গীতটা মানে এই অনুষ্ঠান যাতে শুনেছিল স্যার যে তুমি কিবা জানো না গীত, মানে এইটা গাই দিছিল প্রথম বড়িয়া মোৰ এটা আকৰ্ষণ বা মোৰ প্ৰতি সেই হ'ল মই যি দিয়ে তৎক্ষণ আয়ত্ব কৰিব পাৰিছিলোঁ।
1: এনেই আপোনাৰ ধৰকচোন, আপুনিতো ক'লে যে আপোনাৰ পেহীৰ কণ্ঠত ইমান শুৱলা গীত শুনিছিলে আপুনি, আপোনাৰ জ্যেষ্ঠ দাদা আপোনাৰ তেখেতৰ কণ্ঠতো আপুনি গীত শুনিলে, এই সময়খিনিত আপোনাৰ যে সাংগীতিক প্ৰতিভা কিবা আছে, আপুনি যে এজন শিল্পী হ'ব পাৰে, এই কথাটো বাৰু ঘৰত কোনোবাই চৰ্চা কৰিছিল নেকি?
0: মোক আমাৰ মানে ভিনদেউ বাধাও দিছিল যাব নালাগে, এইবিলাক কৰি পঢ়া শুনাত ক্ষতি হ'ব। মই সেই গৈ থাকিলোঁ, মনে মনেও গৈছিলোঁ আৰু।
1: আপুনি মানে সেই স্কুলৰ গানৰ স্কুলখনলৈ গান এইবিলাকৰ
0: ওচৰতে আমাৰ বেছি দূৰ নহয়, ওচৰত তাতে মোৰ এল পি স্কুলখন আছিল য'ত পঢ়িছিলোঁ। গতিকে সেই স্কুলখনৰ ডাঙৰ বহুত শিল্পী আমাৰ গুৰুপ্ৰসাদ ওজা, এইবাৰ আমাৰ গুৱাহীৰ কাৰণে বঁটা পাইছে, অনন্ত ওজা, তাৰপিছত আমাৰ নৰহৰি বুঢ়া ভকত তাতে আছিল প্ৰথমতে, তাৰপিছত গুচি আহিল তেওঁ। গতিকে এনেকুৱা বহুত বহুত ডাঙৰ ডাঙৰ শিল্পী যিবিলাকে একো নাপালে বৰ্তমান, সেইবিলাক হেৰাই গ'ল কালৰ গতিত, ডাঙৰ ডাঙৰ শিল্পী তাৰ জন্ম হৈছিল। গতিকে সেই তাতেই মই তাতে শিকিছিলোঁ, মোৰ খুব ভাল আছিল। আৰু
1: আপুনি মনে মনে ঘৰৰ পৰা ওলাই গৈ এখন গানৰ স্কুলত আপোনাৰ নামটো লিখাই লৈ, এই কথাটোত তেতিয়া পইচা পাতিৰ কথা আছিল, আপোনাক ঘৰৰ পৰা কোনো গম নাপালে নেকি যে ঘৰৰ কোনো আপোনাৰ
0: আছিলেনে? আমাৰ ঘৰৰ অৱস্থা খুব বেয়া আৰু, গতিকে তথাপিও আৰু সিমান বাধা নিদিলে আৰু, ধৰক এইবিলাক গৈছে ভাল পাইছে, মোৰ দাদাটো ভাল পাইছিল, দাদা যিজনে আছিল তেওঁ খুব ভাল পাইছিল, এই মোকে গান গাইছে। প্ৰথম মই আমাৰ সেই অনুষ্ঠানৰ কেনেকুৱা আছিল আগত, সেই মানে আমাৰ এইটো শংকৰদেৱ কলাক্ষেত্ৰ, এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ নাম, মানে 1947 চনত জন্ম হৈছিল। গতিকে সেই কলাক্ষেত্ৰ আগতে চাংঘৰ আছিল, এতিয়া পকী ঘৰ হৈছে, আমি আমি হেৰি অনুষ্ঠান পাতি কৰিছোঁ এইটো। আৰু সেই সময়ত প্ৰগ্ৰাম গাব গৈছিল, ইয়াৰ পৰা আমাৰ আগত আৰ্টিষ্ট কেনেকুৱা আছিল, প্ৰগ্ৰামটো বন্দোবস্তি কৰিব গৈছিল, তাতে মানুহজনে থাকি শুনি প্ৰগ্ৰামটো কিমান বছৰত বন্দোবস্তি এনেকুৱা হ'ব, তাৰপিছত নেক্সট দিনা আৰু আৰ্টিষ্টখিনি বাছি লয় আমাৰ, সেই যোনে থাকে তেওঁ পাব আৰু চান্সটো, না নাথাকিলে নাপায়। গতিকে মই সেইবাৰ সেইদিনা আছিলোঁ, থাকোঁতে মোক প্ৰথম মনত আছে নাগৰিজুলিত প্ৰগ্ৰেম কৰিছিলোঁ প্ৰথম, কিন্তু মই ইমান সেই হোৱা নাছিলোঁ, নিজে অকলশৰীয়াকৈ গান আছিলোঁ, লগত গ্ৰুপত মই গাইছিলোঁ, সেইটোৱে মই প্ৰথম আৰম্ভণি।

0: নাগরজোট প্রোগ্রাম করা, তার ভিত অসম সাহিত্য বা আমার অভয় পরিষদ ছিল, তাতে ভোটদান নাচত মানে থাপ মানে থাপ করেছিল, মানে গান গাইছিল, লগত গাইছিল, সেটা গ্রুপত গাইছিল, এনে এককভাবে করা নাছিল। তারপর তার শিকাই শিকি শিকি তাতে এনেক শিকাইছে, আমার ভোটদান শিকাইছে, নাম শিকাইছে। মই নিজে এবার 81 মই 81ত মাদ্রাজত, সে মাদ্রাজ আছিল, তাতে মই কি বলে জুমুরা নৃত্য নাচিছো।
1: আপনি এই গীত আর নৃত্য দুইটারে প্রশিক্ষণ
0: সব শিকায় তাতে, গোটেই শিকায়
1: সেইখন গোটেইখিনি
0: ইংরাজি দুইটা ওয়ার্ড শিকাইছিল, ইমান এক্সপার্ট আছিল, একেবারে সাধারণ মানুষ, কাঠ মিস্ত্রি আছিল, তেওঁৰ লগত কেতিয়াও পাহৰিব নোৱাৰো। তেওঁৰ কাৰণে আজি
1: আপোনাৰ গুৰুগৰাকীৰ নামটো আকৌ এবাৰ কওকচোন।
0: শ্ৰদ্ধাৰ মহানন্দ সূত্ৰধাৰ,
1: মহানন্দ সূত্ৰধাৰ, তেখেতে আপোনাক গানৰ জগতখনলৈকে আপোনাক আগুৱাই দিলে, গীতৰ জগতখনলৈকে দিয়াৰ পিছত আপুনি সেই ক'লে যে নাগৰীজুলিত আপুনি প্ৰথম অনুষ্ঠান গ'ল, তাৰপিছত আৰু ইভেন বাহিৰলৈকে
0: গ'লো, তাৰপিছত লাহে লাহে আৰু
1: বাহিৰলৈকে
0: বাহিৰলৈ গুচি
1: গ'ল দিলে। কিন্তু কেতিয়াৰ পৰা আপুনি এককভাৱে এই গীত গোৱা, এই কথাটো কেতিয়া প্ৰাৰম্ভ হ'ল?
0: সেই অনুষ্ঠানত থাকোঁতে তেতিয়া আমাৰ কম্পিটিশ্যন হয়, কম্পিটিশ্যনবিলাকত তেওঁলোকে বচাই লৈ যায় এইবিলাক গাব, তাত গাব লাগিব, বৰগীত গাব লাগিব, এনেকুৱা কম্পিটিশ্যনত। সেই মই ৰামু ঘাইটো গাইছিলোঁ প্ৰথম কম্পিটিশ্যনত, সেই তেতিয়া আমাৰ এককভাৱে তেওঁলোকে নিৰ্দিষ্ট কৰিছিলে, এওঁ ইটো গাব, এই ল'ৰাজনে ইটো গাব, এনেকুৱা তেওঁ ধুনীয়াকৈ
1: আপোনাৰ স্কুলখনৰ পৰা
0: স্কুলখনত সুন্দৰকৈ বুজায়, এইজনে এইজন এই গীতটি গাব, এইজন এই গীতটি গাব, ছাত্ৰবিলাকক তেনেকুৱাকৈ বুজাই দিছিল ধুনীয়াকৈ। সেইমতে আমি আগবাঢ়ি গৈছিলোঁ, তাৰপিছত নিজৰ ইণ্টাৰেষ্টটো, মোৰ কিন্তু ইণ্টাৰেষ্ট খুব আছিল, গতিকে সেইকাৰণে মই মানে ইটো গীত শিকাৰ লগে লগে বেলেগে তেওঁক শিকাই দিলে মই এইটো মনত ৰাখোঁ খুব, আপুনি আপোনাক শিকালে মোৰ মনত থাকিব কথাখিনি। মই তৎক্ষণাত মডাৰ্ণত মই সিমান ইণ্টাৰেষ্ট নাই, কিন্তু বৰগীতত বা নামত বা আমাৰ ডেন্সতে যি তৎক্ষণাত মোৰ আয়ত্ত হয়, সেইটো মোৰ এটা মানে গুণ বুলি ক'ব নাকি নাজানো আৰু মই আজি, সেইকাৰণে আজি কেনেকৈ জানি মই আজি এনেকুৱা বটা বাবল এটা আহি পালোঁ আৰু।
1: ঠিক আছে, এইদৰে আপুনি আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিলে, আপোনাৰ স্কুলখনত আৰম্ভ কৰাৰ পিছত সেইখিনি আপোনাৰ সাংগীতিক জগতটোৰ ভেটি তৈয়াৰ কৰিলে নে তাৰপিছত আপুনি আকৌ কিবা উন্নত প্ৰশিক্ষণ বা আৰু কোনোবা গুৰুৰ কাষত গ'ল?
0: গৈছোঁ, তাৰপিছত মই তেওঁ কেইবছৰমান থাকোঁতে তেওঁ ঢুকালে, আমি মানে হাইস্কুলত পঢ়ি থাকোঁ,
1: মহানন্দ সূত্ৰধাৰ
0: ঢুকালে, তেওঁ ইমান গুণী শিল্পী আছিল, তাৰমানে সেই সময়ত বৰপেটাৰ কিছুমান লক্ষণীল সমাজ আছিল, সেই সময়তো কিয় আছিল, এইটো মানে বেয়া ভবাৰ কথা নহয় যে বৰগীতবিলাক যাতে নষ্ট নহয়, বেলেগক মানে শিকাইছিল এনেকুৱা, বেলেগত যাই ক'ৰবাত এনেকুৱা নষ্ট কৰিব, এটা সত্ৰত যাতে যিটো পৰম্পৰা সেইমতে যাতে শিকাব বা শিকি থাকিব, সেইটোৰ কাৰণে বেলেগক শিকোৱা নাছিল। আমাৰ এটা নিয়ম আছিল মানে
1: বেলেগক মানে কি বৰপেটাৰ বাহিৰৰ,
0: বৰপেটাৰ বাহিৰৰ বুলি কথা নাই, যে সত্ৰত মানে শিকোৱা, সত্ৰত শিকিব লাগিব, সত্ৰত দেখুৱাব লাগিব, তেনেকুৱা ধৰণে এইটো বাধ্যবাধকতা আছিল যে আপোনাক যদি মই শিকাওঁ আপুনি বাহিৰত গুচি যাব, বৰপেটাত গুৰুত্ব নিদিব সত্ৰখনত। আমাৰ যিটো মহাপুৰুষ মাধৱদেৱ স্থাপন
1: কৰিছিল,
0: মাধৱদেৱ স্থাপন কৰিছিল যদিও গোটেইখিনি সত্ৰৰ নিয়ম মাপকাঠিখিনি আমাৰ মথুৰাজ বুঢ়াটাই ঠিক কৰি থৈ গৈছে, কোনে অজাবংশ, কোনে গায়ন বায়ন, কোনে সূত্ৰধাৰ, এনেকৈ ধুনীয়া কোনে পাঠক, এইবিলাক সুন্দৰকৈ সজাই গৈছে, সেইমতে আমাৰ চলি আছোঁ। গতিকে তাৰে মাজত আমাৰ এই প্ৰশিক্ষণ এনেকুৱা প্ৰশিক্ষণ হয়, আমাৰ তাতে আমাৰ প্ৰশিক্ষণ দিয়ে যদিও আমাৰ সত্ৰৰ লগত আমাৰ ব্যক্তিবিলাক জড়িত হৈ থাকে, সেই আৰ্টিষ্টবিলাক বা সেই কলা কৌশলীবিলাকে জড়িত হৈ থাকে, গতিকে বেলেগক শিকালে আৰু আপুনি বেলেগত গুচি যাব, সত্ৰৰ পৰম্পৰা জ্যোতি পৰিব, এনেকুৱা ধৰণৰ কাৰণে নিশিকাইছিল। তথাপিও এই মহানন্দ সূত্ৰধাৰ তেওঁ প্ৰায় গোটেকে শিকাইছিল, তেওঁ তেওঁ যদি আপুনি উৎসাহিত শিকবা তেওঁ শিকি শিকাইছিল, তেওঁ বাধ্যবাধকতা তেওঁ নাভাবিছিল ধান, তেওঁ শিকাই, তাৰ কাৰণে আমিও নিশ্চয় আমি মই এটা অজা বংশৰে, মই গায়ন বায়ন বংশৰ নহয়, তাৰমানে আমাৰ সূত্ৰধাৰ বংশ, গন্ধিয়া বংশ, এনে ভাগ ভাগ আছে, মই অজা বংশ, আমাৰ বৰপেটাহাটৰ অজা বংশৰে তেনেকুৱাকৈ পালা আছে, গাব লাগে, গতিকে মই সেইটো আছোঁ। গতিকে মই বৰগীতটো মই পোৱাৰ কাৰণে মোৰ এটা মই স্পেচিয়েল শিকিলোঁ, তাৰমানে
1: বৰগীতটো এনে বংশ পৰম্পৰা ফালৰ পৰা আপোনাৰ ভিতৰত
0: আমাৰ ভিতৰত নপৰে, কিন্তু মই মোৰ ওজাপালি, মই ওজা বংশৰ ওজাপালি গাওঁ সত্ৰ, আমাৰ যে সত্ৰীয়া ওজা বুলি কয়, আমাৰ আমাৰ যে মাৰে ওজাবিলাক এইবিলাক নহয়, আমাৰ সত্ৰৰ বৰগীত আৰু ভাগৱত কীৰ্তন ঘোৱাৰ পাঠ এইবিলাক গা হয়, গতিকে সেই আমি গাওঁ, সেই নাচোঁ।
1: কিন্তু আপুনি যিটো ফৈদৰ মানে মই কৈছোঁ আপোনাৰ ধৰক ওজা সম্প্ৰদায় মানে ওজা বংশ, সেইটো তেখেতসকলে আপোনাৰ পৰিয়ালত সেইবিলাক গীত মাতৰ চৰ্চা আছিল নে নাই, মানে আপোনাৰ ঘৰত নাথাকিও
0: আপোনাৰ ককা, হয় মোৰ ককা ওজাপালিৰ বিখ্যাত আছিল, তেওঁ
1: শিল্পী
0: আছিল, তেওঁ শিকাইছিল গুৰু পাছলৈ, যা ইবাৰ মোৰ লগত একেলগে তেওঁ সংগীতৰ কাৰণে বঁটা পাইছে, ওজাপালিত পাইছে, আৰু তেওঁৰ পৰা ওজাপালি মই শিকিছোঁ গুৰু পাছলৈ যা, গতিকে স্পেচিয়েল কৰি শিকিলোঁ। ঠিক তেনেদৰে বৰগীত আৰু এওঁ ঢুকাৰ পিছত মই নাৰায়ণ চন্দ্ৰ গায়ন, তেওঁ গন্ধিয়া বংশ বৰপেটা সত্ৰৰ লগত জড়িত, তেওঁ শিকাইছিল কিছু, তেওঁৰ কাৰণে মই
1: সেইখিনি মানে কি আপুনি সত্ৰ ঠিকিছিল
0: সত্ৰ ঠিকিছিল সত্ৰ সত্ৰৰ বাহিৰতে কিন্তু সত্ৰ তেওঁ
1: সত্ৰীয় পৰম্পৰা
0: গোৱাৰ কাৰণে সত্ৰত গোৱাৰ

0: ঘৰতে শিকাইছিলে মানে, হয়, তেওঁ ঘৰত শিকাইছিল, সত্ৰত গোৱাৰ কাৰণে মানে সত্ৰত কেনেকুৱা লাগে সেই গীতখিনি তেওঁ শিকাইছিল। ঠিক হৰিবান নামৰ এজন আমাৰ বিখ্যাত গুৰু আছিল, তেওঁ সত্ৰত কেনেকৈ গাব লাগে সেই পদ্ধতিটো আমাৰ আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সৌজন্যত বৰপেটা এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন হৈছিল, তাতে তাৰমানে ট্ৰেইনিং দিছিল আমাৰ সেই আমাৰ যিজন সাংস্কৃতিক কেন্দ্ৰৰ যিজন ইনচাৰ্জ, তেওঁ এইবিলাক ট্ৰেইনিংবিলাক লৈ গৈছিল যে গায়ন বায়নৰ ট্ৰেইনিং, তাতে মই শিকিছিলোঁ গায়ন বায়নখিনি ভালকৈ সত্ৰত কেনেকৈ গাব লাগে সেই বস্তুটো তাতে শিকিছিলোঁ। আৰু নাৰায়ণ চন্দ্ৰ গায়নে যেতিয়া শিকাইছিল তেওঁ কৈছিল, তেওঁ ঢুকোৱাৰ আগতে কৈ গৈছে, গুণিন তুমি এইবিলাক নিদিবা, এইবিলাক গন্ধৰ্ব বিদ্যা, তুমি কেতিয়াও নিদিবা। সেইকাৰণে তেওঁ ঢুকোৱাৰ পিছত মই তেওঁৰ বংশৰ কামখিনি আজিও মই সত্ৰত নিৰৱিচ্ছিন্নভাৱে 30 বছৰমান হ'ল আজিও কৰি আছোঁ তেওঁলোকৰ কামখিনি,
1: মানে এই বৰগীতৰ
0: বৰগীতৰ গাব লাগে
1: সত্ৰত গৈ গীত পৰিৱেশন কৰা,
0: ওজাপালি গাৰ উপৰি সেইখিনি ৰাতি মই তেওঁলোকৰ গীত পৰিৱেশন গাওঁ।
1: বৰ্তমান আপুনি সত্ৰত কি কি সেইবিলাক কথা পিছলৈকে আহিম, যদিও আগতে জানিবৰ মন গৈছে মোৰ, বৰ্তমান আপুনি বৰপেটা সত্ৰত আপুনি কি কি পৰিৱেশন কৰে?
0: ওজাপালি গাওঁ আমাৰ সত্ৰৰ,
1: এইটো আমাৰ যিটো বংশগত পৰম্পৰা,
0: ওজাপালি গাবই লাগিব আমি,
1: হয়
0: সেইটো আমাৰ, মই নাগালৰ কথা নাই কিন্তু আমি আমাৰ বংশ গাবই লাগিব,
1: হয়
0: সেই পৰম্পৰা মতে নৈমিত্তিক প্ৰসংগ আমি স্কৰ্চ কৰি আছোঁ। তাৰোপৰিও এই গায়ন বান যিটো আমাৰ গীতৰ পালা বুলি কয়, গীতৰ পালা সেই আমাৰ বহাগৰ পৰা একেবাৰে তাকে লগিন আছে, আমাৰ যিটো উৎসৱ পৰে দেউল উৎসৱ লগিন, আমাৰ মহাপুৰুষ মাধৱদেৱৰ, মহাপুৰুষ শংকৰদেৱৰ আৰু বুঢ়াটাৰ তিথিত আমাৰ 5 দিন, মহাপুৰুষ মাধৱদেৱৰ 10 দিন চলে, মহাপুৰুষ শংকৰদেৱৰ 7 দিন চলে আৰু বুঢ়াটাৰ 5 দিন চলে, এই 17 দিন, 17 দিন আমাৰ সুন্দৰকৈ বৰপেটা সত্ৰত ধুনীয়াকৈ গীতৰ পালা হয়। মানে গীতৰ পালা মানে তেওঁ গুৰুজনে লিখি যোৱা, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে লিখি যোৱা এই গীত পথখিনি অংকীয়া গীতবিলাক গোৱা
1: হয়,
0: সেই গীতখিনি গা গোৱা পাৰদৰ্শিতা থাকিব লাগিব, এনে গাব নোৱাৰে, সুন্দৰ মানে পৰিৱেশন আপুনি পাব পিছত, গতিকে সেইবিলাক ট্ৰেইনিং দিয়া হয়। একেবাৰে বিখ্যাত শিল্পী তাত আছে, বহুত হেৰাই গ'ল কালৰ গতিত, গতিকে সেইখিনি তাত আমি মই গাওঁ তেওঁলোকৰ, মোৰ এইখিনি কৰাৰ উপৰি সেইখিনি মই
1: দায়িত্ব আছে
0: আপোনাৰ,
1: হয়। এতিয়া এই ধৰক যেন আপোনাৰ সংগীত জীৱনটো আৰম্ভণি কৰিছিলোঁহে, বহুত দূৰলৈ গুচি আহিলোঁ, কিন্তু এই যে আপোনাৰ সংগীত জীৱনটো আৰম্ভ হৈছিল তেতিয়া আপুনি স্কুলীয়া একে সময়তে পঢ়া শুনাও চলি আছে, আৰু যেতিয়া আপুনি প্ৰথম স্কুলখনলৈ গৈছিল আপোনাৰ মহানন্দ সূত্ৰধাৰত শিকিবলৈ গৈছিল, তেতিয়া আপুনি কোন ক্লাছৰ ষ্টুডেণ্ট?
0: মই LP স্কুলত পঢ়িছিলোঁ,
1: LP স্কুলত পঢ়িছিলে, গতিকে LP স্কুলৰ পৰা দীঘলীয়া যাত্ৰা, তো আপুনি হাই স্কুল পাছ কৰিলে, এনেকৈ গ'ল বৃত্তিত আপুনি এগৰাকী শিক্ষক বৰ্তমান, গতিকে আপুনি সেই পঢ়া শুনাৰ কথাটোও আগুৱাই লৈ যাব লগা হৈছে, গতিকে এই পঢ়া শুনা আৰু গীত মাত এই দুটাৰ মানে ঘৰত কেতিয়াও মানে আপোনাক কোৱা নাই নেকি যে পঢ়া শুনাৰ পিনে মন দিছে নে নাই, নে গীত মাতত বেছি মন দিছে, কাৰণ আপুনি বহুত আপ্লুত হৈ এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত সোমাই পৰিছে?
0: আমাৰ মানে অলপমান আছে, আমাৰ অৱস্থা একেবাৰে বেয়া, মই এইটো সঁচা কথা ক'লোঁ, আমাৰ দেউতা তাৰমানে মোৰ স্কুলত মাজতে ঢুকাইছে, আমাৰ সিমান ইনকাম মানে নাই আৰু
1: নাছিলে, হয়,
0: গতিকে এইবিলাক শিকাওঁতেও ধৰক আমাৰ তাতে সিমান পইচা পাতি দিব নালাগে, এনে শিকিব পাৰি সেই অনুষ্ঠানত, গতিকে তাতে শিকিলোঁ, শিকি শিকি অলপ কাৰোবাক শিকালোঁ, ধৰক অলপ 2-1 পইচা পালোঁ, আৰু টিউশ্যনো কৰোঁ মাজে মাজে, অলপ 15 টকাৰ টিউশ্যন কৰিছোঁ মনত আছে,
1: মানে মানুহ কি টিউশ্যন মানে কি
0: গানো শিকাইছোঁ আৰু এইবিলাক ক্লাছৰো শিকাইছিলোঁ, এনেকৈ দুটা বিভাগ গৈ আছোঁ আৰু দুয়োটা কৰ্তব্য কৰিব অলপ পইচা পাই ভাল পায় আৰু,
1: গতিকে ঘৰখনৰ কাৰণে এটা সহায় হৈছিল,
0: সহায় হৈছিল অলপ,
1: গতিকে তেখেতলোকেও ঘৰৰ পৰা আপোনাৰ কোনো
0: বাধা
1: নাছিলে, হয়, কিন্তু আপোনাৰ এনেই নিজৰ ফালৰ পৰা অসুবিধা হোৱা নাছিল পঢ়া শুনা আৰু এই গীত মাত চব চলাই যোৱা?
0: মই কিন্তু পঢ়া শুনাত কৰি এইটো বেছি গুৰুত্ব দিছিলোঁ,
1: দিছিলে, হয়,
0: ক'ত প্ৰগ্ৰেম পৰীক্ষা আছে, পৰীক্ষা এই পিছত হ'ব 15 দিন আছে, যাওঁ প্ৰগ্ৰেম গৈছিলোঁ, এনেকৈ গৈছিলোঁ, ইণ্টাৰেষ্ট খুব ইণ্টাৰেষ্ট আৰু।
1: আমি এতিয়া আপোনাক আকাশবাণীৰ বৰগীতৰ শিল্পী হিচাপে জানো, আপোনাৰ নাও খেলৰ গীত আছে, আপোনাৰ হোলী গীত আছে, আপোনাৰ বিভিন্ন গীত মাতত আছে, তাৰপিছত আৰু
0: সত্ৰৰ ৰাতিপুৱাৰ প্ৰসংগ কেনেকৈ চলে
1: আমাৰ যিখিনি বা ঘোষা পাঠ আছে আপোনাৰ, সেই গোটেইখিনি আমি এটা এটাকৈ আহিম এইবিলাকলৈ, কিন্তু আজি আমি প্ৰথম খণ্ডত আপোনাৰ প্ৰাথমিক পৰিচয়টো লৈছিলোঁ যে আপুনি কেনেকৈ গীত মাত আৰম্ভ কৰিলে, এতিয়া গোটেই শিক্ষাটো আপোনাৰ মুঠৰ ওপৰত বৰপেটা, বৰপেটা সত্ৰ আৰু তাৰ লগত আনুষাংগিক যিখিনি মানে এই শিক্ষানুষ্ঠান বা গীত মাতৰ অনুষ্ঠান আছিল সেইবিলাকৰ সৈতে জড়িত হৈ তাৰ পৰা আৰম্ভ হ'ল, আৰু সেইকাৰণে আপুনি এতিয়াও ঠিক সত্ৰীয়া ধাৰাৰ গীত মাতৰ মাজতেই আপুনি আবদ্ধ হৈ থাকিল, আৰু তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰো আপুনি নিশ্চয় বহুত উদ্যোগ কৰিছে, বহুতত শিকাইছে, আমি এটা এটাকৈ সেইবিলাক মানে পাৰ হৈ যাম আমাৰ আলোচনাত, কিন্তু আজি প্ৰথমখনত আমি সামৰিব লৈছোঁ, সামৰাৰ সময়ত আপোনাৰ কওকচোন বাৰু আমি শ্ৰোতাক কি শুনাই যাম শেষত, এতিয়া কিবা গীতাৰে সামৰিব খুজিছোঁ?
0: এতিয়া মহাপুৰুষ মাধৱদেৱৰ ৰেমন হয় বহুতো প্ৰথম গীত তেওঁ, সেইটো মোৰ এতিয়া আছে, সেইটো আপোনাৰ সময়লৈ আমাৰ ভাল লাগিব সেই গীতটো।
1: ঠিক আছে, আমি এই বৰগীতটিৰে আজিৰ অনুষ্ঠানটিৰ সামৰণি মাৰিছোঁ, ওজা ৰামী আপোনাক ইয়াৰ পিছত লগ পাম আমি আমাৰ দ্বিতীয় খণ্ডত, আৰু আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ,
0: ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
6: ফুটিলে!
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।
9: আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু স্বাস্থ্য এই বিষয়ে যোগ শিক্ষকদ্বয় দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ।
10: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
10: পিছে এনে যত্ন ক'ত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM 100.9।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্নিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীসোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো 2খন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। কালি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে নগাঁও জিলাত বিগত এমাহত 35টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাত 22জন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেয়িং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলৱে মাটিত অস্থায়ী ঘৰ বান্ধি বাস কৰা সঞ্জয় তাঁতীৰ ঘৰৰ ওপৰতে গছডাল উভালি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ।

0: সেয়া আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত।

সেয়া আছিল ৰিদীপ দত্তৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত। গীতিমালিকাত এইবাৰ শুনক ছবিন মেধিৰ কথাৰে দেৱযানী শৰ্মাৰ কণ্ঠৰ গীত।

0: ছবিন মেধিৰ কথাৰে দেৱজানী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা পদ্মনাথ গোহাঁই বৰুৱাৰ।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

0: মহাবাহু এতিয়া ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা, ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন, অহা 9 জুনত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় আৰম্ভ, ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহান জনায়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মংগোলিয়াৰ পৰা অহা 3 জুনত গুৱাহাটীলৈ ঘূৰি অহাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আৱিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ কৈছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আজি পুৱাৰে পৰা আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। পুৱা নৈমিত্তিক প্ৰসংগ কৰা হয়, তাৰপিছত আইসকলক প্ৰসংগ কৰা হয় আৰু এতিয়া বাপুসকলৰ প্ৰসংগ চলি আছে। দুপৰীয়া ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব, তাৰপিছত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটাত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ আছে, সুন্দৰীয়া সত্ৰ, ৰাখালদান সত্ৰ, গণককচী সত্ৰ, বাৰাদী সত্ৰ আদি কেইবাখনো সত্ৰ তেওঁ স্থাপন কৰিছিল আৰু এই প্ৰত্যেকখন সত্ৰতে গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আজি উলহ মালহেৰে পালন কৰা হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে। আৰু আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে আৰু প্ৰত্যেকে গুৰুজনাক প্ৰণিপাত জনাইছে।
0: ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰাৰ ব্যৱস্থা লৈছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰা

এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চৰ্চে, না না কৰকে পিয়াৰ আৰু তুমি পকৰা ওৰ হাম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে তেওঁ পুনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনগঢ়িৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল।

ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিত সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণুদেৱ বৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনত আজিৰে পৰা 3-দিনীয়াকৈ লোকপিয়লৰ গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। গণনাকাৰী বিষয়াসকলক লোকপিয়লৰ সঠিক তথ্য সংগ্ৰহ পদ্ধতি, স্বগণনা তথা ক্ষেত্ৰ পৰিদৰ্শন সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। টিংধং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। মংগোলিয়াৰ উলানবতৰাৰ গণ্ডাম টেক চেমলিং মঠত বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰতৰ পৰা প্ৰদৰ্শনীৰ বাবে নিয়া ভগৱান বুদ্ধৰ 2গৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগেলায়নৰ পবিত্ৰ অৱশেষ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। প্ৰদৰ্শনীৰ বাবে যোৱা ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মংগোলিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গটছাৰ্ভেৰ উপস্থিতিত এই পবিত্ৰ অৱশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই এই প্ৰদৰ্শনীক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে এই পবিত্ৰ অৱশেষত প্ৰজ্ঞাৰ পোহৰ, শান্তি, সহমৰ্মিতা আৰু সম্প্ৰীতিৰ বিশ্বজনীন বাৰ্তা নিহিত হৈ আছে। মধ্যপ্ৰদেশৰ ৰাঁচী বিহাৰ চৈত্যত শতিকাজুৰি সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষ হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান সভ্যতাগত সম্পদ। ভাৰত আৰু মংগোলিয়াৰ মাজৰ বন্ধুত্ব, বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে দেশখনলৈ প্ৰদৰ্শনীৰ বাবে নিয়া বুদ্ধৰ পবিত্ৰ অৱশেষ অহা 10 জুনলৈ ৰখা হ'ব বুলি সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহবাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই 15জনীয়া দুৰ্বৃত্তৰ এটা দলক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহবাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট

0: আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে এই দলটোক চিনাক্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ ঐতিহাসিক কলি আইথান প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এটা অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শ্ৰী শ্ৰী কলিয়াথান পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুঠ 65 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত শিক্ষাৰ সৈতে জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱা কৰি থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছু ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটছ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। এতিয়া আহক ঋতুপৰ্ণা বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অনাগত সময়ত অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি আলোচনা কৰে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 96% অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু 92.8% ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে ডায়েবেটিছ, হৃদৰোগ, ভিটামিন, এণ্টিবায়টিকসহ 30-20 অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰচাৰিত মন কী বাতৰ 134 সংখ্যক খণ্ডত প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আহান জনোৱাৰ বাতৰিটো আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে কালি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বাতৰিটো সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ শিৰোনাম লক্ষ্য UPSC 3 জুনত প্ৰকাশ পাব আছুৰ প্ৰত্যাশাৰ ফলাফল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ ঋতুপৰ্ণা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 507

সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন, ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কাৰ, জিলা ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো কাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস। ভাৰতৰ লোকপিয়ল 2027ৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক পদক্ষেপ হিচাপে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰত কাৰিকৰী সহায়ক আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
2: ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত হাউচ লিষ্টিং অপাৰেচন মসৃণ আৰু প্ৰযুক্তি ভিত্তিক পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰশিক্ষণত সোণাই, লক্ষীপুৰ আৰু বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত আৰু জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। এই বিশাল কাম সফলতাৰে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী দক্ষতা, স্বচ্ছতা আৰু ফলপ্ৰসূ সমন্বয় নিশ্চিত কৰিবলৈ এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। তেওঁ কয়, সঠিক আৰু পদ্ধতিগত তথ্য সংগ্ৰহ, উন্নয়ন পৰিকল্পনা, ৰাজহুৱা নীতি প্ৰণয়ন আৰু চৰকাৰী সেৱা প্ৰদানৰ ভেটি। গতিকে ঘৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত গণনাকাৰী আৰু তত্ত্বাৱধায়কৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। তেওঁ উল্লেখ কৰে যে ডিজিটেল গণনাৰ দিশত আগবাঢ়ি যোৱাটো ভাৰতীয় লোকপিয়লৰ ইতিহাসৰ এক লেণ্ডমাৰ্ক। এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই আন্তৰিকতাৰে, সঠিকতাৰে আৰু দায়িত্বশীলতাৰে কৰ্তব্য পালন কৰিবলৈ তেওঁ সকলো বিষয়াক আহ্বান জনায়।
1: কাছাৰ জিলাৰ শিলচৰ কৃষি মহকুমাৰ অন্তৰ্গত উদাৰবন কৃষি উন্নয়ন চক্ৰৰ অধীনৰ লাৰচিংপাৰ গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক ভাৰতী ৰাজবংশী। স্নাতক ডিগ্ৰীধাৰী এইগৰাকী মহিলাই চাকৰিৰ পৰিৱৰ্তে কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ পথ বাছি লৈছে। এই বিষয়ে আহকচোন শুনো আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
2: তেখেতে প্ৰায় 300 জোপা জাৰবেৰা ফুলৰ খেতি কৰি স্থানীয় বজাৰত প্ৰতি পাহ ফুলত 30-50 টকা দৰত বিক্ৰী কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ পৰিশ্ৰম, উদ্যম আৰু কৃষি বিভাগৰ পৰামৰ্শ তথা সহযোগিতাৰ জৰিয়তে কৃষি কাৰ্যৰ সৈতে নিজকে জড়িত কৰিছে। কৃষি বিভাগৰ পৰা লাভ কৰা স্প্ৰেয়াৰ মেচিন, পালভাৰাইজাৰ, গ্ৰাইণ্ডাৰ মেচিন, স্প্ৰিংকলাৰ আদি ৰাজসাহায্যৰ মাধ্যমেৰে লাভ কৰি নিজৰ নাৰ্চাৰীত আৰু কৃষি কৰ্মত সঠিক ৰূপত ব্যৱহাৰ কৰি আহিছে। লগতে সময়ে সময়ে বিভাগৰ পৰা পুলি আৰু বীজ লাভ কৰি তেওঁ কৃষি কাৰ্যত অধিক লাভান্বিত হৈছে। ভাৰতী ৰাজবংশী জয় কিষাণ নামৰ এটি কৃষি সেৱা গোটৰ সৈতেও জড়িত। তেওঁ এই গোটৰ জৰিয়তে 2% হাৰত ঋণ স্থানীয় কৃষকক প্ৰদান কৰে। ইয়াৰ ফলত সংশ্লিষ্ট অঞ্চলৰ কৃষকসকলৰ মাজত অৰ্থনৈতিক স্বাৱলম্বিতা আহিছে আৰু তেওঁলোকো কৃষি কাৰ্যত লাভৱান হৈছে।
1: শিলচৰ চহৰৰ এক অন্যতম গৌৰৱৰ স্থলী হল চহৰখনৰ মাজমজিয়াত অৱস্থিত সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম। শিলচৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত সগৌৰৱেৰে মূৰ দাঙি থিয় হৈ আছে এই ষ্টেডিয়াম। শিলচৰ জিলা ক্ৰীড়া সন্থাই এইবাৰ 70 বছৰত ভৰি দিছে। ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস। আহকচোন আমি আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা এই সম্পৰ্কে শুনো।
2: জিলা ক্ৰীড়া সন্থাৰ জন্মৰ আগতে বিভিন্ন শাখাৰ নিজস্ব সংগঠন আছিল। তেওঁলোকে খেলবোৰ পৰিচালনা কৰিছিল। অসম ৰাজ্যিক ক্ৰীড়া পৰিষদৰ নিৰ্দেশ অনুযায়ী সকলো সংগঠনক এখন মঞ্চত অনাৰ প্ৰয়াস কৰা হয়। এই প্ৰচেষ্টা কাৰ্যকৰী কৰিবলৈ 1957ৰ 26 মে'ত শিলচৰৰ অৰিয়েণ্টেল চিনেমা হলত অনুষ্ঠিত হয় এখন সভা। আলোচনাৰ মাধ্যমেৰে সেইদিনাই গঠন হৈছিল জিলা ক্ৰীড়া সংস্থা। আশুতোষ দত্তক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত কৰা হৈছিল। আনহাতে সুনীল মোহন এণ্ড সম্পাদক হৈছিল। সংস্থা জন্ম হোৱাৰ বহু পিছলৈ নিজা কোনো কাৰ্যালয় নাছিল, নিজা কোনো খেলপথাৰ। 1958 চনত DSA কৰ্তৃপক্ষই ৰাজ্যিক আৰক্ষীৰ IGP সুধীন্দ্ৰ মোহন দত্তলৈ পত্ৰ লিখি স্থানীয় পল' খেলপথাৰৰ এটা অংশ সংগঠনটোৰ খেলপথাৰৰ বাবে আবণ্টন দিয়াৰ আবেদন জনায়। বিশিষ্ট সমাজসেৱী সতীন্দ্ৰ মোহন দেৱৰ অনুৰোধত DSA নিজস্ব ভূমি পালে। 1963 চনৰ 17 জানুৱাৰীত অসমৰ তদানীন্তন ৰাজ্যপাল বিষ্ণু সাহাই DSA খেলপথাৰৰ উদ্বোধন কৰে। খেলপথাৰখন ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ বাবে DSAৰ প্ৰচেষ্টা আৰম্ভ হৈছিল 70ৰ দশকৰ পৰাই।
1: জিলাৰ ৰূপৰ পৰা আমি এতিয়া বিদায় ল'ব লাগিব। কাইলৈ

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল আখিৰাণী দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক বোৱাৰী ছবিৰ গীত মালবিকা বৰাৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক চিটনিক বিজুলীয়ে ছবিত সুমন কল্যাণপুৰৰ কণ্ঠৰ গীত, সংগীত ভূপেন হাজৰিকাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ

0: বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ। সঁচাকৈ বৰ ভাল কথা, কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

চিত্রগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ব্ৰহ্মচাৰী সুবিত, মহম্মদ ৰফি আৰু সুমন কল্যাণপুৰৰ কণ্ঠৰ গীত। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষণৰ।

0: সেয়া আছিল ৰবি সংগীত পৰিচালিত এক ফুল দোমালী ছবিত আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল প্ৰেম ধাৱনৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
0: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ

শুনো আহক বনৰীয়া ফুলছবিত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সুৰ জয়ন্ত হাজৰিকাৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক কল হো না হো ছবিত সোনু নিগমৰ কণ্ঠৰ গীত। সংগীত শংকৰ এহছান লয়, গীতৰ কথা জাভেদ আখতাৰৰ।

0: বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনোৱা হওক নিউয়ৰ্ক ছবিত কে কেৰ কণ্ঠৰ গীত, সংগীত প্ৰীতমৰ, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিক

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুরপরা জ্যেষ্ঠ নাগরিক সকলরে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিং এর বাবে আজই ফোন করক 9957568450।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে পাতে সুৰৰ আবেশ।
4: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আবেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছো। আশা কৰো আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতো, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
5: নমস্কাৰ, হাতে পাতে সুৰৰ আবেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
6: মোৰ নাম ৰিপুঞ্জ হাজৰিকা।
5: আপুনি ক'ত থাকে?
6: মই বৰ্তমান থাকো নুনমাটি।
5: আপুনি বৰ্তমান উপস্থিত আছে পাণবজাৰত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত। গতিকে বৰ্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
6: বৰ্তমান তেনেকে বুলি ক'লে মই এতিয়া বৰ্তমান এই ৰেপিড উবেৰ এইবিলাক কৰি আছো। বাকী এনেই কোম্পেনীত আছিলোঁ, বৰ্তমান ওলাইছোঁ আৰু, এতিয়া এইটোৱে কৰি আছোঁ।
5: আপুনি ৰাতিপুৱা কেতিয়াৰ পৰা ৰেপিড চলায়?
6: ৰাতিপুৱা কেতিয়াবা 6টাতো ওলাওঁ, কেতিয়াবা 9টা বাজে।
5: আৰু ৰাতি?
6: ৰাতি 9টা হায়েষ্ট, 9টা 10টা কেতিয়াবা আবেলিও সামৰি দিওঁ।
5: প্ৰায় সংখ্যক মানুহে কয় যেতিয়া ৰেপিড বা উবেৰ সহায়ত যাত্ৰা কৰোঁ তেতিয়া তেওঁলোকে অত্যাধিক পৰিমাণৰ এটা মূলধন বিচাৰে, সেইটো কিমান সত্য আপুনি এবাৰ ক'ব নেকি?
6: সেইটো তেনেকুৱা নহয়, কেতিয়াবা ক'ৰবাত দুই এজনে বিচাৰে বাৰু, কিবা এটা বহুত পৰিমাণতো নিবিচাৰে, ক'ৰবাত 5-10 টকা এটা বা এনেকুৱা ধৰণৰ বিচাৰে। কিছুমান নকওঁতে দিয়েই, আৰু কিছুমানে কোৱাৰ পিছত হয়তো কিছুমানে খঙো উঠে, আৰু আমিতো প্ৰায় এনেকে নকওঁৱেই, কিছুমানে জানি বুজি দিয়ে। ডিষ্টেঞ্চটো অনুযায়ী কোৱা যায় অকণমান হেৰি, কেতিয়াবা অকণমান কেতিয়াবা জানি বুজি দিয়ে আৰু, প্ৰায়ে দিয়েই।
5: এতিয়া যিহেতু বৰ্তমান সময়ত তেলৰ সমস্যা এটা হৈছে, গতিকে আপোনাৰ এই ব্যৱসায়টোত আপুনি যি কাম কৰ্মৰ সৈতে ব্যস্ত হৈ আছে তাত অকণমান প্ৰভাৱ পৰিছে?
6: প্ৰভাৱ নপৰা নহয়, কাৰণ তেলৰ দামটো বাঢ়িছে বহুতখিনি, সেই হিচাপত আমাৰ পাৰ কিলোমিটাৰ যিটো দি আছে সেইটো মানে বাঢ়া নাই, তেনেকে অকণমান অসুবিধা হৈছে, নোহোৱা নহয়।
5: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি এই মুহূৰ্তত কোনটো গীত শুনিব বিচাৰিব?
6: বোলে জুবিন গাৰ্গৰ গান এটা ক'ব লাগিব আৰু।
5: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়টো জনাব।
1: আপোনাৰ নাম?
2: সম্পক বৰ্মন, মোৰ নুনমাটি ঘৰ।
0: হয়, আমি আজি উপস্থিত আছো কাছাৰী ঘাটত আৰু আপুনি এখন সৰুকৈ দোকান এখন দি নিজৰ জীৱিকা আৰ্জি আছে, গতিকে বৰ্তমান আপোনাৰ ব্যৱসায়টোৰ বিষয়ে জানিব বিচাৰিছো।
2: ব্যৱসায় এনেকুৱা সিমান ঠিক নহয়, একদম বেয়া চলি আছে এতিয়া বৰ্তমান। কিয় যে কি ক'ম আৰু, বেয়াই আৰু, যে অফিচবিলাক নাই ইয়াতে, আমাৰ ডিষ্ট্ৰিক কোৰ্ট হাই কোৰ্ট একো নাই ইয়াতে এতিয়া, সেইকাৰণে আমাৰ বেয়াই আৰু পৰিস্থিতি।
0: আপোনাৰ ব্যৱসায়টোৰ বিষয়ে অকণমান কওকচোন আমাৰ শ্ৰোতাসকলক।
2: মই এখন ফুলৰ দোকান দিছিলোঁ, আজি ধৰক আজি মই 15 বছৰ ধৰি ইয়াতে দোকান কৰিয়ে আছোঁ। তাৰ বিষয়ে আৰু কি ক'ম আৰু, বেয়াই এতিয়া, আগতে ভালে আছিলে, আজি 10 বছৰ আগত ভালে আছিলে, এতিয়া আৰু বেয়া হৈ গ'ল। এতিয়া বৰ্তমান সেইটো ক'ব নোৱাৰি, আগতে যদি হৈছিলে 10,000 টকা বিক্ৰী, এতিয়া

0: 2000 টকা হ'ব এনেকুৱা।
1: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কি গীত শুনিব বিচাৰিব?
0: আলকা ইয়াগনিৰ।
1: ঠিক আছে, মই আলকা ইয়াগনিৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবিষ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ পৰিচয় নাম অল্পনাথ হাজৰিকা, মোৰ ঘৰ নলবাৰী, ইয়াতে ৰিক্সা চলাম।
0: আপুনি পাণবজাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ৰিক্সা চলায়, ব্যৱসায় কেনে চলিছে আপোনাৰ এতিয়া?
1: ব্যৱসায় এতিয়া মন্দা চলিছে বাইদেউ, একদম মন্দা, 200-300 কেতিয়াবা সেনেকুৱা হয়।
0: আপুনি কেতিয়া গুৱাহাটীলৈ আহিছিল?
1: গুৱাহাটী এবাৰ হ'ল, 15-20 বছৰ মানে হ'ল।
0: কি কৰি আছিলে গুৱাহাটীত
1: প্ৰথম আহোঁতে? ৰিক্সা চলাই আছো।
0: তেতিয়া আপোনাৰ দিন হাজিৰা কিমান আছিলে?
1: তেতিয়া ভাল আছিল, তেতিয়া যিটো ভাড়া কমতি আছিল, ৰেটটো কমতি আছিল, ভাড়া আছিল, ৰিক্সাও কমি আছিল, এতিয়া ৰিক্সাও বেছি হ'ল, ভাড়াও কমি গ'ল, সেনেকুৱা হৈছে আৰু।
0: কিহৰ কাৰণে হোৱা বুলি ভাবে?
1: কিহৰ কাৰণে হ'ব বুলি মানে মানুহৰ টকা পইচাৰো কমতি হৈছে বা ৰিক্সাও প্ৰডাকশ্যনটো বেছি হৈছে, ৰিক্সাও বাঢ়ি গৈছে, মানুহ আজিকালি অনলাইনত অলছি, অটো অলছি, বাইক অলছি, সেইবিলাকতো যে আমাৰ অলপ মাইৰা হৈছে, মাইৰ অলপ টাউনে হৈছে।
0: মই আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ, আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়াল ছোৱালী এজনী আছে, ল'ৰা এটা আছে, ছোৱালীটো বিয়া দিছোঁ, ল'ৰাটো আছে, ল'ৰাটো আছে ঘৰত।
0: কি কৰে ল'ৰা?
1: সি এটা বাহিৰ কাম কৰে, এই বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰে।
0: এই বয়সতো আপোনাক এইদৰে তেওঁ কাম কৰিবলৈ দিয়ে নে আপুনি নিজে ইচ্ছা কৰি আহে?
1: মই নিজে ইচ্ছা কৰি আহিছোঁ, ঘৰত বহিলে মই বহুত বছৰ চলালো না, ঘৰত বহিলে হয়তো মোৰ বেমাৰ আজাৰ হ'ব পাৰে, সেইকাৰণে মই লাহে লাহে চলালো, চলাই আছোঁ আৰু। পইচা হওক বা চাই নহওক মই সিমান হেৰি নকৰোঁ আৰু, 100 বাতিলো বাতিল, 200 বাতিলো বাতিল, মানে পইচাৰ প্ৰতি লোভ নাই আৰু।
0: ঘৰখন চলোৱাৰ দায়িত্ব চাগে এতিয়া আপোনাৰ নাই, আপোনাৰ ল'ৰাই গোটেই সমস্ত ঠাই,
1: ঘৰত চলোৱাৰ দায়িত্ব নাই, যি কৰে সিহঁতে কৰিব, ল'ৰা ফেমিলিৰ মাইকীটো আৰু ল'ৰাটো আছে, চৰকাৰতো অলপ চাউল আখত কেইটামান পাওঁৱেই, চলি যায় মাত্ৰ।
0: এতিয়াতো চৰকাৰে কৈছে যে এতিয়া অকল আপোনাৰ ৰেচন কাৰ্ডত অকল চাউলখিনি দিব, বাকীখিনি বস্তু নিদিয়ে, তো সেইটোক লৈ কিবা আপত্তি হৈছে নেকি?
1: সেইটো বোলো আপুনি নিদিলে কি কৰিব, আপত্তি নাই আৰু, নিদিলে কি কৰিব, দিলে হয়নে? আগতে দিছিল চাউল, দিছিল চেনি, দিছিল নিমখ, দিছিল দিছিল, এতিয়া যদি নিদিয়ে চাউল গাঁঠতো পাম, এখাতে কিবা খাব লাগিব।
0: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কাৰ গান শুনিব বিচাৰিব?
1: গানটো এটা আমাৰ স্বৰ্গীয় জুবিনদাৰে গান শুনো হৈন, তেওঁৰ গানটো আমাৰ ভাল লাগে, জনপ্ৰিয় আমাৰ অসমীয়া ডাক্তৰ হৈনা জুবিন দা, তেওঁৰ গান এটা শুনিব।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম, ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম সিন্ধু বৰ্মন, গাঁও নলবাৰীৰ।
0: আপুনি এতিয়া কি কৰ্মৰ সৈতে ব্যস্ত?
1: নাৰিকলৰ।
0: এই নাৰিকলসমূহ ক'ৰ পৰা আনে আপুনি?
1: আমিতো বজাৰৰ পৰা আনো, মাছখোৱা বজাৰ।
0: এতিয়া ব্যৱসায় কেনে চলি আছে? এতিয়াতো অত্যন্ত গৰম দিছে, গতিকে ব্যৱসায় কেনে
1: চলি আছে? টুকটাক আৰু, আগৰ দৰে নাই আৰু।
0: এতিয়া নাৰিকলৰ দামো বাঢ়িছে নেকি? ডাবৰ
1: নাৰিকল বাঢ়িছে, 80 টকা।
0: এতিয়া 80 টকা। আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়ালত মই আছো, মা আছে, মোৰ ভাই, ভাগিনটো আমাৰ 4টা, আৰু ভাইটি আৰু ভাই।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকা আৰু ঊষা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ কিৰিয়তি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক

আবির্ভাব মহোৎসব পালন করা হয়েছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার মহাপুরুষজনের আবির্ভাব তিথি উপলক্ষে রাজ্যবাসী শুভেচ্ছা জানার গুরুজনাক শ্রদ্ধায় স্মরণ করেছে। এটা বার্তাত মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে জ্ঞান ভক্তি আর মানবতার অমৃত বাণীরে যুগে যুগে পথ প্রদর্শন করে থাকা মহাপুরুষজনা আমার জাতীয় জীবনের প্রেরণার অমল উৎস। গুরুজনার আবির্ভাব মহোৎসব উপলক্ষে রাজ্যের সত্র আর নামঘর সমূহ নৈমিত্তিক প্রসঙ্গের ভাগবত ভ্রমণ ধর্মালোচনা সভা আদি অনুষ্ঠিত হয়েছে। শ্রী শ্রী মাধবদেবর দ্বারা স্থাপিত বরপেটা সত্রত এই আবির্ভাব মহোৎসব উলহ মালহে আয়োজন করা হয়েছে। ধুবুরী জেলাতে আজি শ্রী শ্রী মাধবদেব গুরুজনার আবির্ভাব মহোৎসব অনুষ্ঠিত হয়েছে। এই উদ্দেশ্যে পুৱাৰেপৰা গোলকগঞ্জের রামরায় কুটি সত্রত ভালে সংখ্যক লোক সমবেত হয়ে বিভিন্ন কার্যসূচীরে গুরুজনার সৃষ্টিক স্মরণ করেছে। জেলাখনৰ চাপত গ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। সমগ্র শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰি অহা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। দেশৰ চাৰিখন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53 টকা 50 পইচালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113 টকা 50 পইচা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067 টকা 50 পইচা, কলকাতাত 3,255 টকা 50 পইচা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়ৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰিপাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰিছে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা সকলো অঞ্চলৰ গাহৰি, গাহৰিৰ মাংস অথবা গাহৰিৰ খাদ্য অনা নিয়াকত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। তদুপৰি মৃত গাহৰি বা ইয়াৰ অৱশিষ্ট নদী, বিল, খাল বা আন কোনো জলভাগত নেপেলাবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাখনত অবৈধভাৱে পথৰ কাষত গাহৰি মাংস বিক্ৰী কাৰ্য ৰোধ কৰিবলৈ আৰক্ষী চকীসমূহক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি দিনৰ 12 বজাত মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদপ্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, না না কৰকে প্যাৰ আৰু তুমনে পুকাৰা ঔৰ হম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে পুনাকণ, চিকমিক বিজুলী, কাঁচঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব। আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে আমাৰ অনুষ্ঠান নিউজন এয়াৰ

মোবাইল এপতো শুনিব পাৰে। এতিয়া বিভিন্ন দায়িত্ব টিউটৰিমত আছে মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, শেখ আব্দুল্লা, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ট্ৰান্সমিটাৰত অজয় নন আৰু বিজিৎ শৰ্মা, ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগমালা লাইভ অনুষ্ঠানটি, যুগুতাই আগবঢ়াইছে অমিত বাস্কোদায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ জীৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জুলিখাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলে মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচা মাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ। য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰে কয় চহা কি, কেনেকুৱা, আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

পথাৰ মানেই কেৱল সেউজীয়া ধৰণী নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে। পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

0: নাঙলৰ শিৰালত সপোনৰ চাকৰি হকে মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ কৈছে,
1: শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ, তুমি প্ৰাণময় মোহময় জীৱন মালিকা, পথাৰ তোমাৰো স্বীকৃতি আছে, তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
2: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য সংস্কৃতি সকলোতে বিৰাজমান স্বচ্ছ সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাই শ্যামলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
0: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলেঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোন গৰাকীক পথাৰত থকা দাৱনী জাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাত দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰ'দ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো সোণগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লৈ ভঁৰালত,
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, এই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উৎস পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা বৰমা খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচুটি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনেৰে পথাৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জোৱান হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি সমৃদ্ধি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱা আৰু সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম, এই সকলো মিলি এক সজীৱ ছবি আঁকে।
0: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জোৱানৰ মাটিৰ সোঁৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

0: সংগীতালক্ষ্যখনে শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: हुए हैं, इनमें से 10,107 छात्राएं हैं। प्रधानमंत्री स्वनिधि योजना के 6 वर्ष पूरे हो गए हैं। पिछले 6 वर्षों में इस योजना से लाखों रेहड़ी पटरी वालों को आसान ऋण मिला है। इसके माध्यम से अब तक 1,12,00,000 से अधिक ऋण वितरित किए गए। शहरों और कस्बों में इस पहल के माध्यम से 75,00,000 से अधिक लोग लाभान्वित हुए हैं। योजना के अंतर्गत अब तक 17,800 करोड़ रूपये से अधिक के ऋण प्रदान किए जा चुके हैं। अफ्रीकी संघ ने इबोला से निपटने के लिए भारत सरकार द्वारा उपलब्ध कराए गए आपातकालीन निदान, उपचार और चिकित्सा सामग्री का स्वागत किया है। संघ की स्वास्थ्य एजेंसी अफ्रीका रोग नियंत्रण और रोकथाम केंद्र ने बताया कि ये सामान युगांडा में पूर्वी क्षेत्रीय समन्वय केंद्र के माध्यम से भेजा गया। घरेलू शेयर बाजार के संवेदी सूचकांक के शुरुआती कारोबार में आज कोई बदलाव दर्ज नहीं किया गया। अंतिम समाचार मिलने तक सेंसेक्स 41 अंक बढ़कर 74,816 पर था, जबकि निफ्टी में मामूली बढ़त दर्ज की गई। अब से थोड़ी देर पहले ये 23,551 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ, যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন, মুম্বাইৰ পৱনহংস শ্মশানত ইছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য, আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায়গুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুণী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে।

0: আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য কিছু সময়ৰ পাছতে মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদ প্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ শিল্পীগৰাকীয়ে 1950-70 চনলৈ চলচ্চিত্ৰ গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠ দিছিল। 1937-28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চেৰছে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ঔৰ হম চলে আই আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত তেওঁ গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতেও ক্ৰমেও 100টা গানত কণ্ঠনি কৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে তেওঁ পোনাকন, চিকমিক বিজুলী, কাজঘৰ, নয়নমদী আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱন ঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভক্ষণ, অয় অয় আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। ভালে সংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিত সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষী অভিযান চলাই 15 জনীয়া দুৰ্বৃত্তৰ দল এটাক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহ বাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰে। চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কালি বৰহাটৰ ডফলা গাঁৱত অভিযান চলাই দলটোক কৰায়ত্ত কৰা হয়।
1: যোৱা এপ্ৰিল মাহত আমি বৰহাট থানাত এটা অভিযোগ আমি পাইছিলো যে বৰহাট চাহ বাগানত এটি দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰা সন্দৰ্ভত, আৰু তাৰ আনুষাংগিক আৰু এটা ঘটনা আছিল যে এটি নিশা 31 মাৰ্চ তাৰিখে এটা খবৰ পাইছিল বাগানৰ কৰ্তৃপক্ষই যে এটা দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰি আছিল, আৰু এই পৰিপ্ৰেক্ষিততে বাগানৰেই টহলদাৰী এটা দলে সেই ঠাইলৈ গৈছিল। কিন্তু অতৰ্কিতে টহলদাৰী দলটিক এই কেঁচা চাহপাত চুৰি কৰা দুৰ্বৃত্তৰ দলটোৱে বাট আগচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু জিপচিখনকো ভাঙি দিয়াৰ এটা অভিযোগ পাইছিলো। আমি ব্যক্তিসকল কোন কোন জড়িত আছিল সেইখিনি এচাৰ্টেইন কৰি বিহিত আইনী ব্যৱস্থাৰ কাৰণে যত্নৱান আছিলো। আৰু কালি পুৱতি নিশা চৰাইদেউ আৰক্ষীৰ এটা জলে ডি এছ পি হেডকোৱাৰ্টাৰ আৰিয়ান নাথ আৰু তেখেতৰ লগত চি ডি এছ পি মাহমৰা গজানন শৰ্মা আৰু আমাৰ ডি এছ পি মধুজ ডেকাৰ নেতৃত্বত 3টি দলে বৰহাট থানাৰ অন্তৰ্গত ডফলা গাঁৱত এটি অভিযান চলায়। আৰু এই অভিযানৰ অন্তত আমি কেঁচা চাহপাত চুৰ কৰা দুৰ্বৃত্তৰ দলটিৰ মুঠ 15 জনক আটক কৰিবলৈ সক্ষম হওঁ।
0: দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে খৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত তেনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধিকৰণৰ সহযোগত এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা পুৱাৰ ভাগত উলিওৱা সজাগতা সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে ধপাতজনিত আসক্তিয়ে নৱপ্ৰজন্মৰ ভালেসংখ্যক ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কু অভ্যাস ৰোধ কৰিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰি পাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলটোত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। আইপিএল ক্রিকেট প্রতিযোগিতা

0: নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। মুম্বাইৰ পৱন হংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য। আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে সুৰৰ কৰণে। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লোৱা হৈছে গীত আৰু গজলৰ অনুষ্ঠানটি। অনুষ্ঠানত পুনতে আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো অমিত চাইকেলৰ কণ্ঠৰ এটি গজল।

বিনোদ চাইগালৰ কণ্ঠৰ গজলটি শুনিলে গীত আৰু গজল অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে সুৰৰ কৰণী। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছো নিৰূপমা হাজৰিকাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰ কৰ্ণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অৰুণ কুমাৰ বৰ্মনৰ কণ্ঠৰেদি গীত।

শ্ৰোতাসকলে সুৰৰ কৰ্ণী অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ এটি গীত।

কপৌফুলে হাঁহি হাঁহি এই কথাটি কব, নিজকে তই বুজি পোৱাৰ সুযোগ অকণ দিব। ও আকৌ ফুলি।

উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

দিলীপ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:15

0: And Odisha was also issued today. The polling will be held on the 18th of this month. The counting of votes will take place on the same day. The West Bengal cabinet headed by Chief Minister Shubhendu Adhikari was expanded today with the induction of 35 new ministers. Governor R. N. Ravi administered the oath of office and secrecy to the new members of the Council of Ministers at a swearing-in ceremony held at Lok Bhavan in Kolkata. The legislators sworn in as cabinet ministers include Chopan Dasgupta, Arjun Singh, Tapos Roy and Shankar Ghosh, among others. Pradhan Mantri Street Vendors Atmanirbhar Nidhi PM Swanidhi scheme completed 6 years today. Since its launch in 2020, more than 1 crore 12 lakh loans have already been disbursed. Hailing the scheme, Prime Minister Narendra Modi said PM Swanidhi has transformed the lives of countless street vendors by ensuring access to collateral-free credit, financial inclusion and new opportunities for growth. The prices of 19 kilogram commercial LPG cylinder used by hotels, restaurants and other businesses has been hiked, ranging from 42 rupees to 53 rupees 50 paise. There has been no change in the rates of domestic cooking gas used by households. In the Under-17 Asian Wrestling Championships, India's women grapplers delivered a strong performance, winning a total of 10 medals, including 2 gold, 3 silver and 5 bronze in Da Nang, Vietnam. Leading the charge, Deeksha in the 43kg category and Garima in the 73kg category clinched gold medals. And with that, we end this news bulletin.
1: মিডিয়াম ৰেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজন এআইআৰ মোবাইল এপতো শুনিব পাৰে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আধুনিক গীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে গুণদা কৌৰৰ কণ্ঠৰ দুটি আধুনিক গীত। গীতৰ কথা অপূৰ্ব বেজবৰুৱাৰ।

0: শ্রোতাসকলে ইমান পৰে শাস্ত্রীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল শুনিলে ৰাগ চুটি চাৰাং। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। ৰাষ্ট্ৰপতিয়ে 5গৰাকী নতুন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে আৰু 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগৰ ৰাজ্যিক মন্ত্ৰীসভাত আজি সম্প্ৰসাৰণ কৰা হৈছে। দহখন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশ তথা মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগ্ৰহণ কৰা হ'ব, ভোটগণনা কৰা হ'ব। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে পি এম স্বনিধি আঁচনিয়ে পদপথৰ অগণন ব্যৱসায়িক বিত্তীয় অন্তৰ্ভুক্তি, নতুন সা সুবিধা লাভ আৰু আমানতবিহীন ঋণৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই আঁচনি বিশ্বাস, মৰ্যাদা আৰু সবলীকৰণৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁলোকৰ দৃঢ়তা আৰু উদ্যমশীলতাই দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব। উল্লেখযোগ্য যে 2020 চনত এই আঁচনি শুভাৰম্ভ কৰাৰে পৰা 1,12,00,000 টকাতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে। এই আঁচনিয়ে 75,00,000তকৈ অধিক নগৰ মহানগৰৰ হিতাধিকাৰীক উপকৃত কৰিছে। আনহাতে 55,00,000ৰো অধিক হিতাধিকাৰীক এই আঁচনিৰ অধীনত ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱা হৈছে। 2030 চনৰ মাৰ্চলৈকে

আঁচনিৰ সম্প্ৰসাৰণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে অসমক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উচ্চতম ন্যায়ালয়ত পাঁচগৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা 37লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই পাঁচগৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, বোম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ শাসদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লিক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ভেংকিতা সুব্ৰমণি মোহনাকো সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগৰ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। কলকাতাৰ লোকভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল আৰ এন ৰবিয়ে মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। নতুন মন্ত্ৰীসভাত ৰাজ্যখনৰ বিভিন্ন সমষ্টিক প্ৰতিনিধিত্ব কৰি অভিজ্ঞ আৰু নৱাগত বিধায়কে স্থান লাভ কৰিছে। আজি শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে জ্যেষ্ঠ দলীয় নেতাসকল উপস্থিত থাকে। আজি পিছবেলালৈ নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব। আজিৰ কাৰ্যসূচীত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয়, শংকৰ ঘোষকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। জনমিত পাঁচগৰাকী মন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি ৰুৰ্কীয়ে আজি জে ই ই এডভান্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। আই আই টিৰ সূত্ৰই জনোৱা মতে এই পৰীক্ষাত মুঠ 56,880গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াৰে 10,107গৰাকী মহিলা। আই আই টি দিল্লী মণ্ডলৰ শিক্ষাৰ্থী শুভম কুমাৰে কমন ৰেংক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে। শ্ৰীকুমাৰে 360 নম্বৰৰ ভিতৰত 300 নম্বৰ লাভ কৰে। একেদৰে আই আই টি দিল্লী মণ্ডলৰ শিক্ষাৰ্থী আৰ্চি দেশপাণ্ডেই সমূহীয়া স্থান তালিকাৰ 77 নম্বৰ স্থান লাভ কৰিছে। আৰ্চিয়ে 360 নম্বৰৰ ভিতৰত 280 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। মুঠ 179,694গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ 17 তাৰিখে এই পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত নিজৰ ফলাফল জানিবলৈ অফিচিয়েল ৱেবছাইট GEEADV.ac.inত চাব পাৰে। ভাৰত ওমান ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি চি ই পি এ আজিৰে পৰা কাৰ্যক্ষম হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে দুয়োখন দেশৰ অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্কৰ ওপৰত চি ই পি এ নিৰ্ভৰ কৰিব। ৰাষ্ট্ৰীয় বাতৰি কাকতৰ এটা লেখাত শ্ৰীগোৱেলে প্ৰকাশ কৰে যে এই চুক্তিয়ে ভাৰতৰ শিক্ষাৰ্থী, শিল্পী, মহিলা, কৃষক, মীনপালক আদিক উপকৃত কৰিব। ইয়াৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ গৰাকীসকলক নতুন বজাৰ মুকলি, বিনিয়োগৰ আকৰ্ষণ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লাভান্বিত কৰিব।
ওমানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা থকাৰ লগতে

0: বিদেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আছে। অমানত প্ৰায় 7 লাখ ভাৰতীয় বাস কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অমানৰ পৰা বছৰি $2 বিলিয়ন উপাৰ্জন কৰে আৰু তাত 6,000তকৈও অধিক ভাৰতীয়ই উদ্যোগ স্থাপনেৰে ব্যৱসায় কৰি আছে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে এই ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ জৰিয়তে ভাৰতে অমানৰ 100% শুল্কমুক্ত বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ নামহকান চহৰৰ কাউণ্টুপ গাঁৱৰ এটা অট্টালিকাত কালি হোৱা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা 55লৈ বৃদ্ধি পাইছে। এই ঘটনাত 70জনৰো অধিক লোক আহত হৈছে। অট্টালিকাটোত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য, চিকিৎসা সাহায্যকে ধৰি সকলো সা সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিস্ফোৰণত শতাধিক বাসগৃহ ধবংস হোৱাৰ লগতে সমগ্ৰ গাঁওখনেই বিস্ফোৰণৰ ফলত প্ৰভাৱিত হয়। কেতবোৰ বাসগৃহ খহি পৰাৰ ফলত পৰিয়ালসমূহক ততালিকে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। চীন ম্যানমাৰ সীমান্তৰ প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টাৱাং নেচনেল লিবাৰেচন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। দহখন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। আৰু 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাবা।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
1: নিবেদন কৰা হৈছে পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত।

আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিশ্ব ধপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ লৈছে ডক্টৰ পৰশজ্যোতি বৰা আৰু ভিক্টৰ ৰাজকুমাৰে। আগধৰিছে সীমান্ত।

ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দহখন ৰাজ্যৰ চৌব্বিছখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ চাৰিখনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তিনিখন, ঝাৰখণ্ডত দুখন, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ সহকাৰী প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ ৰয়ে গুৰুজনাৰ প্ৰতিচ্ছবিত চাকি ধূপ প্ৰজ্বলন কৰে। ইয়াৰ পাছতে বিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে গুৰুজনাৰ প্ৰতিচ্ছবিত সেৱা জনায়। বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষক নৱজিৎ চৌধুৰীয়ে মহাপুৰুষজনাৰ কৰ্মজীৱন আৰু সাহিত্যৰাজিত আলোকপাত কৰে। মহাপুৰুষজনাৰ জয়ন্তী উপলক্ষে ষষ্ঠৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত মহাপুৰুষ মাধৱদেৱ বিষয়ক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত হয়। প্ৰতিটো শ্ৰেণীৰ ভিতৰত প্ৰথম, দ্বিতীয় আৰু তৃতীয় এই তিনিটা স্থান লাভ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে পুৰস্কাৰ প্ৰদান কৰাৰ কথা আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৃতিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰী সোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা তিনিদিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু বিটিচি শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাখনৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ জৰিয়তে পৰিচয় কৰোৱাৰ লগতে শিক্ষক তথা শৈক্ষিক প্ৰশাসকসকলক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ বিভিন্ন দিশসমূহ আলোচনা কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত তিতাবৰ টাউন হাইস্কুলত মানসিক স্বাস্থ্য আৰু চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এটা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুদীপ্ত বৰাই মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈও আজিৰ অনুষ্ঠানত উৎসাহিত কৰা হয়। যোৰহাট প্ৰেছ ক্লাবৰ উদ্যোগত বিশেষজ্ঞ চিকিৎসক ডাঃ হিমাংশু শৰ্মাৰ সহযোগত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত এই শিবিৰত যকৃতৰ কেইবাটাও পৰীক্ষা বিনামূলীয়াকৈ কৰোৱা হয়। এই পৰীক্ষাৰ ৰিপৰ্টসমূহ পৰ্যালোচনা কৰি বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ল'বলগীয়া সাৱধানতা সম্পৰ্কেও উপস্থিত ৰাইজক পৰামৰ্শ প্ৰদান কৰে। দেশৰ চাৰিখন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত এনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি হৈছে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। নগাঁৱৰ বহুকেইটা আশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ মৃত্যুত অঞ্চলটোত শোকৰ চাপৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি। ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIRৰ মোবাইল এপতো শুনিব পাৰে। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিটো ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, পপী চান্দ, লস্মিতা শইকীয়া আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। প্ৰিয় শ্ৰোতা, এতিয়া শুনক গয়া শ্ৰোতাৰ অনুষ্ঠান।
1: সমূহ গয়া শ্ৰোতাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ হাজো অঞ্চলৰ বিজুলীঘাটত বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
2: প্ৰথমতে আপোনাৰ নামটো কওকচোন বাৰু।
3: মোৰ নাম শ্ৰী দিগন্ত দাস।
2: দিগন্ত দাস, আপোনাৰ মা দেউতাৰ নাম কথা কওক।
3: মোৰ দেউতাৰ নাম শ্ৰী শান্তৰাম দাস, মাৰ নাম দৈৱকী দাস।
2: গাঁওখনৰ নাম?
3: গাঁও বিজুলীঘাট চৰাবাৰী।
2: চৰাবাৰীখন কিমান ডাঙৰ গাঁও?
3: চৰাবাৰীখনতো মোটামুটি 1000 ঘৰ মানুহ আছে, মোটামুটি বহুত ডাঙৰ এৰিয়া এটা।
2: এই চৰাবাৰীত যে ক'লে 1000 ঘৰৰ মানুহ আছে, সেইটো বহুত, তাৰ জনসংখ্যা বহুত
3: বহুত বেছি আছে, জনসংখ্যা বহুত বেছি আপোনাৰ।
2: তাৰপিছত আপোনাৰ কি কি ধৰণৰ মানুহ আছে ইয়াতে?
3: আমাৰ ইয়াতে চব অসমীয়া মানুহেই আছে। আমাৰ ইয়াত মোটামুটি যিখিনি আছে, আমাৰ এইটো এৰিয়া চৰাবাৰী কথা গোপা এনেকৈ মিলি গোটেইখিনি অসমীয়া মানুহ আছে।
2: প্ৰায় ঘৰ মানুহে চাগে খেতি কৰে?
3: প্ৰায় খেতি কৰে আছে, 199 ঘৰে খেতি কৰা গোপাতে। আমাৰতে চাকৰি কৰা মানুহতো আমাৰ গাঁৱত নাই, এক ঘৰ নাই। আমাৰ চাকৰি চব খেতি কৰি খাই হাজিৰা কৰে, সেনেকুৱা চলি আছে কিবা এটা খাই মেলি।
2: খেতিৰ মাটিৰটো কেনেকুৱা, মাটিৰ গুণাগুণ?
3: মাটিৰ গুণাগুণটো আমাৰ ইয়াতে সিমান বেয়া নহয়, গোটেই ভালো নহয়, তথাপি জেগা লৈ লৈ ভাল আছে। অলপ চলপ ইফেল সিফেল আৰু সাৰ চাৰ দিব লাগে খেতি কৰিলে, ধান নিদিলে খেতিত সিমান এটা হেৰি নহয়। আগতে

0: যিবিলাক ভাল আছিল কিছু সংখ্যক মানুহে তাৰমানে মাটিটো সাৰ মাৰি নষ্ট কৰি দিছে একদম মাটি আছে দোৱা পথাৰত দৈত কাপত কবাত অলপ চলপ আছে ঠিকে
1: তথাপিও খেতি হৈ আছে ভালে
0: খেতি হৈ আছে আছে এতিয়াও আমি যোৱাবাৰ 18 মোন 20 মোনকৈ বিঘাত কাটছোঁ জাগালৈ 30 মোনো হৈছে চাইছে
1: আজিকালি
0: বহুতে নাঙল নাই কাবাৰ ঘৰত কিবা নাই আমাৰ কিন্তু আমাৰ এতিয়াও আছে নাঙল আছে মোৰ বিধা আছে খেতিৰ সঁজুলি গোটেই খেতি আছে ট্ৰেক্টৰ ব্যৱহাৰ কৰি আছোঁ আৰু মই ভাড়া টানো আনি মাটি ময়াও
1: কিমান বিঘাত কাম কৰি আছে
0: মইতো মোটামুটি 18-20 বিঘাত গ'লে খেতি কৰোঁ
1: এই যে 18-20 বিঘাত আপুনি খেতি কৰি কি ধান দিছে
0: তাতে ৰঞ্জিত ধান আছে বাচমতি আছে
1: এই ৰঞ্জিত ধানৰ বীজটো ক'ৰ পৰা আনে
0: আমি কিনি আনো দোকানৰ পৰা কিনি আনো কেজি বীজত আপোনাৰ এনে 5 কেজি থাকে 750 টকালৈ পেকেটত তেনেকুৱাকৈ আমি কিনি
1: মানে চাৰ্টিফাইড দোকানৰ পৰা কিনি আনে
0: আমাৰ ইয়াতে দোকান আছে লোকেল দোকান ইহঁতে কি কৰে নাজানো যোৱাবাৰ কিন্তু আমাক বহুত ঠগ দিছে মানুহখিনি কিছুমানে ধান কাটিব নাপায়
1: তাৰমানে বীজটোৰ কাৰণে
0: বীজটোৰ কাৰণে তাৰমানে চব মৰি গৈছে আমিও যোৱাবাৰ 2-3 বিঘা মাটি কাটিব নোৱাৰিলোঁ পথাৰখনত প্ৰায় 100 বিঘাৰ 80 বিঘাই কাটিব পৰা নাই মানে ক'ৰবাত দি 2-1 বিঘা কাটিছে তাৰমানে বীজটো ঠগাই দিছে দোকানীগিলাখনে
1: এই কথাটো যে বীজৰ কাৰণে হৈছে কেনেকৈ গম পালে
0: সেইটো বীজৰ কাৰণে মানে আপোনাৰ দোকানীগিলাক সোধা গ'ল তাৰপিছত পেকেট তাৰমানে আপোনাৰ এখন দোকানৰ পৰা আমি 2 জাতৰ বীজ আনিছোঁ যিটো জাত জাত বেয়া বেয়া হৈছে তাৰমানে সেইটো জাতটো কাৰো তাতে খেতি হোৱা নাই
1: ভালে হোৱা নাই
0: ভালটো তাৰমানে ভালে হৈছে সেইটো জাতৰ বীজটোৰ ক'তো ধান হোৱা নাই আমাৰ এই পথাৰখন বুলি নহয় চোৰাবৰি বুল্লুটো এইখন দি গোটেই খেতিতে এনেকুৱা হৈছে বীজ বেয়া আমাক ঠগাইছে 700-800 পেকেট লৈছে লৈ পেলাই আমি কেজি লৈছিল 1 কেজি ধানত 700-760 টকা এনেকৈ লৈছিল
1: দামো ঠিকে লৈছে
0: দামো পূৰা লৈছে লৈ পেলাই ইহঁতে আমাক এইটো কৰিছে বহুত খেতিয়কে নালাগে 100 বিঘা মাটিৰ 80 বিঘাই কাটছে কাটিব পৰা নাই 20 বিঘা ধানি কাটছে
1: এই কথাটো কৃষি বিভাগ জনাইছিলে নেকি
0: নিউজ কৰিছিলোঁ নিউজ কৰি আকৌ ফলাফল নাপালোঁ আমি
1: এই যে আপুনি বীজখিনি আনে কিনে সেইখিনি শোধন কৰি লয় নে নলয়
0: সিহঁতেতো কৈছে এইটো আমাৰ গাত দোষ নাই কোম্পানীৰ দোষ আছে
1: এইবাৰ বীজটো চাই চিতি লৈছেনে
0: এইবাৰতো সিহঁতে কৈছে যি গেৰাণ্টি আছে কি কৰে নাজানো বীজ হেৰি কৰিছোঁ আমি সিহঁতে কৈছে যি চিন্তা কৰিব নালাগে যোৱাবাৰৰ দৰে তেনেকুৱা নহয়
1: এতিয়াতো ডাঙৰ হ'লে
0: এতিয়াতো ধান মোটামুটি গোটাব আৰু এইবাৰ গ'লে গোটাব
1: আপুনি কি কি ধান লগালে ৰঞ্জিত লগালে
0: ৰঞ্জিত আৰু বাচমতি অলপ জহা কৰিছোঁ 2 বিঘামান ঘৰত খাবৰ কাৰণে অলপ লগা গৈছে
1: ধানৰ বাহিৰত বেলেগ খেতিও লগাইছে না পৰা
0: বেলেগ খেতি মই ধনিয়া কৰোঁ বেহাৰ কৰোঁ এইবাৰ আৰু মাকৈ আৰু আলু কৰিম বুলি ভাবি আছোঁ তাৰমানে ভাব এটা লৈছোঁ মাকৈ কৰিম ক'ৰবাত 30 বিঘামান আৰু এটা লগ লৈছোঁ মাকৈ নকৰিলে তাৰমানে বেলেগ খেতিত লাভৱান সেনেকৈ হ'ব নোৱাৰে মাকৈত অলপ লাভ আছে
1: মাকৈত কিয় লাভ হ'ব বুলি
0: মাকৈ আপোনাৰ পাৰ বিঘাত 10 কুইণ্টেল হৈ যায় দামো আছে ভাল দাম
1: বজাৰখন আছে
0: বজাৰখন আছে সেইকাৰণে ঘৰ হাতনিটো কম মাকৈটোত লাভ আছে সেইকাৰণে অলপ মাকৈ কৰি দিছোঁ যোৱাবাৰ আলু কৰিছিলোঁ 20 বিঘান মাটি
1: আলু কেনে পাইছিলে
0: আলু লছ হোৱা নাই আমি লাষ্ট টাইমত অলপ দামটো কমি গ'ল তথাপি আমাৰ লছ হোৱা নাই বেয়া হোৱা নাই ভালেই হৈছে বিঘাত 120 বস্তা 120 বস্তা এনেকুৱা ওলাইছে এইবাৰ কমিব মাটিটোৰ বলটো কমি গ'লতো এইবাৰ সেইটো কমিব অলপ
1: বৰষুণৰ পৰিমাণটো ঠিকে আছিলে নে খেতিৰ বাবে
0: এইবাৰ বৰষুণৰ পৰিমাণটো নাই আমাৰ মাটি 18 বিঘামান চনে ৰ'ল ন শুকান
1: মাটি
0: চন পৰি গৈছে পানীৰ অভাৱত মই চৰকাৰকো কৈছিলোঁ যে জলসিঞ্চন অফিচত তাৰ ব্যৱস্থা কৰিব লাগে ইতিমধ্যে মই হাজো চাব ডিভিশ্যনতো জনাইছিলোঁ
1: ৰবি শস্যৰ কিবা ব্যৱস্থা
0: এতিয়া কৰিম বুলি ভাবিয়ে আছোঁ আৰু এইটো
1: কি কি ভাবিছে কি কি ৰুব লাহে লাহে আহিলে আপোনাৰ বতৰ আহিব
0: কবি অলপ কৰিম পালেং শাক এনেকৈ অলপ অলপ কিবা মূলা চোলা অলপ অলপ কৰিম আৰু বৰ বেছি কৰিব নালাগে কমকৈ হেলো কৰিব লাগে
1: এই ধানৰ খেতি কৰিবনে বেলেগ আৰু আছে মানে মাটি
0: ধানৰ হেৰি নহয় বেলেগ মাটি আছে
1: ৰেডি কৰিছিলে
0: ৰেডি মানে হাল মাৰিছোঁ 2 চিনামানকৈ হাল মাৰিছোঁ
1: আগে পিছতো কৰে ৰবি পিছে
0: আগে পিছে কৰোঁ
1: কেনেকুৱা উৎপাদন পায়
0: নাই সিমান বেয়া নহয় আৰু ভালে হয় লাগি থাকিব পাৰিলে ভাল এই ৰবি শস্যটো নিজে লাগি থাকিব লাগিব ৰাতিপুৱাৰ পৰা গধূলি গ'লে সৰু বাচ্ছা ছোৱালীৰ দৰে কাম কৰিব লাগিব নহ'লে সেই বস্তুটো উঠি নাই বাচ্ছা এটাই যেনেকৈ পালন পালন কৰিব লাগে ৰবি শস্যটো তেনেকুৱা কৰিব লাগে নহ'লে তাৰ হেৰি নহয় ফল নহয় খেতি কৰিলে আপোনাৰ ৰবি শস্য কৰিলে ৰাতিপুৱা উঠি প্ৰথম খেতিৰ ওচৰতে যাব লাগিব বাচ্ছাটাৰ ওচৰত মাকে ৰাতিপুৱা যেনেকৈ যায় খেতিৰ ওচৰত তেনেকুৱা যাব লাগিব তে সেই খেতি তাৰমানে গৃহস্থৰ ফালে চাব বুলি কয়
1: এবাৰ ভাল কথা কলে আপুনি। আপুনি নিজে কিমান সময়ত ৰাতিপুৱা কিমানকৈ এতিয়া উঠে?
0: মই ৰাতিপুৱা এনেই ৰাতিপুৱা উঠো মোটামুটি 4:10 4:20 মানত।
1: সূৰ্যোদয়ৰ পিছতে উঠি
0: উঠো, উঠি পেলাই

0: গরু ছাগলে সে উলিয়াই মিলে পথার যাওয়ার যাই চাই মিলে কাম নকরলে দুই একডাল বন হলেও টানি দিছো দিয়ে একবার ঘুরানি মারে চাই আও সেয়া তো ভাল লাগে। সেইটো মানে সৰু পাই মই খেতি বহুত সৰু পাই খেতি কৰিছোঁ মই আপোনাৰ আজি তাৰিখ বুলি কৰি আছোঁ তো মই মোটামুটি 13 বছৰমান বয়সতে আমাৰ ডাঙৰ হাউলা গৰু আছিল মই শিং লাগ নাপাওঁ এনেকৈ লৰু পেলাই দিওঁ লৰুডাল পেলাই দিয়াৰ লগে লগে মাথা তলকত দিয়ে দিয়াৰ পিছত দৰাখ লগাওঁ মোৰ আছে আপোনাক মই দেখাওঁ মোৰ ভিডিঅ' আছে মই এইবাৰ মহেদি অকল মহেদি মাটি মই মই খেতি কৰিছোঁ
1: মহেদি কৰিছে
0: মহেদি মাটি মই খেতি
1: কৰিছোঁ মহল ক'ৰ পৰা আনিলে
0: মহল ভাড়াত আনিছোঁ মই
1: কেনেকুৱাকৈ ভাড়া লয় মহৰ
0: ভাড়া আপোনাৰ 1 বিঘা মাটিত আপোনাৰ 300 দিব লাগে
1: তাৰমানে ট্ৰেক্টৰৰ ভাড়া মহৰ ভাড়া একে সমানে প্ৰায়
0: একে সমানে কষ্ট হয় কষ্ট কৰিলোঁ ভালকৈ সেই কৰিলে আৰু খেতি তাৰমানে হেৰি নহয় আৰু লছ নহয় মানে নিজে লাগি থাকিব লাগিব কিছুমানে খেতি কৰি খেতিক পিছ দিয়ে সেইখন খেতিৰ কোনো কাম নাই
1: এতিয়া আপোনালোকৰ আপুনি ধৰক এতিয়া যুৱ আপোনাৰ বেছি বয়স হোৱা নাই এতিয়া হয় নহয়
0: মোৰ এতিয়া বয়স 43 চলি
1: আছে বেছি বয়স নহয় 43 বছৰ আপোনাৰ তো আপোনাৰ লগৰ যিসকল আছে যুৱক তেওঁলোকৰ খেতিত লাগিছেনে বাৰু
0: মোৰ লগৰ গোটেইকেইটাই খেতিয়ে কৰে মোটামুটি আমি এনেকৈ আলোচনা কৰি খেতি কৰাৰ এটা হেৰি লৈছোঁ এইবাৰ আৰু আমি 10 জন ল'ৰা লগ লাগি আছোঁ তাৰমানে প্ৰায় এই বড়ো ধানটো আমি তাৰমানে ইটাৰ পৰা প্ৰচেছ কৰি আছোঁ মোটামুটি 200 বিঘামান কৰিম বুলি তাৰমানে এটা আমাৰ আলোচনা চলি আছে এতিয়া কি হয় নাজানো আৰু বতৰ বা সময়েই ক'ব এইটো কথা
1: দহজনে একেলগে লগ হৈ পাৰে
0: লগ হৈ গ'লে অলপ পইচা পাতি ৰেহাই হ'ব ধৰক এতিয়া মোৰো অকলে ইমান পইচা নাপায় আমাৰ নাথাকে
1: 200 বিঘাত আপোনাৰ কিমান উৎপাদন হ'ব পাৰে কিবা
0: 200 বিঘাত আপোনাৰ প্ৰায় বিঘাত মোটামুটি 25-28 মোন ধান হয় এয়া মই নিজে মই দি মাতি মই এইফালে
1: আপুনি আমাৰ দেখিছোঁ আপোনাৰ সেই যিটো আমাৰ সামাজিক মাধ্যম তাতে আপোনাৰ নিজৰ ভিডিঅ' দিছে নহয় জানো সামাজিক মাধ্যমত মহেদি আপুনি মাটি চহাই আছে নহয় মাটি চহাই আছে পানী পানী দিয়াত কিবা দিগদাৰ হৈছিল নে বৰষুণৰ পানী
0: মেচিনেদি
1: পানী দিছে
0: লগাই পেলাই মই এনেকৈ কৰি আছোঁ
1: এই যে আপুনি এটা ভিডিঅ' হেৰি কৰিলে নিজে তৈয়াৰ কৰি পেলাই আপুনি ছ'চিয়েল মিডিয়াত বা আমাৰ সামাজিক মাধ্যমত দিছে সেইটো এটা আনন্দৰ কথা নহয় জানো
0: সেইটোতো এটা নিজে গৌৰৱ এনেকুৱা কাম আজিৰ যুগত দেখা চামে কৰিব নোৱাৰে আমি যিটো কাম কৰোঁ ৰাতিপুৱা কোদালখন লৈ পথাৰত যাব বহুত ল'ৰাই সাহ নকৰে সেইটো এটা কথা মানুহে কোদাল লৈ কোদাল খাই হ'ব আজিকালি ল'ৰাইটো পথাৰত কোদাল মাৰিব নোৱাৰে আমি কিন্তু এতিয়াও সমানে কামলা বুলি আমি নাপাওঁ কোনোদিন আমি একচুৱেলি নিজৰ ঘৰৰ মানুহ দৰে ব্যৱহাৰ কৰোঁ যি 2-4টা কাম কৰা মানুহ ৰাখোঁ খোৱা লোৱা একেলগে বহি খাম যদি পথাৰত খাইছোঁ পথাৰতো একেলগে ঘৰতে একেলগে খাম আমি কামলাক কোনোদিন কামলা বুলি ব্যৱহাৰ নকৰোঁ সেইটো নাই সি কাম কৰে মানুহে খাব নাপায় পেলাই কাম কৰে পইচাও আমি গধূলি যদি পইচা দিব নোৱাৰোঁ মই কাম কৰা মানুহ নামাতো তাৰমানে মানে এইটো সৰুৰ পৰা নিয়ম তাৰমানে মানুহ যদি কাম কৰে আপুনি গধূলি পইচাটো দিলে গাৰ ফাগাৰ মৰে বুলি কয় যদি নিদিয়ে একো নকয় কিন্তু বেয়া লাগে অলপমান ল'ৰা ছোৱালী গেলি কিবা এটাতো কিবা এটা কিনি নিব লাগিব গতিকে সেইকাৰণে মই পইচা হাতত লৈয়ে কামলা লগা নাই কিন্তু কামলা নালাগে
1: সেইটো এটা বৰ আপুনি বৰ মানে প্ৰয়োজনীয় কথা ক'লে যিসকলে ধৰক আপোনাৰ কাম কৰা মানুহ নিজে ৰাখে নিজৰ খেতি পথাৰত তেওঁলোকে কাম কৰে তেওঁলোকে যিখিনি মাননি সেইখিনি সময়মতে সন্ধিয়া দিব পাৰিলে ভাল
0: সন্ধিয়া দিব পাৰিলে খুবেই ভাল আনন্দ সিহঁতৰ ল'ৰা ছোৱালী কিবা দুটা আহিব কিবা এটা খোৱা বস্তু আনিব পইচাটো নাপালেতো নানে পইচা দিয়াৰ পিছত সিহঁতেও বজাৰ কৰি নিব আৰাম পাই শান্তি পাব সেইকাৰণে মই কামলা লগালে গধূলি পইচা এটা মানে ৰেডি মই নহ'লে কামলা নলগাওঁ মই
1: এতিয়া আপুনি কৈছে যে আপুনি খেতি পথাৰত যিহেতু সাৰ দিয়ে সাৰটো ক'ৰ পৰা আনে
0: সাৰটো দোকানত
1: কি কি সাৰ দিয়ে
0: মই ডি এ পিটো দিওঁ পটাছ দিওঁ ইউৰিয়া দিওঁ আৰু আপোনাৰ চুপাৰটো দিওঁ আপোনাৰ ইউৰিয়া
1: কি কি পৰিমাণত দিয়ে কওকচোন বাৰু
0: ইউৰিয়াটো দিয়া যায় গছডাল অলপ শক্তি পাবৰ কাৰণে বাকী আপোনাৰ পটাছ চুপাৰটো সিয়াৰো কাম কৰে আৰু ডি এ পিটো ফলৰ কাম কৰে সেই হিচাপে পৰিমাণ আমাৰ ইয়াত অলপ বেছিকৈ দিয়া যায় পাৰ বিঘাত ইউৰিয়া মোটামুটি 25 কেজিমানকৈ দিয়া যায় ডি এ পি 10 কেজিমানকৈ দিয়া যায় আৰু এই চুপাৰে পটাছে মিলি পেলাই 5 কেজিমানকৈ দিয়া যায়
1: আটাইবিলাকে এই ধৰণে ব্যৱহাৰ কৰিছেনে
0: আটাইবিলাকে কৰে আমাৰ ইয়াত তাৰমানে সাৰ দিবই লাগিব গোটেইগিলাই এনেকৈ ব্যৱহাৰ
1: কৰে জৈৱিক সাৰৰ ব্যৱস্থা অসমৰ নাই নেকি
0: নাই নাই
1: ৰবি শস্যত আপুনি জৈৱিক সাৰ দিব পাৰে
0: ৰবি শস্যত মই একচুৱেলি সিমান সাৰ ব্যৱহাৰ নকৰোঁ আমি বিকিব গ'লে বৰ বেছি নকৰোঁ ঘৰুৱা হিচাপে কৰোঁ গোবৰ সাৰে ব্যৱহাৰ কৰোঁ গোবৰ অলপ স্বাস্থ্য বেয়া হৈ হ'লেও খাই মজা আছে সেইটো সেইকাৰণে আমি সেনেকৈ কৰোঁ বাকী মোৰ ওচৰত যিগিলাখানে কৰে সাৰ মাৰে বহুত দেখাত ভাল দেখে কিন্তু সেই বস্তুটো নেক্সট দিনা আপোনাৰ পানী ওলাই যায় বা ডিছকালাৰ হয় আমাৰ এইটো বস্তু দেখাত ডিছকালাৰ হ'লেও খাই মজা আছে ধৰক
1: বাকী আপুনি যিখিনি ধান উৎপাদন কৰে এখন বজাৰখন ক'ত আপোনাৰ কিমান দূৰ নে নিজে আহি লৈ যায়
0: আমাৰ ঘৰৰ পৰাই বেপাৰী আহি লৈ যায়
1: বেপাৰী লৈ যায়

0: যোৱাবাৰ মই খালি ধান 270 মান দিছিলোঁ, ঘৰৰ পৰাই লৈ গৈছে।
1: উচিত দাম পাইছেনে?
0: উচিত দাম মানে এনেই চৰকাৰতকৈ আমি 40 টকা কম পাইছোঁ, তাৰমানে ইয়াতে ভাড়া চাৰা মেকআপ কৰি আনি মিলাই লৈছে 40 টকাকৈ কম দিছে। বা আমি বেচিব নিয়া নাই আৰু বজাৰত নিলে আমাৰ এইটো খৰচ হ'ব
1: আৰু হাজাৰ খৰচ,
0: সেইকাৰণে মিলাই পেলাই ইয়াতে ঘৰতে দি দিছোঁ। এইবাৰ ইয়াতে দিছি প্ৰায় 200 মান দিছে, মই জুখি মিলি হিচাপ কৰি দিছোঁ, ঘৰৰ পৰাই দিছোঁ। এনেই বাকী বেচা চেচা আমাৰ ইয়াতে সুবিধা আছে, বেপাৰী ঘৰত আহে, মানে সেই নাই। খেতিটো কৰা অলপ টান, সেইটো কিন্তু আমাৰ কাৰণে টান নহয়, যিটো নতুন চাম ওলাইছে সিহঁতে কয় ইমান কষ্ট পথাৰত যাব নোৱাৰি, ৰ'দ ৰ'দ যিমানে খাব আপোনাৰ সেনে নিজৰ দেহাৰ কাৰণে ভাল, এক নম্বৰ কথা। আৰু ৰ'দৰ লগত বৰষুণত তেতিয়াতো সেই এটা মজা আছে, আমি কিন্তু আপোনাৰ শাওন মহীয়া বতৰত বৰষুণত জিকি ভাল পাওঁ, সেইটো আমি বৰষুণ যিমানে পথাৰৰ পৰা উঠি নহয় তাৰ মজাটো বেলেগ। যদি কোদালখন লৈ হাতত ওলাই যাব পাৰিছে তাৰ মজা আৰু বহুত বেলেগ, বৰষুণ মাৰি আছে, কোদাল চলি আছে, কোনো দুঘাগাৰ আহি নাপায় আৰু এইটো।
1: আপুনিতো এতিয়া আপুনি ধুনীয়াকৈ ভিডিঅ' বনালে, নহয় জানো, আৰু আপুনি মই দেখিছোঁ যে আপুনি খুব আনন্দ কৰে, মানে খেতি কৰি পেলাই খুবেই আনন্দিত।
0: পথাৰৰ ফটো ভিডিঅ' গোটেইবিলাক আছে।
1: আজৰি সময়খিনি কেনেকৈ কটায়?
0: আজৰি সময় মানে মোৰ বিশেষকৈ মই কিবাকিবি অলপ চলপ ব্যৱসায় কৰোঁ। ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠি গৰু ওলাওঁ, তাৰপিছত পথাৰত যাব যায়, আৰু বাবু এটা আছে মোৰ, মাইনাটো হায়াৰ ছেকেণ্ডেৰী পৰা ফাৰ্ষ্ট ইয়াৰ, তাক পিজিত থৈছোঁ মই, আৰু বাবুটোক ৰাতিপুৱা স্কুল আনা নিয়া কৰি আৰু পথাৰত যায়, পথাৰৰ পৰা আহি গৰু ছাগল সামৰি মোৰ অলপ কিবা ব্যৱসায় আছে বাহিৰত ওলাই যায়, আৰু 7টা বজাত আহি গৰু ছাগলৰ লগত লাগি যায়।
1: ব্যৱসায়খিনি কৃষিৰ লগত জড়িত নে?
0: কৃষিৰ লগত নাই, মই অলপমান কিবা কিবি
1: বেলেগ ধৰণৰ
0: ব্যৱসায় কিবা নাই, অলপ চলপ ব্যৱসায় চলাৰ কাৰণে উপায় নাই, অকল খেতি কৰি আপুনি নৰাই মিলাব গ'লে বা মাইনাটোক পৰা খৰচ বহুত লগা হৈছে, বাবুটোকো খৰচ লাগে, অকল খেতি দি মিলাব নোৱাৰে, সেইকাৰণে অলপ
1: কিবা সামাজিক অনুষ্ঠানৰ লগত জড়িত নে?
0: সামাজিক অনুষ্ঠানৰ লগত সেনেকুৱা সময় খুব কম পাওঁ, এনে গাঁৱত এনে আমি অনুষ্ঠান দুই এটা নিজে কৰোঁ আৰু আলোচনা কৰি পেলাই।
1: কি ধৰণৰ
0: বিহু চিহু এনেকৈ কিবা কিবি পাতোঁ আৰু গাঁৱত, আৰু বেলেগ বিশেষ আমি
1: নামঘৰ
0: আদি এনেকৈ হেৰি কৰোঁ আৰু, বিশেষ আমাৰ সোমাওঁ নাই সেনেকৈ, খোজৰ লগত খোজ মিলাই কিবাকে চলি আছে।
1: ধন্যবাদ, আপুনি বহুতখিনি কথাই ক'লে, আপুনি আমি আশা কৰিছোঁ আপোনাৰ যি কৃষি কৰ্ম সেইটো আপুনি আগবাঢ়ি যাওক আৰু এই বছৰো আপোনাৰ খুব উৎপাদন খুবেই ভাল হওক, আপুনি চেষ্টা কৰিয়ে আছে আপুনি, আপোনাৰ যিখিনি
0: আমাৰ কৰ্ম কৰা দায়িত্ব, ফল দিয়া দায়িত্ব ভগৱানৰ, আমাৰ নহয়। আমি
1: এতিয়া আপুনি যিখিনি প্ৰয়োজনীয় কথা ক'লে, কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা কৈছে, আমি আশা কৰিছোঁ আপোনাৰ কথাখিনিৰ পৰা যিসকল আমাৰ কৃষক বন্ধু আছে বা নৱপ্ৰজন্ম আছে তেওঁলোকে নিশ্চয় উৎসাহিত হ'ব আপোনাৰ কথাখিনি শুনি। এতিয়া আপোনাক অশেষ ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে স্বাৱলম্বী কৃষক দিগন্ত দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। অনুষ্ঠানটি হাজোৰ বিজুলীঘাটত বাণীবদ্ধ কৰা হ'ল। আমাৰ আজিৰ গয়া শ্ৰোতাৰ অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতিৰ।

পুনতে শুনক, মহাবাহুযোগে আজি প্ৰচাৰ হ'বলগীয়া আমাৰ পৰৱৰ্তী অনুষ্ঠানসূচী। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিশ্ব ধপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ লৈব ডাক্তৰ পৰশজ্যোতি বৰা আৰু ভিক্টৰ ৰাজকুমাৰে, আধৰিব সীমান্ত বাৰ্মাই। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ গতিপাঠটিৰ প্ৰথম খণ্ড শুনিবলৈ পাব। আগবঢ়াব অংকুমণি বৰাই। 6:10 কৃষিজগত অনুষ্ঠানত পশুধনৰ বৰ্ষাকালীন যতনৰ বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব ডাক্তৰ অনুজ দত্ত আৰু ডাক্তৰ বিজিত দেৱচৌধুৰীয়ে, আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 ক্ৰীড়াবাৰ্তা, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত ভোগেশ্বৰ তেৰণৰ কণ্ঠত কাৰ্বি গীত, 7:45 গুণদা কৌৰৰ কণ্ঠত আধুনিক গীত, 8:45 আধুনিক গীত, 9:00 চিত্ৰগীত আৰু 9:30 এখনি নাট চিৰাজ। মূল লক্ষীধৰ শৰ্মাৰ একে নাম।

নামৰ গল্পটিৰ নাট অভিযোজনা অৰুণ শৰ্মাৰ, প্ৰযোজনা ফণীষ শৰ্মাৰ, আৰু নিশা 10:30 বজাত আমাৰ অনুষ্ঠান সামৰা হ'ব। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। নিশা 8:02 বজাত খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা ৱৰ্ল্ড কাপ 2026 এই বিষয়ে হোৱা এটি আলোচনাত ভাগ ল'ব দেৱাশিষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 8:20 বজাৰ সুৰৰ শৰাইৰ শিল্পী ভাস্বতী ডেকা, সুৰ সংৰচনা জয়ন্ত দাসৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। 9:30 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎকাৰৰ তৃতীয় খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 10:00 বজাত জীৱন সুৰভি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্যসেৱী গুণভূঞাৰ সৈতে হোৱা সাক্ষাৎকাৰ। আগ ধৰিব ঋতুপৰ্ণ দাসে, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 11:30 বজাত অসমৰ, ক্ষমা কৰিব, আমাৰ যুৱবাণীৰ পৰা গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব ভাৰ্গৱ কলিতাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাৰ মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 12:30 বজাত আইদৰ বুলনিত জখলাবন্ধা শিৱ মন্দিৰ মহিলা নাম দলৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান, আগবঢ়াব ভাস্বতী কলিতাই। 5:20 বজাৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত বাগিচা অঞ্চলত পৰিৱেশ সুৰক্ষাৰ সজাগতা, এই বিষয়ে ডক্টৰ প্ৰদীপ কুমাৰ চাহুৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। 6:10 বজাৰ কৃষি জগত অনুষ্ঠানত এতিয়া আলোচনা, বিষয় ড্ৰিপ বা টোপাল জলসিঞ্চনৰ উপকাৰিতা। ইয়াত ভাগ ল'ব নিপমজ্যোতি দত্ত আৰু ডক্টৰ বিনীতা বৰাই, আগ ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। 6:55 বজাত জ্ঞান বিজ্ঞান, 7:00 বজাত আৰু 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 বজাত গীতিমালিকাৰ শিল্পী ৰীতা দাস, জগদীশ বৰুৱা, দীপালী বৰদলৈ, সদানন্দ গগৈ আৰু দীপ্তিৰাণী পেগু। 9:15 বজাত জিলা ৰেহৰূপ, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10:30 বজাত এটি প্ৰযোজিত অনুষ্ঠান উমাংগ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা খন্তেক পাছতেই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞান বিষয়ৰ এটি পাঠ গতি আজি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে এই পাঠ যুগুতাই আগবঢ়াইছে পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষয়িত্ৰী অংকুমণি বৰাই। আজি শুনা এই পাঠৰ প্ৰথম খণ্ড।
1: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে গতি, যাক ইংৰাজীত মোচন বুলি কোৱা হয়। আহাচোন আমি গতিৰ বিষয়ে কথা পাতোঁ। তোমালোকৰ চৌপাশৰ বস্তুবোৰৰ কথা প্ৰথমে মন কৰাচোন, যেনে চলি থকা ঘড়ীটো, ৰাস্তাৰে গৈ থকা গাড়ীখন, বৈ থকা নদীখনৰ পানীখিনি আদি কথাবোৰ গতিশীলতাৰ উদাহৰণ। আনহাতে তুমি গাড়ীৰ ভিতৰত বহি

গৈ থাকোঁতে তোমাৰ কাষত বহি থকা তোমাৰ বন্ধুৰ বাবে তুমি স্থিৰ, কিন্তু ৰাস্তাত ৰৈ বিদায় দিয়া তোমাৰ দেউতাৰ বাবে আকৌ তোমালোক গতিশীল, নহয়নে? তেনেকৈ দিন ৰাতিৰ পৰিঘটনা, জাৰজহৰ পৰিৱৰ্তন, সকলোবোৰ কথাই পৃথিৱীৰ গতিৰ ওপৰতে নিৰ্ভৰ কৰে। কিন্তু পৃথিৱীত বহি থকা আমিবোৰে তাক অনুভৱ কৰিব নোৱাৰোঁ। সেয়ে গতি বা স্থিৰ অৱস্থাৰ কথা বুজাবলৈ আমি ক'ত অৱস্থান কৰি আছোঁ সেইটো জনাটো অতি জৰুৰী। কোনো এটা বস্তুৰ অৱস্থানৰ কথা জানিবলৈ এটা প্ৰসংগ বিন্দুৰ সদায় প্ৰয়োজন, যাক ইংৰাজীত ৰেফাৰেন্স পইণ্ট বোলা হয়। যেনে তোমাৰ ঘৰৰ পৰা তোমাৰ স্কুলৰ অৱস্থান, এই ক্ষেত্ৰত তোমাৰ ঘৰটো হ'ল প্ৰসংগবিন্দু। প্ৰসংগবিন্দুৰ পৰাই আমি বস্তু এটা আমাৰ পৰা কিমান ওচৰত বা দূৰৈত আছে ক'বলৈ সহজ। গতি বিভিন্ন প্ৰকাৰৰ আছে, যেনে সৰলৰৈখিক গতি, বৃত্তীয় গতি, পৰ্যায়বৃত্ত গতি ইত্যাদি। প্ৰথমে আমি একেবাৰে সৰলতম গতিৰ বিষয়ে আলোচনা কৰিম দেই। সেয়া হৈছে সৰলৰৈখিক গতি। ধৰা এ, বি, চি তিনিটা বিন্দু একেডাল সৰলৰেখাত অৱস্থান কৰি আছে। তেনেস্থলত এটা বস্তুৱে এৰ পৰা চিলৈ ভ্ৰমণ কৰা দূৰত্ব হ'ল সম্পূৰ্ণ পথৰ দূৰত্ব। যদি বস্তুটো সৰলৰেখাত থকা এৰ পৰা বিলৈ যাওঁতে 10 কিলোমিটাৰ, বিৰ পৰা আকৌ চিলৈ যাওঁতে 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেন্তে এৰ পৰা চি পাওঁতে মুঠ দূৰত্ব হ'ব 10 + 20, মানে 30 কিলোমিটাৰ। আকৌ যদি চিৰ পৰা উভতি আকৌ এ পাইগৈ, তেন্তে মুঠ দূৰত্ব কিমান হ'ব 30 + 30, মানে 60 কিলোমিটাৰ। হ'লনে? তাৰমানে আমাৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একে হ'লে হৰণ কিন্তু শূন্য হয়। গতিকে এৰ পৰা চিলৈ গৈ আকৌ যদি এলৈ উভতি আহে, তেন্তে দূৰত্ব 60 কিলোমিটাৰ হ'লেও হৰণ কিন্তু শূন্য হ'ব। হৰণত ইংৰাজীত কোৱা হয় ডিছপ্লেচমেণ্ট। এতিয়া চাগৈ তোমালোকে হৰণ আৰু দূৰত্ব সম্পৰ্কে অনুমান কৰিব পাৰিছা, নহয় জানো? আকৌ চোৱা, বস্তুটোৱে যদি এৰ পৰা চিলৈ গৈ আকৌ বিলৈ উভতি আহে, তেতিয়া কি হ'ব? এৰ পৰা চিলৈ দূৰত্ব আছিল 30 কিলোমিটাৰ, চি আৰু বিৰ মাজৰ দূৰত্ব হৈছে 20 কিলোমিটাৰ। গতিকে বস্তুটোৰ মুঠ অতিক্ৰম কৰা দূৰত্ব হ'ব 30 + 20, মানে 50 কিলোমিটাৰ। আনহাতে হৰণ হ'ব এ আৰু বিৰ মাজৰ দূৰত্বহে, কাৰণ প্ৰাৰম্ভিক অৱস্থান এ আছিল, গতিকে তাৰ হৰণ হ'ব 10 কিলোমিটাৰ। গতিকে আমি গম পালোঁ যে হৰণ আৰু দূৰত্ব একে নহয়। সৰলৰেখাত গতি কৰোঁতে বস্তু এটাই দুই ধৰণে গতি কৰে। ধৰা তুমি দেউতাৰ লগত একেখন গাড়ীত গৈ আছা আৰু মন কৰিছা তোমালোকৰ গাড়ীখন প্ৰত্যেক ছেকেণ্ডত 10 মিটাৰকৈ দূৰত্ব অতিক্ৰম কৰি আছে। সময় আৰু দূৰত্ব যদি একে থাকে, তেতিয়াহ'লে আমি তাক সুষম গতি বুলি কওঁ, মানে সময় আৰু দূৰত্বৰ ব্যৱধানটো সমান সমান। কিন্তু তোমালোক যদি ভিৰৰ মাজত সোমাই পৰা, তেতিয়া পিছে সময় আৰু দূৰত্ব দুয়োটাই সালসলনি হ'ব, যাক কোৱা হয় বিষম গতি। সাধাৰণতে আমাৰ চাৰিওফালে বিষম গতিৰ উদাহৰণেই সৰহ। যেনে ফুটবল খেলৰ বলটো খেলি থাকোঁতে সদায় বিষম গতিৰে ঘূৰি থাকে, তোমালোকেতো দেখিছাই, হয়নে? যেতিয়া ৰাস্তাতে গৈ থাকে গাড়ী এখন, তেতিয়া গাড়ীখন যেতিয়া ভিৰ ঠেলি ঠেলি গৈ থাকে, তেতিয়া গাড়ীখনে কিন্তু সুষম গতিত যোৱাটো অসম্ভৱ। এনেধৰণৰ গতিবোৰ বিষম গতিৰ উদাহৰণ। এই যে আমি বস্তুৱে অতিক্ৰম কৰা দূৰত্বৰ কথা পাতিলোঁ, এই দূৰত্বৰ সৈতে সময়ৰ সম্পৰ্কৰ কথা এতিয়া পাতিম। বস্তু এটাই একক সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিলে সেয়া আমি গতিৰ হাৰৰ পৰা নিৰ্ধাৰণ কৰিব পাৰোঁ। গতিৰ হাৰক কোৱা হয় দ্ৰুতি। দ্ৰুতিক ক'বলৈ আমাক অকল মানৰহে প্ৰয়োজন, কোনো দিশ জনাৰ দৰকাৰ নাই। দ্ৰুতিৰ এছআই একক হ'ল মিটাৰ প্ৰতি ছেকেণ্ড। বিষম গতিৰ ক্ষেত্ৰত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বক মুঠ অতিবাহিত কৰাৰ সময়েৰে যদি আমি হৰণ কৰোঁ, তেতিয়া আমি গড় দ্ৰুতি পাম। যদি বস্তু এটাই টি সময়ত এছ দূৰত্ব অতিক্ৰম কৰে, তেন্তে তাৰ দ্ৰুতি ভি হ'বগৈ ভি ইকুৱেল টু এছ ডিভাইডেড বাই টি। উদাহৰণস্বৰূপে এখন গাড়ীয়ে 30 ছেকেণ্ডত যদি 150 কিলোমিটাৰ অতিক্ৰম কৰে, তেন্তে তাৰ দ্ৰুতি হ'ব ভি ইকুৱেল টু
এস বাই

80 150 divided by 30 second tar mane 50 meter proti second ei khinite bostur gotihilotak ami jodi ako alap bhal koi bujibole chesta koru tetia hole ami tak dikhor logot jog dibo lagibo tumaluke jana ne jodi ami duratta samoy aru dikh tinutake jorito kori gotir bishoye koboloi jao tetia sei gotir harok beg buli koa hobo jodi bostu etai সুষমভাৱে বেগৰ পৰিৱৰ্তন কৰে তেন্তে ইয়াৰ গড় বেগ নিৰ্ণয় কৰিবলৈ প্ৰদত্ত সময়ত প্ৰাৰম্ভিক আৰু অন্তিম বেগৰ গড় মানৰ প্ৰয়োজন হয় অৰ্থাৎ গড় বেগ হ'ব প্ৰাৰম্ভিক বেগ যোগ অন্তিম বেগ আৰু তাক দুইৰে হৰণ কৰিলে আমি যিটো পাম তাৰমানে ইউ প্লাছ ভি ডিভাইডেড বাই টু য'ত ইউ হ'ব প্ৰাৰম্ভিক বেগ ভি অন্তিম বেগ এই দ্ৰুতিৰ দৰে বেগৰো একক একেই মিটাৰ প্ৰতি ছেকেণ্ড তোমালোকে নিশ্চয় গম পাইছা যে দ্ৰুতি অকল মুঠ দূৰত্ব আৰু সেই দূৰত্ব অতিক্ৰম কৰা সময়ৰ লগত জড়িত আনহাতে বেগ গতিশীল বস্তুৰ হৰণ আৰু অতিক্ৰম কৰা সময়ৰ ওপৰত নিৰ্ভৰ কৰে এনেকৈ আমি বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য সোনকালে বুজিব পাৰিম এটা উদাহৰণ লওঁহা তেতিয়া তোমালোকে আকৌ সোনকালে বুজি পাবা ধৰা তোমালোকৰ এজন বন্ধুৱে 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটা সাঁতুৰিব পাৰে তেওঁ এটাৰ মূৰৰ পৰা আনটো মূৰলৈ গৈ পুনৰ 1 মিনিটত আগৰ মূৰটোলৈ ঘূৰি আহে তেওঁ মুঠ দূৰত্ব কিমান হ'ব তোমালোকে গম পাইছাই নিশ্চয় তেওঁ আগৰ মূৰলৈ ঘূৰি আহিছে মানে মুঠ দূৰত্ব হ'ব 180 মিটাৰ এতিয়া তেওঁৰ দ্ৰুতি আৰু বেগ আমি নিৰ্ণয় কৰিব লাগে তাৰ বাবে প্ৰথমে আমি চাওঁ মুঠ দূৰত্ব কিমান 180 মিটাৰ সময় আমাক কিমান লাগিছে 1 মিনিট তেওঁৰ হৰণ হ'বগৈ কিমান হৰণ হ'ব তেওঁৰ 0 কাৰণ তেওঁৰ আৰম্ভণি আৰু অন্তিম অৱস্থান একেই এতিয়া গড় দ্ৰুতি হ'ব 180 তাক আমি 1 মিনিটেৰে হৰণ কৰিব লাগিব মানে 60 ছেকেণ্ড আমি পাম 3 মিটাৰ প্ৰতি ছেকেণ্ড আৰু বেগ কিমান হ'ব 0 কাৰণ হৰণ 0 এতিয়া গম পালা যে বেগ 0 হলেও কিন্তু দ্ৰুতি 0 নহবও পাৰে সৰল ৰেখাত সুষমভাৱে গতিশীল বস্তু এটাৰ ক্ষেত্ৰত বেগ সময় সাপেক্ষে স্থিৰ যিহেতু বেগ পৰিৱৰ্তন নহয় তেন্তে তাৰ বেগৰ পৰিৱৰ্তনৰ হাৰো কি হ'ব 0 নহয় জানো আনহাতে বিষম গতিত থকা বস্তুৰ ক্ষেত্ৰত কেনে হ'ব কোৱাচোন এনে বস্তুৰ গতিৰ ক্ষেত্ৰত বেগৰ পৰিৱৰ্তনৰ হাৰ কিন্তু 0 নহয় কাৰণ সময় সাপেক্ষে তাৰ বেগ সলনি হৈ থাকে যেনে ধৰা তুমি ট্ৰেইনত উঠি ফুৰিবলৈ গৈছা মাজে মাজে ট্ৰেইনখনে বেগ বঢ়া কমা কৰি থাকে এনে ক্ষেত্ৰত ট্ৰেইনখনৰ বেগৰ পৰিৱৰ্তনৰ হাৰ আমি নিৰ্ণয় কৰিব পাৰিম প্ৰথমতে তোমালোকে পালা দূৰত্বৰ হাৰ তাৰ পাছত তোমালোকে আকৌ পালা কোনো দিশত দূৰত্বৰ হাৰ এতিয়া আকৌ আমি পালোহি বেগৰ পৰিৱৰ্তনৰ হাৰ এই বেগৰ পৰিৱৰ্তনৰ হাৰক নামাকৰণ কৰা ভৌতিক ৰাশিটোক আমি কওঁ ত্বৰণ যাক ইংৰাজীত কোৱা হয় এছিলেৰেশ্যন ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ যোগ যদি টি সময়ত ইউ প্ৰাৰম্ভিক বেগৰ পৰা ভি অন্তিম বেগলৈ বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটে তেন্তে তাৰ ত্বৰণ কিমান হ'বগৈ আমি তাক কওঁ এ বুলি হা ত্বৰণক আমি এ বুলি লিখোঁ এ সমান ভি মাইনাছ ইউ বাই টি এই ধৰণৰ গতিক ত্বৰিত গতি বোলা হয় ত্বৰণৰ এছআই একক হ'ল মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ এতিয়া এটা পৰীক্ষা তোমালোকে নিজেই চাব পাৰা খিৰিকীৰে বা ঘৰৰ চাদৰ পৰা তোমালোকে বল এটা তললৈ যদি দলিয়াই দিয়া মুক্তভাৱে তললৈ নামি যোৱাৰ সময়ত বলটোৰ গতিত বেগ সুষমভাৱে পৰিৱৰ্তন হয় বাবে তাক সুষমভাৱে ত্বৰিত গতি বুলি আমি ক'ব পাৰোঁ আনহাতে ভিৰ ৰাস্তাত গৈ থকা গাড়ী এখনলৈ মন কৰিলে দেখিবা গাড়ীখনৰ বেগৰ পৰিৱৰ্তন কিন্তু সুষম নহয় এয়া বিষম ত্বৰণৰ উদাহৰণ এটা সৰু উদাহৰণ চাওঁ এখন গাড়ীত 6 মিটাৰ প্ৰতি ছেকেণ্ড বেগত যদি গতি কৰি থাকে 5 ছেকেণ্ডৰ তাৰ বেগ হৈ গৈ 16 মিটাৰ প্ৰতি ছেকেণ্ড তাৰ ত্বৰণ

কিমান হ'ব? প্ৰাৰম্ভিক বেগ কিমান আছিল? 6 মিটাৰ প্ৰতি ছেকেণ্ড। আৰু অন্তিম বেগ হ'ল 16 মিটাৰ প্ৰতি ছেকেণ্ড, আৰু সময় হৈছে 5 ছেকেণ্ড। ত্বৰণৰ সংজ্ঞা মতে কি? এ ইকুৱেল টু ভি মাইনাচ ইউ বাই টি, গতিকে এ ইকুৱেল টু 16 - 6/5, তাৰ মানে 2 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান পৰে বস্তুৰ গতিশীলতাৰ বিষয়ে আভাস পালা। আকৌ তোমালোকে গম পালা যে অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ গতিৰ নামাকৰণো বেলেগ বেলেগ হয় আৰু হৰণ আৰু দূৰত্বও একে নহয়। তাৰ লগতে তোমালোকৰ ভাল কথাটো হ'ল কি, তোমাৰ

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান পৰে বস্তুৰ গতিশীলতাৰ বিষয়ে আভাস পালা। আকৌ তোমালোকে গম পালা যে অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি বস্তুৰ গতিৰ নামাকৰণো বেলেগ বেলেগ হয় আৰু হৰণ আৰু দূৰত্বও একে নহয়। তাৰ লগতে তোমালোকৰ ভাল কথাটো হ'ল কি, তোমালোকে ত্বৰিত গতি সম্পৰ্কেও ভালকৈ জনা হ'লা। আজিলৈ সময় হৈ আহিল। সকলোলৈ মৰম আৰু শুভেচ্ছা জনাই আজিৰ পাঠটি ইমানতে সামৰিছোঁ।
1: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতি আজি আলোচনা কৰা হ'ল। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়ালে অংকুমণি বৰাই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা। শুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, চলিত মাহৰ 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত শপতগ্ৰহণ অনুষ্ঠান, ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন আৰু এমেজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' শ্বপ মুকলি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ

0: অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একেই উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
2: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰী ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন কমিটিৰ জৰিয়তে হ'ব আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিছে।
0: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুণী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যশস্বী কবি, গীতিকাৰ ড০ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমীৰ বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ড০ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোত এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ

0: কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডঃ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমেজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইকোশ্বপসমূহে আৰম্ভণিৰ দুবছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইকোশ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ। চলিত মাহৰ 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু ৰাজ্যজুৰি শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:45।
1: আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
2: প্ৰিয় শ্ৰোতা নমস্কাৰ, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিবলৈ লৈছো আজিৰ কৃষি জগত। আমি জানো যে অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ বহু কৃষক পৰিয়ালে গৰু, মহ, ছাগলী, গাহৰি, হাঁহ কুকুৰা এইবিলাক পালন কৰি তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আহিছে। কিন্তু এই যেতিয়া বাৰিষা আহে, বৰ্ষাকালত আমি দেখোঁ যে অধিক বৰষুণ হয়, সেমেকা পৰিৱেশ হয়, বোকা পানী বাঢ়ে, কাৰণ এনেকুৱা স্থলত মানে পশুধনৰ অলপ বিশেষ যত্নৰ প্ৰয়োজন হয়। গতিকে সেই বিষয়ে আজি আমি পাতিবলৈ লৈছোঁ, কাৰণ বৰ্ষাকাল সমাগত ওচৰতেই আছে, আহিবই। এই আলোচনাত আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ দুগৰাকী সমল ব্যক্তিক, দুগৰাকী বিশেষজ্ঞ পশু চিকিৎসক, এয়া ডাক্টৰ বিজিত দেৱ চৌধুৰী,
3: ধন্যবাদ,
2: আৰু আনফালে এয়া ডাক্টৰ অনুজ দত্ত,
3: ধন্যবাদ,
2: আপোনালোক দুয়োগৰাকীকে স্বাগতম। এতিয়া অনুজ দত্তকে মই প্ৰথমে সুধিব বিচাৰিছোঁ যে বৰ্ষাকালত আমি পশুধনৰ কেনেধৰণৰ সমস্যা আমি বেছিকৈ দেখিবলৈ পাওঁ?
3: বৰ্ষাকালত সেমেকা আৰু লেতেৰা পৰিৱেশৰ বাবে বহু বীজাণু আৰু পৰজীৱীৰ বৃদ্ধি হয়। এই সময়ত সাধাৰণতে মুখ বা খুৰাৰ বেমাৰ, সেইটোক আমি FMD, খুৰা, সেইটোক আমি FMD বুলি কওঁ, সেইটো বা পাতল পায়খানা, খুৰা পচি যোৱা, ফুট ৰট, তাৰপিছত নিউমনিয়া, ছালৰ বেমাৰ, কৃমিৰ সমস্যা, এইবিলাক অধিক দেখা যায়। আৰু বিশেষকৈ সৰু পোৱালিবোৰ এই সময়ত অধিক সংবেদনশীল হয়,
2: মানে কেইবাটাও সমস্যা দেখা দিয়ে আচলতে বৰ্ষাকালত। গতিকে কৃষকসকলে কেনেকৈ সাৱধান হ'ব এই বিষয়ক লৈ?
3: অলপ সাৱধানতা ল'লেই কৃষকসকলে বহু সহজে নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া ধৰক গোহালি যিটো আছে, সেই বৰ্ষাকালত গোহালিৰ যতনটো ধৰক ভালকৈ ল'ব লাগে। বিশেষকৈ গোহালিত বোকা পানী জমা হ'ব নিদিব, মজিয়াত চূণ ছটিয়াব, শুকান খেৰ ব্যৱহাৰ কৰিব, বতাহ চলাচলৰ সুবিধা ৰাখিব আৰু দৈনিক গোবৰ পৰিষ্কাৰ কৰিব। আৰু গোহালি পৰিষ্কাৰ থাকিলে বহু সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।
2: মানে পরিষ্কার পরিচ্ছন্নতাটোই আসলে মূল, পরিষ্কার পরিচ্ছন্ন হয়ে থাকলে কোনো ধরনের বেমারও পটককে লগ দিবহি নয়। আর

0: এতিয়া ধৰক বৰ্ষাকালতো খাদ্য পানী সেইবিলাকৰো কিছু সমস্যা নোহোৱা নহয়,
1: হয় এই বৰ্ষাকালত সাধাৰণতে পচা বা ভিজা খাদ্য কেতিয়াও খুৱাব নালাগে। খাদ্য সদায় শুকান ঠাইত সংৰক্ষণ কৰিব লাগে, পশুক সদায় বিশুদ্ধ পানী খাবলৈ দিব লাগে। লেতেৰা পানীৰ পৰা বহু বেমাৰ বিয়পিব পাৰে, বিশেষকৈ গাখীৰ দিয়া গৰুৰ বাবে পুষ্টিকৰ খাদ্য অত্যন্ত জৰুৰী।
0: তাৰমানে আপুনি কলে যে ভিজা খাদ্য খুৱাব নালাগে, এতিয়া ক'ৰবাৰ ঘাঁহ বা খেৰ আনিলে একেবাৰে ভিজাই জেপজেপিয়া কৰি আনি পেলাই তেনেকে দি দিলে সংক্ৰমণ থাকিব পাৰে।
2: বিশেষকৈ সেই পেলুবিলাক কৃমিবিলাক সেইবিলাক জেগাত বেছিকে থাকে, জেকা হলে ফাংগাছ যিটো আমি ভেঁকুৰ বুলি কওঁ সেইটোৰ পৰাও বেমাৰ হ'ব পাৰে।
0: এটা দেৱচৌধুৰী এইখিনি কথাকে অকণমান বহলাই ক'ব নেকি, ধৰক এটা কৃমিৰ কথাটো আপুনি উল্লেখ কৰিছে, কৃমিনাশক বা টীকাকৰণৰ কথাটো আহি পৰিল।
2: এইটোৱে বৰ্ষাকালৰ আগতেই, তাৰমানে এতিয়া বৰ্ষাকাল আহি আছে তাৰ আগতেই একচুৱেলি আমি টীকাকৰণ যিটো সেইটো কৰিব লাগে। প্ৰথমতে কৃমিৰ ঔষধটো দি ল'ব লাগে। কৃমিৰ ঔষধটো আচলতে আমাৰ পোৱালিৰ 2-3 মাহৰ পৰা এনেকৈ আৰম্ভ কৰিব লাগে। আৰু কৃমিৰ ঔষধটো দিলে এটা মই মোৰ ফালৰ পৰা কৈ দিছোঁ আৰু, তাৰমানে লিভাৰৰ ঔষধ দিব লাগে। কৃমিৰ ঔষধ যেতিয়া দিয়া যায় সাধাৰণতে লিভাৰটোত ষ্ট্ৰেছ পৰে, তেতিয়া আকৌ পায়খানা হয় বেছি। সেইকাৰণে লিভাৰটো ষ্ট্ৰং কৰিবৰ কাৰণে আমি লিভাৰটনিক যিবিলাক থাকে,
0: কিছুমানে ক'ব মানে এনেকেও ভাবিব পাৰে, ও নহয় কৃমিৰ ঔষধ খুৱাইছিলো ঔষধটো বন্ধ কৰি দিওঁ,
2: বন্ধ কৰি সেনেকুৱা নহয় বস্তুটো। সেইকাৰণে আমি এডভাইচ কৰোঁৱে জেনেৰেলি আমাৰ তাত যিবিলাক পেচেণ্ট আহে বা আমাৰ পেচেণ্ট বুলি কৈছোঁ মানে আমাৰ গৰাকীটো আহে আৰু, গৰাকীটোক আমি মই বিশেষকৈ কৰিয়ে পঠাওঁ বোলে আপুনি পেলুৰ ঔষধটো আজি নিলেতো আজিৰ পৰাই আপুনি লিভাৰটনিকটো মিনিমাম 5 দিন আপুনি, পেলুৰ ঔষধটোত আপুনি এদিনেই খুৱাব, কিন্তু লিভাৰটনিকটো আপুনি 5 দিনমান কণ্টিনিউ কৰি দিব।
1: মানে লিভাৰটনিকটো খুৱাই ল'ব লাগে 3 দিনমান, তাৰপিছত আকৌ ঔষধটো মানে কৃমিৰ ঔষধটো দিব লাগে, তেতিয়া মানে ভাল হয় বস্তুটো, নহ'লে পাতল পায়খানা হৈ পেলাই তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে।
0: এতিয়া ধৰক কেনেধৰণৰ লক্ষণবিলাক দেখা পোৱা যায়?
2: তেনেকুৱা কৃমিৰ পায়খানাটো মেইনলি হেৰি হয়।
0: এতিয়া ধৰক গৰু ম'হটো আৰু ক'ব নোৱাৰে, আৰু বেলেগ কিছুমান জন্তুতকে গৰু বা ম'হৰ তেওঁলোকৰ আচৰণবিলাক অলপ হেৰি দেখুৱাই নিদিয়ে, গতিকে বুজিবলৈ
2: দিগদাৰ, খোৱা লোৱা কমি যায়, টেম্পাৰেচাৰ আহে, জ্বৰ হোৱা বুলি যদি কওঁ পায়খানাটো থাকিবই, নাকৰ পানী ওলোৱা, খুৰাত ঘাঁ হোৱা, যিটো আমাৰ FMD বা চবকা বুলি কয় অসমীয়াত, গাখীৰ যদি দি থকা গৰু হয় গাখীৰটো কমি যাব। আৰু এইখিনিৰ লগতে মই কৈছোঁ, এই আমি যে বৰ্ষাকালৰ কথা কৈ আছোঁ, আমি পেলুৰ কথাখিনিহে ক'লোঁ, তাত আমি টীকাখিনিও দিব লাগে। বিশেষকৈ আমাৰ আজিৰ ডেটত আমাৰ সমগ্ৰ ৰাজ্যত বিভিন্ন ভেকচিন চলি আছে, মানে টীকা চলিয়ে আছে, এইটো FMD চলি আছে, LSD বুলি নতুন এটা আমাৰ যিটো লাম্পি স্কিন ডিজিজ বুলি কয় সেইটোৰ এগেইনষ্টতো আমাৰ এটা ভেকচিন চলে, তথাপি আমাৰ এই ছাগলীৰ বসন্ত বুলি গুড পক্স বুলি এটা আমাৰ বেমাৰ ছাগলীৰ আগৰ পৰাই আছে, আৰু এই যিটো বেমাৰৰ লক্ষণ বা তাৰ যিটো কি কয় যিটো স্পেচিছৰ দ্বাৰা সেই যিটো ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তাৰ লগত যথেষ্ট মিল আছে এই ভাইৰাছটোৰ, গতিকে সেই গোট পক্সটোকে আমাৰ এতিয়া ব্যৱহাৰ কৰে আৰু এইটো 40% মান মিনিমাম আমি এটা ৰিজাল্ট পাইছোঁ, মানে কাম দিয়ে। আৰু এইখিনিতে মই দুটামান বেলেগ কথা কৈ থ'ব লাগিব,
1: আৰু এটা বস্তু, যদি এই লাম্পি স্কিন ডিজিজৰ এগেইনষ্টৰ ভেকচিনটো দিয়ে তেতিয়া বেমাৰটো হ'লেও গৰুটো তাৰমানে মৃত্যু নহয়, তেওঁ যদি ট্ৰিটমেণ্ট কৰে তেতিয়া গৰুটো বাচি যায়, ভাল হৈ যায়। কিন্তু যদি ভেকচিনটো নিদিয়েই তেনেহ'লে কিন্তু তেওঁ
2: বিশেষকৈ সৰু প্ৰব্লেম হয়, সৰু পোৱালিবিলাকটো মৰি যায় সেইটো। আৰু আৰু এইখিনিতে মই এটা বেলেগ আমাৰ মোৰ নিজৰ এটা কথা কৈ লৈছোঁ, তাৰমানে আমাৰ ডিপাৰ্টমেণ্টৰ এই যে টীকাকৰণটো চলি আছে এইটো আজিকালি কি হৈছে, গৰুক পঞ্জীয়নৰ দৰকাৰ, ডাঙৰ সমস্যাত পৰি আছে ফিল্ডত, আমাৰ যিখিনি গ্ৰাউণ্ড লেভেলত কাম কৰি আছে আমাৰ ফিল্ড এচিষ্টেণ্টে হওক, মৈত্ৰী গোপাল মিত্ৰ যিবিলাক আৰু কাম কৰি আছে সেইবিলাক এটা প্ৰব্লেম পাই আছে কি, এই যিটো পঞ্জীয়ন এইটো আকৌ সেই অনাৰজনৰ আধাৰৰ লগত লিংক হ'ব লাগে, যেনেকে আমাৰ বেংকৰ লগত থাকিলে সব আধাৰ লিংক, ঠিক তেনেকে এই বস্তুটো তাত এটা কি কনফিউজন কৰি আছে মানুহবিলাকে, OTP নিশ্চয় আহিব আধাৰৰ লগত লিংক কৰিলে, OTP টো আজিকালি দিয়াটো মানা, গতিকে সেই বস্তুটো মানুহৰ সোমাই আছে, আমাৰ মানুহ গ'লে এতিয়া OTP টো নিদিয়া হৈছে। কিন্তু মানুহখিনি মই এই গোটেই ৰাজ্যবাসীৰ কৃষক বন্ধুসকলক আজি জনাই দিছো এই প্ৰগ্ৰেমটোৰ জৰিয়তে যে এইটো কোনো একাউণ্টৰ লগত
1: আহিলে আমাৰ এন DLM ৰ পৰা অহা বুলি আহি যায়
2: NDLM
1: মানুহে ভয় কৰিব।

0: কৰা নাই, সেই অটিপিটো নিদিলে আমাৰ কি হয় এইটো কমপ্লিট নহয় প্ৰচেছ,
1: চিটাকৰণটো
0: আৰু আৰু এই যদি নাথাকে, এই ৰেজিষ্ট্ৰেশ্যন বা এই আধাৰ লিংকটো যদি নাথাকে, ভৱিষ্যতে মানুহজনৰ কৃষকজনৰ কি অসুবিধা হ'ব, ভেকচিন তাৰ নামত নাহিব, ভেকচিনটো আমাৰ দিল্লীৰ পৰা, এইটো ডাইৰেক্ট দিল্লীত পাই থাকে, দিল্লীৰ পৰাহে আহে চব বস্তু, চেণ্ট্ৰেলৰ পৰা এনেকুৱা বস্তুবিলাক,
2: যদি ৰেজিষ্ট্ৰেশ্যনটো নাথাকে
0: সেই গৰুটো নাই বুলি
2: ভেকচিনটো দিলে এতিয়া প্ৰত্যেকজন কৃষকে সেই ভেকচিনটো নাপাব,
1: ফ্ৰীত নাপাব,
0: ফ্ৰীত নাপাব,
1: যদি মানে এশটা গৰুৰ পঞ্জীয়ন হৈ আছে এশটাৰ বাবে চিটা আহিব
0: আহিব,
1: কিন্তু আমাৰ ফালে দুশটা
0: আছে, দুশটা
1: এশটাৰ পঞ্জীয়ন হোৱাই নাই,
0: হোৱাই নাই,
1: গতিকে পঞ্জীয়ন কৰাটো খুব
0: জৰুৰী। আৰু এইটোত বিশেষকে বানপানী আহি আছে এতিয়া, হয় সেইটো আমি আচলতে পাতিম বাৰু, কিন্তু বানপানীৰ আগত আমাৰ কিছুমানটো গভৰ্ণমেণ্টে সাহায্য কৰে, আমাক দানা দিয়ে বা কিবা দিয়ে, সেই
2: কিছুমান স্কিমতো আমাৰ কিছুমান স্কিম আহে। এতিয়া গৰুটো যদি ৰেজিষ্ট্ৰেশ্যনে নাথাকে তেনেহলে মানুহটো কি হিচাপে,
0: কি হিচাপত
2: অনাটো ৰেজিষ্ট্ৰেশ্যনে নাই,
0: ৰেজিষ্ট্ৰেশ্যনে নাই, সেইবিলাক সুবিধা
2: পাব। সেইকাৰণে আমি কৃষকসকলক অনুৰোধ জনাইছো যে আমাৰ মানুহবিলাক গলে তেওঁলোকে জানো আধাৰ পঞ্জীয়নটো কৰিব দিয়ে, তাৰমানে সেই এন ডি এল ৰেজিষ্ট্ৰেশ্যনটো জানো কৰিব দিয়ে,
1: গৰুৰ কাৰণে এটা ইউনিক আইডেণ্টিটি, ইউনিক
0: আইডেণ্টিটি, ইউনিক আইডেণ্টিটি, গৰু ছাগলী গাহৰি সবৰে কাৰণে হৈ গৈছে এতিয়া, সবৰে কাৰণে,
1: এইটো সেই আঁচনিবোৰৰ কাৰণে সুবিধা লাভৰ কাৰণে,
0: গতিকে গভৰ্ণমেণ্টৰ যিহেতু তেখেতসকলক আমাক বিনা পইচাত বস্তুটো পাব, হয়
1: হয়,
0: গতিকে সেইটো বহুত হেৰি।
1: এতিয়া আৰু এটা কথা আহিল, এতিয়া আমি কৃমিৰ কথা পাতিলোঁ, আমি টীকাকৰণৰ কথা পাতিলোঁ, গোহালি পৰিষ্কাৰকৈ ৰাখিব লাগে সেয়া আমি জানিলোঁ, কিন্তু তাৰ পাছতো মাখি মহ ধৰক কিছুমান পৰজীৱী চিকৰা টিকৰা এইবিলাকৰ এইবিলাকেও বহুত সমস্যা আনে, সংক্ৰমণ আনে, সেইবিলাক কেনেকৈ নিয়ন্ত্ৰণ কৰিব,
2: সেইবিলাক একচুৱেলি আমি কি কৰিব লাগে, গোহালিটো পৰিষ্কাৰ কৰি ৰাখিব লাগে, যেনেকৈ আমি আমাৰ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিলে মহ মাখি নাহে, ঠিক তেনেকৈ গোহালিবিলাক পৰিষ্কাৰ কৰি ৰাখিব লাগে, পানী জমা হ'ব নিদিব, চূণ ছটিয়াব লাগে, আৰু প্ৰয়োজন অনুসৰি ঔষধ ব্যৱহাৰ কৰিব লাগে। এতিয়া ঔষধবিলাক কি হয়, মই ইয়াতে এটা বস্তু বুজাই দিছো, কিছুমান ঔষধ থাকে অকল ঘৰটোত মাৰিব লাগে কিন্তু এনিমেলটোত মাৰিব
0: নালাগে,
2: আৰু কিছুমান থাকে উইথ এনিমেল, তাৰমানে এনিমেলৰ সৈতে আপুনি সেইটো মাৰিব পাৰে, কিন্তু তাৰ কাৰণে তাৰ যিটো কনচেনট্ৰেশ্যন আছে, তাৰমানে যিমান পানীত মিহলাব লাগে পৰিমাণ, সেইটো কিন্তু তাতে লিখা থাকে, সেই বস্তুটো চাই পেলাই উইথ মানে এনিমেল বা উইদাউট এনিমেল কেনেকে কি ইউজ কৰিব লাগে, সেই পানীত দিবৰ কাৰণে খৰচলিন আছে, ৱাটাৰ চলিবল, সেইবিলাক দি পেলাই ধুনীয়াকে ইয়াৰ কৰিব লাগে। আৰু আজিকালি আমাৰ ফাৰ্মত দিবৰ কাৰণে আমি গভৰ্ণমেণ্টত চডিয়াম
0: হাইপ'ক্লৰাইড,
2: হাইপ'ক্লৰাইড এইটো মানে ফ্ৰীতে আমাৰ দিয়া আছে, যদি মানুহবিলাকে আমাৰ ডিস্পেঞ্চাৰীবিলাকত যায় তেনে তেওঁলোকে সেইটো সংগ্ৰহ কৰিব পাৰে, কিন্তু সেইটো কনচেনট্ৰেশ্যনটো চাই পেলাইহে দিব লাগে, আৰু উইথ এনিমেল এইটো নামাৰাই ভাল,
0: মুচি দিবও পাৰে,
1: বা গৰু ছাগলী গাহৰি এইখিনি যেতিয়া বাহিৰত থাকে
0: থাকে
1: চৰাবলৈ, সেইখিনি গোহালিত
0: মাৰি দিব,
1: আৰু আচলতে গোহালি পৰিষ্কাৰ কৰি ৰখাটো আমি যি দেখিলো একে প্ৰাথমিক চৰ্ত এটা, আমি কথাই কথাই আমি কওঁ ইছলাম গোটেই গৰু গোহালি নিচিনা হৈ আছে
0: ঘৰত,
1: অপৰিষ্কাৰ কথাটো বুজাবলৈহে আমি গৰু
0: গোহালিতে ব্যৱহাৰ
1: কৰোঁ, উদাহৰণ দিওঁ কি নহয় আচলতে পৰিষ্কাৰহে হোৱা উচিত,
0: পৰিষ্কাৰ হোৱা
1: উচিত, হয় মানুহৰ ঘৰ যেনেকে আমি নিজৰ নিজে থাকিব কাৰণে পৰিষ্কাৰকে
0: ৰাখোঁ, সেইকাৰণে কোৱা যায় যেতিয়া ঘৰটো বনায় যাতে throughout the day
2: rone
0: road pore
1: hai
0: hai
2: hon dia amata kichu mane farm farm khulibo ahe tite ami prothom eitoi koru je mane apnar direction of the house ghor to direction to kene ga
0: hobe
2: eto hodai north east west direction of move to hobo lage ar side khini hodai apnar
1: khola
2: uttor ar dakshin muha hobo lage khula ankhoi di tite ki hobo apnar khurjo rashmi to
0: porbo
2: tite apnar mane morjia khon jodi shukan hoye ge
1: বৰ্ষাকালত আমিতো হেৰি কথা পাতিলো, গৰুৰ কথা পাতিলো, ছাগলী বা ছাগলীৰ কথাটো কি বুলি ক'ব,
0: একে একচুৱেলি ছাগলী বুলি মানে কথা নহয়, গোহালিটো একচুৱেলি
1: হাঁহ কুকুৰা কথাখিনি,
0: হাঁহ কুকুৰা বা চব চবৰে কাৰণে একচুৱেলি যিটো গঁড়াল বুলি ক'লো আমি, ছাগলীৰ গঁড়াল হওক বা হাঁহ কুকুৰাৰ পৰিষ্কাৰটোতো ফাৰ্ষ্ট কথা, তাক কেনেকে কি কৰিব লাগে সেই ট্ৰিটমেণ্টখিনি আমি ক'লোৱেই, ছাগলীৰ ক্ষেত্ৰত বিশেষকে এটা কাম কৰিব লাগে, সদায় গঁড়ালটো চাং হ'ব লাগে, চাংঘৰ যে বুলি কওঁ আমি, চাং হ'ব লাগে, হয়তো সস্তীয়া দামী যে পকা কৰি দিবলৈ বুলি কথা নাই, আমাৰ বাঁহৰ খুটাৰ হ'ব পাৰে, কাঠৰ খুটা এটা দিলে বাঁহৰ ওপৰত চাং দি দিব পাৰে,

0: আৰু সেইটো অকণমান হাইটটো মানে ওখটো যাতে 3 ফুটমানৰ ওপৰত বেছি হয় আৰু 4-5 ফুট হলে যাতে তলটো মানুহে মাটিৰ পৰা তলটো মানুহে যেতিয়া সোমাই পেলাই ধুনীয়াকে ঝাৰু চাৰু দি চাফা কৰিব পাৰে। আৰু এই যে আমি ছাগলীৰ গঁৰালটো ছাগলীৰ লাধহে হয় লেট্ৰিনটো, সেইকাৰণে এটা এটা ডিষ্টেঞ্চৰ অন্তৰে অন্তৰে এটা সাধাৰণ সাধাৰণ গেপ ৰাখিব লাগে
1: যাতে
0: লাঠখিনি লাঠখিনি পাৰে। আৰু এইটো বৰ সাৰ হা, আৰু এই এনেকুৱা সময়ত ছাগলীৰো তেনেকে আমি গৰুৰ যেনেকে কলো ধৰক FMD ভেকচিন আছে বা এই লাম্পি স্কিন ডিজিজ কলো HSBQ যেনেকে ভেকচিনবিলাক দিয়াৰ কথা কলো, ঠিক তেনেকে ছাগলীৰো আছে। ছাগলীৰ মাৰাত্মক বেমাৰ কেইটামান আছে, ধৰক PPR বুলি এটা বেমাৰ আছে, পেষ্টিডিছ পেটিটছ ৰুমিনেন্স বুলি কয়, যিটো এটা ভাইৰেল ডিজিজ। এইবিলাক বিৰাট মাৰাত্মক, আৰু সেইটো যদি মানে ভেকচিন নিদিয়ে ছাগলীৰ মানে বচোৱাটো খুব টান হৈ যায় আৰু বেমাৰটো লগাৰ পিছত। সেইকাৰণে প্ৰটেকশ্যনটো হ'ল কি, আৰু এবাৰ দিলেও হোৱাৰ নিচিনা, কাৰণ এইটো 3 বছৰলৈ থাকি যায়
2: প্ৰটেকশ্যন।
0: এবাৰ দিলোতো ভেকচিনটো 3 বছৰলৈকে দিব নালাগে, যদি 3 বছৰৰ পাছত আকৌ ছাগলীটো ৰাখে তাৰপিছত দিলে হ'ল আৰু 3 বছৰ হৈ যোৱাৰ পিছত। 3 বছৰ এবাৰেই যিহেতু দিব লাগে, আৰু মানে এইটো লক্ষণটো কেনেকুৱা আপোনাৰ শ্বাস প্ৰশ্বাস য'ত আমাৰ সেইটো যন্ত্ৰটো
2: জনিত ৰোগ
0: ৰোগ, আৰু তাৰ লগত আমাৰ ইনটেষ্টাইনেল যিটো আমাৰ সেই গোটেইকেইটাতে এটেক কৰে, সেইকাৰণে ইনফেকশ্যনটো বহুত ডাঙৰ হৈ যায়, যাক বচাব দিগদাৰ হয়।
1: ছাগলী তেনেকুৱা দেখা যায়,
0: তেনেকে গ্ৰুপ বক্স এটা আছে, এণ্টাৰটক্সিমিয়া বুলি এটা আছে, এইবিলাকৰ ভেকচিন পোৱা যায়।
2: এইবিলাক আমি কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰী দিয়ে খালি মানুহে কি কৰিব লাগে,
0: সহযোগটো কৰিব লাগে। এটা মানে ভ্ৰান্ত ধাৰণা আমাৰ কৃষক বন্ধুসকলৰ আছে, এই কিনো বেজী দি থাকে আহি সদায় সদায় স্বাস্থ্য বেয়া হ'ব কিবা হ'ব এইবিলাক, কিন্তু সেইটো আচলতে নহয়। বহুতখিনি আৰু বেমাৰ হলে যিমান পইচা খৰচ হ'ব ছাগলী এটা দামতকৈ বেছি গুচি যাব পাৰিছে, তাতকৈ যিহেতু ফ্ৰীতে পায়, গতিকে সেইটো সুবিধাটো লোৱাটো বাঞ্ছনীয়।
2: আৰু ছাগলীক আপুনি বৰষুণত অধিক সময় ভিজি থাকিব দিব নালাগে, দিলে তেওঁলোকৰ আৰু প্ৰব্লেম হৈ যাব পাৰে,
0: ছাচেপ্টেবল মানে ঠাণ্ডাটোৰ প্ৰতি পটককৈ নিউমনিয়া হৈ যায় এনেকুৱা।
1: আৰু আমাৰ এই যিবিলাক গাখীৰতী গাই আছে সেই বৰ্ষাকালত, তেওঁলোকৰ চাগে আৰু অকণমান সুকীয়াকৈ যত্ন লোৱাটো দৰকাৰ বৰ্ষাকালত। আৰু মেষ্টাইটিছ বুলিও কিবা এটা সমস্যাৰ কথা আমি শুনিছো, সেই বিষয়ে ক'ব নেকি?
2: মেষ্টাইটিছটোত চাওক, মেষ্টাইটিছ হৈছে উহাৰ ফুলা, বাচ্চা এটা মানে পোৱালি এটা জন্ম হয় তেতিয়া কি হয় উহাৰটো ফুলি যায়, বিভিন্ন ধৰণৰ বেক্টেৰিয়া বা ভাইৰাছৰ কাৰণে হয়,
0: বেক্টেৰিয়াৰ কাৰণে বেছিভাৱে হেৰি হয়। আৰু
2: তেতিয়া আমি কি কৰিব লাগিব, সদায় একচুৱেলি সেইটো নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, সদায় গাখীৰ দিয়াৰ আগতে উহাটো ধুই দিব লাগে, কুহুমীয়া পানী দি ধুলে ভাল হয়। তাৰপিছত আপুনি শুকান কাপোৰ দি মুচি দিব লাগে, আৰু পৰিষ্কাৰ বাচন ব্যৱহাৰ কৰিব লাগে। আৰু গাখীৰ দিয়াৰ ক্ষেত্ৰত কিছুমান SOP আছে, মানে আপোনাৰ পৰিষ্কাৰ পৰিচ্ছন্নতা গাখীৰ খীৰালে মানি চলিব লাগে, সেই গোটেইবিলাক মানি যদি চলে তেনেহ'লে মেষ্টাইটিছ বেমাৰটো বৰ্ষাকালত নহ'ব। আৰু তাৰপিছত যদি হয়ো তেনেহ'লে আমাৰ কিছুমান ট্ৰিটমেণ্ট আছে, কিন্তু এটা কথা কওঁ, মেনেজমেণ্ট ইজ দ্য বেষ্ট পলিচি। আপুনি মানে আমাৰ কৃষক বন্ধুসকলে কেতিয়াও ট্ৰিটমেণ্ট মানে মোৰ বেমাৰ হ'লে মই ট্ৰিটমেণ্ট কৰিম সেই কথাটো ভাবিব নালাগে। মানুহৰ যেনেকৈ আমি নাভাবোঁ যে বেমাৰ হওক, তাৰে আগতে আমি কি কৰোঁ, আমি আগতে ল'ব লাগে।
1: আৰু গোটেই সেই যিখিনি ব্যৱস্থা আছে, মানে গৰু পোৱালিটো জন্মাৰ পৰা যদি চিঞৰি হয় বা দমৰা হয়, সেই কম বয়সৰ পৰাই একে পোৱালি অৱস্থাৰ পৰাই নিয়মিতভাৱে পৰিষ্কাৰ গোহালি চাফ চিকুণকৈ ৰখা, শুকান খাদ্য চিতা
0: নিয়মীয়াকৈ দিয়া, আমাৰ যিহেতু এইটো এটা হট এণ্ড হিউমিড আমাৰ যিটো ৱেডাৰ, গতিকে আমাৰ ইয়াত কৃমিৰ সমস্যাটো অলপ বেছি হয়, কৃমিৰ সমস্যা। সেইকাৰণে আচলতে এইটো ৰেগুলাৰ এটা বেছিচ, ধৰক আমি আৰম্ভ কৰিব, একচুৱেলি আমাৰ হেৰিমতে 2-3 মাহৰ পৰা কৃমিৰ ঔষধ খোৱা, মোৰ হিচাপততো মই কওঁ বা কিছুমান প্ৰেক্টিকেলি মই দেখিছোঁ, বাচ্চাটো 15-20 দিন হ'লেই কৃমিৰ ঔষধটো খোৱা আৰম্ভ কৰিব পাৰি, আৰু সেইটো কাৰণে মাককো খুৱাই থ'ব লাগে।
2: সেইটো কাৰণে কিন্তু মানে কৃষকসকলে সদায় ওচৰৰ স্বাস্থ্য কেন্দ্ৰত গৈ পেলাই
0: কিছুমানে কি কৰে, ফাৰ্মাচীৰ পৰা লৈ আহি খুৱাই দিলে, কিন্তু এইটো এটা দোষ থাকে, আমাৰ হিচাপ থাকে, হিচাপটো কেনেকে হয় আমাৰ বডি ৱেট বা বয়স মানে বডি ৱেটৰ লগত
2: আমাৰ লগতে
0: বডি ৱেটটোৰ লগত, গতিকে কিমান বডি ৱেটত কিমান পাৰ কেজি কিমান দিম সেইটো সেই আণ্ডাৰষ্টুড নিদিয়ে, মানুহে এটা আনিলে ফাৰ্মাচীৰ পৰা খুৱাই দিলে, বেটাৰ বাচ্চাটো জন্ম হোৱাৰ লগে লগে ডাক্তৰ তাত হেৰি কৰিলে কি কি কৰিম, তেতিয়াহে ডাক্তৰজনে আমাৰ গোটেই বস্তুখিনি দি দিব, বোলে এনেকে ইমান দিনত এইটো খুৱাব, এইখিনি ডোজ খুৱাব,
2: সেই বস্তুটো যদি এখন মানে ফাৰ্মাচীত যাই পেলাই লয় তেওঁ কব, কোৱাৰ লগে লগে সেই পেলুৰ ঔষধটোৱে দি দিব।

0: এনিমেলটো পরিষ্কার করে গোহালিতো পরিষ্কার করে রাখক, রাখিলে বহুত হেৰি হ'ব। এই এই পাতল পায়খানা হওয়া আর নিউমোনিয়া জ্বর এই ছালৰ বেমার এইবিলাকতো বাৰু এনেকুৱা ধৰণৰ যেটো ওয়েট ওয়েডাৰত মানে আমাৰ বর্ষাকালত
1: কৃমিৰ সমস্যাটো বেছি হয়। কিন্তু
0: কৃমিটো বেছি হয় সেইটো মানে আগতেও ক'লো যে আমাৰ এরিয়াটোৱে এনেই, এইটো বানপানী বুলি নহয় আমাৰ এনেও কৃমিৰ সমস্যাটো অলপ বেছি আমাৰ অসমত। গতিকে তাৰ লগত
1: ফুটপাথ মানে খুৰাৰ যিটো
0: আপুনি যেটো শুনি আছে সেইটো আফ্ৰিকানটো শুনি আছে, আপুনি মৰি যায় যে সব গাহৰি এএছএফ বুলি কয়। আমাৰ কিন্তু সেইটো ভেকচিনটো কিন্তু এতিয়ালৈকে অহা নাই, সেইটো ক্লাছিকেল সোৱাইন ফিভাৰ বুলি এটা
1: CSF
0: CSF বুলি কয়। CSFৰ ভেকচিন আমাৰ এভেইলেবল থাকে, আমাৰ মানুহক দিয়াও যায়, এতিয়া দিয়ে আছে, এতিয়া সেইটো চলি আছে। গতিকে সেই
2: ক্লাছিকালত সেইটোৰ সমস্যা অলপ বেছি দেখা যায় নেকি?
0: বৰ্ষাকালত বুলি ক'ব নোৱাৰি, এইটো কিন্তু থ্ৰু আউট দ্য
2: গোটেই
0: বছৰতে এইটো হ'ব পাৰে। গতিকে সেইটোৰ ভেকচিনটো দি থৈ দিলে মানে সেইটোৰ ভয়ৰ পৰাও বহুতখিনি
1: ASF-ৰ পৰা অলপ কিজানি বাচি
0: থাকে।
1: তাৰমানে ASF-ৰ এতিয়া ভেকচিনটো থ্ৰু আউট দ্য ৱৰ্ল্ড ওলোৱা নাই, কিন্তু
0: ৰিচাৰ্চ চলিহে আছে,
1: ৰিচাৰ্চ চলি আছে এতিয়া,
2: সেইকাৰণে উপায় নাপায় মাৰি পেলোৱা যায়।
0: অঁ উপায় নাপায়, ইমান মানে সোঁচৰা, ইমান সোঁচৰা যে এইটোত যদি হৈছে কি প্ৰকাৰ চৰাই এটাইও যদি ইয়াৰ এইখন ঘৰত আহিল, এই ঘৰত গ'ল, আপুনি গৈছে এই ড্ৰেছত সেই ঘৰখনত, তাৰে এটাৰ যদি সোৱাইন ফিভাৰটো লাগি আছে, আফ্ৰিকান সোৱাইন ফিভাৰ, আপোনাৰ গাতেই ভাইৰাছটো আহিছে, আপোনাৰ ঘৰতো গাহৰি আছে, আপুনি যদি সেই ড্ৰেছটো দি গাহৰি গঁৰালৰ ওচৰত গ'ল,
1: প্ৰতিপালনৰ কাৰণে
0: ওচৰত গ'ল,
2: বেমাৰ
0: বেছিকে হয় যিহেতু সোৱাইন ফিভাৰটো মানে সবতকৈ মাৰাত্মক, গতিকে সেইটোতো মাষ্ট একচুৱেলি দিবই লাগে।
1: আৰু আপোনাৰ গাহৰিৰ গৃহটো যিটো আছে সেইটো সদায় সেম, সদায় এইটো আমি বাৰ বাৰ ৰিপিট এইকাৰণেই কৰিছোঁ, জানো আমাৰ কৃষক বন্ধুবিলাকে শুনে যে গঁৰালটো সদায় ওখ জেগাত হ'ব লাগে,
0: বোকাপানী
1: জমা হ'ব দিব নালাগিব। আৰু এটা বস্তু, ড্ৰেইনেজ ছিষ্টেমটো গাহৰিত ভাল হ'ব
0: লাগে,
1: কাৰণ গাহৰিৰ ফাৰ্মত আমি এনেই প্ৰেক্টিকেলি পাইছোঁ বিৰাট গোন্ধ ওলায় যদি ড্ৰেইনেজ ছিষ্টেমটো ভাল নহয়, তেতিয়া কাষৰ মানুহবিলাকে কি কৰে, কমপ্লেইন দিয়ে, আমি এনেকুৱা বহুত পাইছোঁ, আমি যাওঁ ইভেন। সেইকাৰণে কি কৰিব লাগে, ড্ৰেইনেজ ছিষ্টেমটো যিটো আছে এইটো ক্লোজ, আপোনাৰ ডাঙৰ অলপ পাইপ চাইপ লগাই, যিহেতু আজিকালি গাহৰিৰ মানে ফাৰ্মিংটো অৰ্গেনাইজ ছেক্টৰ হৈ গৈছে, যে এটা দুটা গাহৰি কোনো নুপুহে, ত্ৰিশ চল্লিশটা সংগঠিত হৈ গৈছে। সেইকাৰণে তেওঁলোকে ফাৰ্ম যেতিয়া বনাব, মানে মানুহ ঘৰৰ এটলিষ্ট কাষৰ মানুহ ঘৰৰ পৰা 200 মিটাৰ
0: দূৰত,
1: সেইটো আমি আজি কৈ দিলো বস্তুটো, কাৰণ আমি যেতিয়া ফিল্ডত কোনোবাই কমপ্লেইন দি দিয়ে আমাক ডিচিৰ পৰা যাব লাগে, তেতিয়া তেওঁলোকে আমাক জুখি টুখি দিয়ে, আমাৰো ধৰক তেওঁলোকে গাহৰি পুহিছে, কিবা এটা স্বাৱলম্বী নিজে হৈছে, পইচা ইনকাম কৰিছে, আমাৰো ভাল লাগে। কিন্তু যেতিয়া এই ক্লজবিলাক আহি যায় তেতিয়া আমি তেওঁলোকক মানে
0: পৰি
1: যাওঁ,
0: আমাৰ মানে বেয়া লাগে কি, তেওঁ সেইটো ধুনীয়াকে চলি আছে ঘৰখন, সেইটো কৰি এতিয়া তেওঁক আমি মঞ্চত নপৰিলে বন্ধ কৰাই দিব লাগে, গতিকে সেইটো চাই চিতি অলপ
2: আৰম্ভণিতে যাতে
1: আৰম্ভণিতে দূৰত পাতিব লাগে ফাৰ্মবিলাক।
0: আৰু এটা ডাঙৰ কথা আহিছে এতিয়া, জাপানিজ এনকেফেলাইটিছ গাহৰিৰ পৰা আমাৰ এইটো সোঁচৰে, মানে গাহৰিক মহে কামোৰে, সেইটো থাকিলে সেইটোৰ পৰা আকৌ মহে মানুহক
1: কামোৰে, তাত সেইটো বেমাৰটো থাকে গাহৰিটোৰ পৰা, গাহৰিটো তাত নিবিয়পে, কিন্তু তাত তাত যিহেতু সেই ভাইৰাছটো থাকে, মহে কামোৰি গাহৰিটোক মহে কামোৰে যে সেই মহটোৱে যদি আমাক আকৌ কামোৰে,
0: আমাৰ আকৌ হৈ যাব পাৰে, গতিকে সেইকাৰণে দূৰত্বটো যে মেইনটেইন কৰিব লাগে,
2: সেইটো এটা বিভিন্ন
0: অন্যতম।
2: এতিয়া আমাৰ এই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটো যে কোৱা হৈছে, আপোনালোকে কৈছেও বিভিন্ন ধৰণৰ দ্ৰব্য পানীত মিহলাই কৰিব পাৰি, যোনটো থকাটো কৰিব পাৰি, নথকাটো কৰিব পাৰি, ভাগে ভাগে আছে। এতিয়া বহুতে চূণো দিয়ে দেই, চূণ দিয়াৰ কথাটো কি বুলি,
1: চূণ আপোনাৰ চাৰিওপিনে ছটিয়াই থাকিব
0: নে পানীৰ কথাটো কৈছে, পানীত মিহলাই, এতিয়া ফিটকিৰিটো অলপ বেছি ভাল,
1: এনেও চূণ গুড়া চূণো দি দিব পাৰে, এইটো দিব পাৰে, তাৰপিছত
0: ডিছইনফেক্টেণ্ট হয়,
1: ডিছইনফেক্টেণ্ট হয় আৰু অলপ কম দামত হয় সেইটো বস্তু, সেইকাৰণে সেইটো দিব পাৰে,
2: ফিটকিৰিও দিব পাৰে,
0: ফিটকিৰি দিব পাৰে,
1: দিব পাৰে,
0: ফিটকিৰি দিলেও পানীটো ইনফেকশ্যন যদি থাকে কিবা গুচি যায়।
1: আর বাকিটো

0: ক্ৰীড়া বাৰ্তা।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলখনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। তেওঁকে প্লেয়াৰ অব দ্য মেচো ঘোষণা কৰা হয়। ক্ৰিকেট অনুৰাগীসকলক দুমাহ ধৰি মনোৰঞ্জন যোগাই অহা এইবাৰৰ IPL প্ৰতিযোগিতাত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। ইপিনে IPLৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কেগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেপছ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ সিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। ভাৰতৰ সাত্বিক সাইৰাজ, ৰণকী ৰেড্ডি আৰু চিৰাগ শেট্টীৰ যুটীটোৱে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। কালি অনুষ্ঠিত ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছহিবুল ফিক্ৰি আৰু ফজৰ আলফিয়ান যুটীক ভাৰতীয় যুটীটোৱে 18-21, 21-17, 21-16 পইণ্টত পৰাস্ত কৰি দুবছৰৰ বিৰতিৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। হংকঙত

আয়োজিত 22 সংখ্যক এশিয়ান 20 বছৰ অনূৰ্ধ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতে 10টা সোণৰ 5টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ মুঠ 19টা পদক অৰ্জন কৰি পদক তালিকাত দ্বিতীয় স্থান লাভেৰে ইতিহাস ৰচিছে। পুৰুষৰ 800 মিটাৰ দৌৰ শাখাত মোগলী ভেংকটৰামে কালি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে মহিলাৰ 4x100 মিটাৰ ৰিলে শিতানত কাজল, ভাৱনা, আৰতি আৰু নিকমৰ দলটোৱে ৰূপৰ পদক লাভ কৰে। ভূমিকা, তহুৰা, চেহনুৰ আৰু নিৰুৰে গঠিত ভাৰতীয় মহিলাৰ দলটোৱে 4x400 মিটাৰ ৰিলে শিতানত সোণৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে যোৱা 28ৰ পৰা 31 মেলৈকে অনুষ্ঠিত প্ৰতিযোগিতাখনত দেশৰ 30জন পুৰুষ আৰু 18গৰাকী মহিলা এথলীটে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰি অনুষ্ঠান ক্ৰীড়াবাৰ্তা শুনিলে। সংকলন কৰিলে অনুজা উপমুদ্ৰাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়াবাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: মোৰ এজন জেডি চুবুৰীয়া আছে, গোটেই চুবুৰীয়াটোৱে ছলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰপিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in।
2: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
3: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
2: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
3: তেন্তে সঠিক নম্বৰটো
2: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
3: আপুনিতো বচাই দিলে বাইদেউ,
2: কামৰ পৰা নহয়।
4: RBI কয়
2: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক সাক্ষাৎ। ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা। বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক। মানস ৰাষ্ট্ৰীয় উদ্যানত 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্য বিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে। তথ্য অনুসৰি 18 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা 20-24 বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ 31.8% পৰা এইবাৰ 25.3% হ্ৰাস পাইছে। একেদৰে 21 বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো 21.8% পৰা 17.5% অৱনমিত হৈছে। মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্ৰগতি দেখা পোৱা গৈছে। ৰাজ্যত 10 বছৰ বা ততোধিক কাল বিদ্যালয়লৈ যোৱা মহিলাৰ সংখ্যা 29.6% পৰা 37.1% বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ 28.2% পৰা প্ৰায় দুগুণ বৃদ্ধি পাই 53.5% স্পৰ্শ কৰিছে। বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ 78.5% পৰা 91.7% বৃদ্ধি

0: হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ 84% পৰা প্ৰায় 88% বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ হাৰ পূৰ্বৰ 66.7% পৰা 81.7% বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতি লাভ কৰিছে। 5 বছৰ অনুৰ্ধ শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰীৰিক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ 35.3% পৰা 30.3% আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ 32.8% পৰা 30.7% হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানত ৰাজ্যত ৰূপায়িত বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ উৎকৃষ্ট অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰিছিল। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একে উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
2: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকটকী আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
3: আজিৰ পৰা আমাৰ ইয়াতে হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ হ'ব। আগন্তুক যেতিয়ালৈকে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা নাথাকে তেতিয়ালৈকে বন্ধ থাকিব। কিন্তু সেই বুলি আমাৰ এনেকুৱা নহয় যে জীপ ছাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়। আমি 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ ছাফাৰী হৈ থাকিব। এতিয়া লাহে লাহে মনচুন ছিজন, এতিয়া আপুনি দেখিব বৰষুণৰ এইটো বৃদ্ধি পাই গৈছে। ৰাস্তাত বতাহ বৰষুণৰ আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱাৰ অসুবিধা হয়। তো সেইটো কাৰণে মেইনলি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। খোৱা খোৱা এইটো অক্টোবৰলৈকে থাকিব, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিছ অহা নাই।
2: রাজ্যজুড়ি আজি মহাপুরুষ শ্রী শ্রী মাধবদেবর 537 সংখ্যক আবির্ভাব মহোৎসব পালন করা হয়েছে। এই উপলক্ষে পুয়ারেপরা সত্র নামঘর সমূহত নাম কীর্তন

0: কীৰ্তন ঘোষা ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
1: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰি ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব আৰু ইয়াত অসমৰ মন্ত্ৰী বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিব।
0: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱ থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনি মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইগুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি মানৱতা সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি বৰ্ণ ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলিও উল্লেখ কৰে। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা পঞ্জাবী হিন্দী উৰিয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডঃ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন কাব্য সংকলন শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতেই এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডঃ নিৰ্মল প্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনত 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী চিডলি আৰু বেংকটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী বাসুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাওসহ 5 জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ

0: 3 জন জম্মু কাশ্মীৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আন 2 জন বৰপেটা জিলাৰ লোক বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইকোশ্বপসমূহে আৰম্ভণি 2 বছৰৰ ভিতৰত আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইকোশ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত

উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ সৈতে পৰিচয় কৰোৱা। ওদালগুৰি জিলাৰ ওৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত সৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে ৰঙাপাৰা FC 4-2 গলৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। নগাঁৱৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণক সাক্ষাৎ। ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা। বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জয়ন্তী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: 10 লাখ টাকার লটারি মই পালো। ওয়াও,
1: ফসিলে
2: নকল অফারৰ পৰা সাৱধান।
3: RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
6: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও

0: স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু, এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
2: হৈ গল বাজেট?
1: অঁ, 5000 বাচি গল।
2: নতুন মেখেলা চাদৰ লৈ লোৱা?
1: নলওঁ, যোৱা মাহতহেতো লৈছিলোঁ।
2: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বচোৱা ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
2: বৰ জ্ঞানী।
1: এতিয়া যোৱা।
3: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছোঁ এটি ব্ৰেণ্ড গান। গীতৰ কথা ছৈয়দ জামিৰুদ্দিন আহমেদৰ।

Ella, a Cajpaní. Batori hoite moi Prajanma Sohoria. Etiar pradhan batori homuhol. Myanmar rastropoti Yu Min Aung Laine as a rastropoti Srimoti Draupadi Murmu, rastropoti bhavanat haikhat kore. Teo pradhanmantri Narendra Modir hoite dipakkhik alochonato milito hoy. ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, শান্তিপূৰ্ণ, স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট ইউজি 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। এতিয়া শুনক বিতং বাতৰি। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি সন্ধিয়াৰ ভাগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে এই বিষয়ে জানিবলৈ দি কয় যে উমৈহতীয়া বৌদ্ধ ধৰ্মী ঐতিহ্য আৰু শতিকাজুৰি দুয়োখন দেশৰ মানুহৰ মাজত থকা আম্মিক সম্পৰ্কই ভাৰত ম্যানমাৰৰ বান্ধোনক আছুতীয়া মৰ্যাদা প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শান্তি আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ম্যানমাৰৰ প্ৰচেষ্টাৰ প্ৰতি আমাৰ দেশৰ দৃঢ় সহযোগিতা আছে বুলিও দোহাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োখন দেশৰ মাজত প্ৰজন্ম প্ৰজন্ম জুৰি থকা ঐতিহাসিক সম্বন্ধক অধিক শক্তিশালী কৰি তুলিবলৈ এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত দুয়োখন দেশৰ মাজত সুৰক্ষা, যাতায়াতকে ধৰি বহুকেইটা ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে যোৱা শনিবাৰে বিহাৰৰ গয়াত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ম্যানমাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। কাইলৈ তেওঁ ব্যৱসায় আৰু উদ্যোগ সম্পৰ্কিত কেইবালানি আলোচনাৰ বাবে মুম্বাইলৈ যাব। ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, শান্তিপূৰ্ণ, স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিতীয়লানি আলোচনাত দুয়োখন দেশে স্বতন্ত্ৰ নৌ পৰিবহণ আৰু বায়ুপথৰ যাতায়াতৰ ক্ষেত্ৰত আলোকপাত কৰে। আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্য ৰাখি সাগৰীয় পৰিসৰৰ যথোচিত ব্যৱহাৰ আৰু বাণিজ্যৰ সুচলতাৰ ক্ষেত্ৰত দুয়োখন দেশে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে। উল্লেখযোগ্য যে আজিৰ বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকৰ শেষত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত পূৰ্বতে কৰা যুটীয়া ঘোষণাক নবীকৰণ আৰু অধিক দৃঢ় কৰাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক বাস্তৱায়িত কৰাৰ দিশত হোৱা অগ্ৰগতিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী

গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। দ্বিপাক্ষিক সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশে আলোচনা আগবঢ়োৱা বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। দহখন ৰাজ্যৰ চৌবিশখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ চাৰিখনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তিনিখন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ এখনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশীষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। উচ্চতম ন্যায়ালয়ত 5 গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা 37লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই 5 গৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ সদদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ৱেংকিতা সুব্ৰমণি মহানাকো উচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা বৰ্তমানৰ কলম কাগজৰ ব্যৱস্থাৰ পৰিৱৰ্তে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু অৰবিন্দ কুমাৰে কয় যে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰশ্নই নুঠে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ উদ্ধৃতি দি কয় যে পৰীক্ষা বাতিল হোৱাৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 27 জুলাই ধাৰ্য কৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। গায়িকাগৰাকীৰ কালি মুম্বাইৰ নিজা বাসগৃহত 89 বছৰ বয়সত দেহাৱসান ঘটিছিল। প্ৰবীণ গায়িকাগৰাকীয়ে 1950 চনৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে সুমন কল্যাণপুৰে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় সংগীতক সমৃদ্ধিশালী কৰি তোলা গায়িকাগৰাকীৰ মৃত্যুত ভাৰতীয় কলা জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সুমন কল্যাণপুৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত যুটীয়াভাৱে পানীৰ গৱেষণা আৰু উন্নয়নৰ এদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীপাটিলে কয় যে 2047 চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী উদ্ভাৱন আৰু নতুন প্ৰযুক্তিৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাক জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্যব্যৱস্থা হাতত লবলৈ নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হয়।

0: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰে। আজি দিনৰ 11 বজাত কলকাতাৰ লোকভৱনত ৰাজ্যপাল আৰ এন ৰবিয়ে নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয় আৰু শংকৰ ঘোষো আছে। হংকঙত আয়োজিত 22 সংখ্যক এছিয়ান 20 বছৰ অনূৰ্ধ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতে 10টা সোণৰ, 5টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ পদকসহ মুঠ 19টা পদক অৰ্জন কৰি পদক তালিকাৰ দ্বিতীয় স্থান লাভেৰে ইতিহাস ৰচিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰশান্ত ভাৰত মহাসাগৰীয় অঞ্চলক মুক্ত, শান্তিমুক্ত, স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো হাছিনা হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা সতীশ দাসৰ, প্ৰযোজনা জিতেন দেৱৰ।

অনুষ্ঠানত এবাৰ শুনক সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা গীতা হাতী কাকতিৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

শ্রোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কৰবী হাজৰিকাৰ, প্ৰযোজনা খগেন মহন্তৰ।

আকৌ শুনোৱা হওক। অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বিশ্ব ধপাত বিৰোধী দিৱসৰ সৈতে সংগতি ৰাখি এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব ডাক্টৰ পৰশজ্যোতি বৰা আৰু ভিক্টৰ ৰাজকুমাৰে, আঁত ধৰিব সীমান্ত বাৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ পূবালীৰ সুৰ। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ ভোগেশ্বৰ তেৰণ আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত।

পূবালীৰ সুৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ভোগেশ্বৰ তেৰণ আৰু লগৰীয়াসকলৰ কণ্ঠত কাৰ্বি গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী গুণদা কৌৰ। শিল্পীৰ কণ্ঠত পুনতেই শুনাবলৈ লৈছো অপূৰ্ব বেজবৰুৱা ৰচিত এটি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে গুণদা কৰৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লৈছোঁ অমিত সৰকাৰ ৰচিত দুটি গীত।

0: আধুনিকীটোৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে গুণদা কোঁৱৰৰ কণ্ঠত আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ হস্ত প্ৰতিবেদন প্ৰকাশ কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী চাফাৰী বন্ধ কৰা হৈছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপ্ৰিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপ্ৰিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। আৰু ওদালগুৰি জিলাৰ উৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ আদৰৰ শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানৰ এটি বিশেষ খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰৰ শ্ৰোতা, বিশেষ খণ্ড এইবাবেই কিয়নো এটা বিশেষ দিনৰ সৈতে সম্পৰ্ক ৰাখি আজি আমাৰ এই পৰিয়াল কল্যাণ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আনিছো। আৰু বিশেষ দিনটো হ'ল যে বিশ্ব ধপাত বিৰোধী দিৱস, বা যাক নো টবেকো ডে বুলি কোৱা হয়। প্ৰতি বছৰে বিশ্বত 31 মে'ৰ তাৰিখে এই দিৱসটো পালন কৰা হয়। আৰু আজি এই বিষয়ে বিতংকৈ কথা পাতিবলৈ দুগৰাকী বিশেষ ব্যক্তি আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে। মই চিনাকি কৰাই দিবলৈ পাই ভাল পাম। তেখেতসকল হৈছে ভিক্টৰ ৰাজকুমাৰ, যোৱা কেইবাটা বছৰ ধৰি ধপাত বিৰোধী অভিযানৰ সৈতে সংলগ্ন হৈ আছে, কাম কৰি আছে, এই অভিযান হিচাপে তেখেতে গ্ৰহণ কৰিছে। ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়া, স্বাগতম জনাইছো আপোনাক আমাৰ আজিৰ অনুষ্ঠানলৈ।
1: নমস্কাৰ।
0: আৰু আমাৰ সৈতে উপস্থিত আছে ডক্টৰ পৰশজ্যোতি বৰা, তেখেত ফেমিলি মেডিচিন আৰু ডায়েবেটলজিষ্ট। আৰু এই ক্ষেত্ৰখনত যিটো আমাৰ ধপাত বিৰোধী এটা অভিযান, সেই ক্ষেত্ৰখনত তেখেতে কৰ্মৰত হৈ আছে। আপোনাকো স্বাগতম জনাইছো আমাৰ আজিৰ অনুষ্ঠানলৈ।
2: ধন্যবাদ মোক আপোনাৰ অনুষ্ঠানত নিমন্ত্ৰণ কৰাৰ বাবে।
0: অতি গুৰুত্বপূৰ্ণ বিষয় ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়া, আগতে আমি কথা পাতি আপোনাৰ সৈতে নো টবেকো ডে, এটা ৱৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন হু যিটো এটা দিন নিৰ্ধাৰণ কৰি দিয়ে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে, ৰাইজক অৱগত কৰোৱাৰ বাবে, কিন্তু ইমান কাম কৰাৰ পাছতো বা বছৰ বছৰ ধৰি এনেকুৱা অভিযান চলাই থাকে, বা আপোনালোকে সেই

0: জড়িত হৈ থাকে, বিভিন্ন কার্যসূচী গ্রহণ করে, এই বিলেও বিভিন্ন কার্যসূচী গ্রহণ করেছে এই দিবসের সঙ্গে সংগতি রাখি। কিন্তু আমি যে তথ্য অলপতে দেখি আসলো যে গোটেই বিশ্বতে যে তথ্য আমি পাইছো যে প্রায় 13 কোটি বিশ্ব মানুষে ধূপপাত গ্রহণ করে, হয়নে বাৰু? কেনেকুৱা এটা ডাঙৰ এটা সংখ্যা আৰু কিমান চিন্তনীয় বিষয়?
1: সেয়াই সেই কথাটোৱেই, মানে আমাৰ এই যে সজাগতা দিনটো, এই 31 মে'টো নিৰ্ধাৰণ কৰি কৰাৰ উদ্দেশ্য এটাই আছিলে যে বাকী সময়ত যি কৰক নকৰক, অন্ততঃ সেই 31 মে'টোত দিনটোত ধপাতৰ পৰা বিৰত থাকক, মানে এটা অভ্যাস কৰিবলৈ এটা দিন ঠিক কৰা হৈছিলে। মানে চিন্তাটো এনেকুৱা আছিলে যে আপুনি যদি বছৰেকত এদিন আপুনি যদি এৰিব পাৰে, গোটেই দিনটো যদি ধপাত মুক্ত হ'ব পাৰে, তেতিয়াহ'লে আপুনি ভৱিষ্যতে একেবাৰে ধপাত মুক্ত নিজক কৰিব পাৰিব। আচলতে উদ্দেশ্যটো সেইটো কৰি পেলাইহে আৰম্ভ কৰা হৈছিলে গোটেই দিনটো। কিন্তু কথাটো হ'ল কি, আমাৰ মানে ক'বলৈ বা শুনিবলৈ বেয়া যে আমি খুব কম সংখ্যক লোক আছোঁ য'ত আপোনালোকো পৰে, যে যি সঁচা অৰ্থত ধপাত মুক্ত পৰিৱেশ এটা গঢ়াৰ চেষ্টা কৰে। কিন্তু বহুতে কি কৰে, ধপাত মুক্ত কৰিবলৈ কয়হে, কিন্তু নিজে কিন্তু নোৱাৰে নিজক তাৰ পৰা মুক্ত কৰিবলৈ। তেনেকুৱা আমি বহু ব্যক্তি আমি দেখিছোঁ। এতিয়া প্ৰথম কথাটো, সচেতনতাৰ কথা আহোঁতে, আমি প্ৰথমতে আমি ঘৰৰ মূল মানুহজনে প্ৰথম সচেতন হ'ব লাগিব। আমি ঘৰখনৰ পৰা আৰম্ভ কৰিব লাগিব। প্ৰথম মূল ব্যক্তি হ'ল দেউতাক মাক। দেউতাক মাকে যদি কিবা কাৰণত আগে পিছে খাইছিলে, আমি কি ভাবোঁ যে সেই যেতিয়া সন্তান সম্ভাৱা হয় বা সন্তান এটা জন্ম হয় বা সন্তান এটা ডাঙৰ হ'বলৈ আৰম্ভ কৰে, তেওঁক তেওঁৰ যদি নিচাটো এৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁৰ সেই সন্তানৰ সন্মুখত সেৱন কৰিব নালাগে। প্ৰথম পৰিৱেশটো তেতিয়াৰ পৰা বনাব লাগিব। এবাৰ যদি সন্তানে দেখা পায় যে মাক বা দেউতাকে ধপাত যদি সামগ্ৰী এবাৰ সেৱন কৰা, তেওঁ আৰু যিমানবাৰ গোটেই জীৱনত কৈ থাকক, তেওঁৰ সেইটো বিৰত কৰিব নোৱাৰে।
0: একেবাৰে আমি সঠিক কথা কৈছে, কাৰণ যিটো সংখ্যা আমি কৈছিলো যে 13 কোটি বিশ্বত মানুহে ধপাত গ্ৰহণ কৰে, হয়তো তাতকৈ ডাঙৰ সংখ্যা হ'ব
1: পাৰে।
0: তাৰ ভিতৰত যিটো তথ্য দিছে আটাইতকৈ মানে শ্বকিং এটা সংখ্যা দিছে যে তাৰ ভিতৰত 4 কোটিয়ে হৈছে শিশু, 13-15 বছৰৰ ভিতৰৰ
1: ভাবক।
0: গতিকে এই কথাখিনিয়ে আমি যেতিয়া চাই আছো, তেতিয়া মানে গাৰ্নম শিয়ৰি যোৱাৰ নিচিনা কথা যে শিশু 13-15 বছৰ একো জনা হৈ হোৱা নাই, ধপাত সেৱন 4 কোটি।
1: সেইটোৱে আৰম্ভণি ক'ৰ পৰা হৈছে, ঘৰখনৰ পৰা হৈছে। যেতিয়া দেখিব আপোনাক মাক দেউতাকে বা দেউতাকে, ঠিক আছে, তেওঁ কষ্ট কৰে পুল পাবৰ কাৰণে, নিজৰ আচলতে মেণ্টেল মানসিকহে এটা, যিকোনো নিচা বস্তু সদায় মানসিক হয়। আমি যদি সেই নিচাটো নোখোৱাকে যদি সেইটো আমি পৰিত্ৰাণ কৰিবলৈ চেষ্টা কৰোঁ, সি পৰি যায়। কিন্তু আমাৰ এটা কি হয়, এটা কি বুলি কয়, এটা মানে অজুহাত লাগে। আজি কিবা এটা খুব মনটো ভাল লাগিছে, আজি কিবা এটা খাওঁ, অজুহাত। মনটো বেয়া লাগিছে, আজি কিবা এটা খাওঁ, এইটো অজুহাত। সেই অজুহাতটো যদি আঁতৰ কৰিব পাৰি, তেতিয়াহ'লে এনেকুৱা ধৰণৰ আসক্তিৰ পৰা আঁতৰ কৰিব পাৰি। আমি টিভি বা যিকোনো চেনেল বা আমি ৰূপালী পৰ্দাৰ সময়তো দেখিছোঁ যে চিনেমাখন আৰম্ভ হোৱাৰ আগৰ 5 মিনিট সময় এটা বিজ্ঞাপন দিয়ে। কিন্তু সেই সময়ত কি হয়, বিজ্ঞাপনটো দিছে ঠিক আছে, কিন্তু সেই সময়ত সেই বিজ্ঞাপনটো চাইছেনে নাই কোনোবাই? বিজ্ঞাপনৰ পাছতে কোনোবাই পায়গৈ, নেম কাষ্টিঙৰ পাছতে আৰম্ভ কৰে, বহুতে সেইটো জানে, সেইটো চাবলৈ নাই। গতিকে আমি সেইটো হ'লে নহ'ব, আমি নিজে সচেতন হ'বই লাগিব।
0: ডক্টৰ পৰশ যদি বৰা আছে, এই আপুনি যিটো কথা ক'লে যে এটা মেণ্টেল এইটো কথাটো যে ইমান কেম্পেইন কৰাৰ পাছতো ডক্টৰ বৰা ইমান ধৰণৰ, আমি জানো যে ধপাত ক্ষতিকাৰক, তাত আৰু আজিৰ ডেটত ক'বলৈ নাই, পেপাৰে পত্ৰে সংবাদ মাধ্যমত যেনে আপুনি কৈছে ৰূপালী বৰ্দাটো তাত আহি থাকে, মাৰাত্মক ফটো তাত আহে, মানুহে দেখিলে ভয় খাই যায়। তেনেকুৱা ফটো অহাৰ পিছতো, পেকেটত লিখা থকাৰ পাছতো যে এইটো কজেছ কেঞ্চাৰ, কেঞ্চাৰ হ'ব পাৰে, কৰ্কট হয়, তাৰ পাছতো আমি ধপাত গ্ৰহণ কৰোঁ বা মানুহে কৰি আছে, গ্ৰহণ কৰি আছে, এইটো কেনেকুৱা ধৰণৰ এটা মানসিকতা?
2: একচুৱেলি কথাটো এতিয়া ভিক্টৰ দাই আমাৰ খুব ভাল কথা ক'লে যে এজন যে আমাৰ ধপাত, এতিয়া আপুনি সংখ্যাই যেতিয়া সংখ্যাখিনি যেতিয়া ক'লে, তেতিয়া ক'লে যে আপোনাৰ 13-15লৈকে আটাইতকৈ এটা ভয় লগা এটা ফিগাৰ এটা দেখাইছে। মানে কি হয়, আমি সদায় আমাৰ এটা চাইল্ড যেতিয়া ডেভেলপমেণ্ট হয় ন, এটা ষ্টেজেছ থাকে কিছুমান বস্তু, আৰু কিছুমান যেতিয়া আপোনাৰ সৰুৰ পৰা যেতিয়া যেনে মাক বাপেকক দেখা পালে, তেতিয়া সেই পিকচাৰটো তেওঁলোকৰ মূৰত সোমাই যায় তেওঁলোকে। কাৰণ কি হয়, আমি যি কৰোঁ সেইটোৱে কৰিব ট্ৰাই কৰে। আৰু কি হয়, আৰু মেইনলি এটা খুব ভালনাৰেবল এজ হয় টিন এজটো, এই 13 মানে কি, টিন এজ হ'ল, টিন এজৰ তেওঁলোকৰ মনটো হয় ডাঙৰ এডাল, যে মইতো সৰু নেকি, মই ডাঙৰ হ'লোঁ বস্তুখিনি, তাৰ লগে লগে কিন্তু বডিটো সৰু, আৰু সেই আৰু তেওঁলোকৰ অতি ভালনাৰেবল। আৰু এটা ডাঙৰ প্ৰশ্ন প্ৰব্লেম যে ইয়াতো হয়, কিন্তু স্কুলৰ ছাইডত ধপাত যিমান বিকাশ চিলত যিমান আপোনাৰ প্ৰশাসনে ট্ৰাই কৰিছে বা কয় যে স্কুলৰ ওচৰত বা 100 মিটাৰ ওচৰত একো হ'ব নালাগে, তথাপিও হৈ আছে, তথাপিও কিবা হ'লে ইনডাইৰেক্টলি ডাইৰেক্টলি আহি আছে। এতিয়া কি হৈছে, তাৰ লগত ড্ৰাগছটো তাৰ লগত বাঢ়ি গৈছে ন সেইমানটো। আমি মানে স্কুল মানে আপুনি এটা বস্তু হয় কি, আমাৰ এই প্ৰগ্ৰেম যিবিলাক যোনবিলাক কয় সেইটো হ'লে এটা পুষ্ট কৰে যে এইটো বেয়া হয়,

0: খালে কি হয়? আৰু এটা কথা কি, আমাৰ ল'ৰা ছোৱালীবিলাকে বহুতে ভাবে কি ধপাত খালে অকল আমাৰ কি লাং হয়, মুখৰ প্ৰব্লেম হ'ব, কিন্তু এইটো নহয়। ধপাতে অকল যে লাং কেঞ্চাৰ কৰে বা মা অৰেল কেঞ্চাৰ, মুখৰ কিবা আলচাৰ কৰে, এইটো নহয়। ধপাতৰ পৰা ডায়েবেটিছো হয়, ধপাতৰ পৰা প্ৰেছাৰো হয়, ধপাতৰ আন আন ৰোগো হয়। এই বস্তু বহুতে ইগন'ৰেঞ্চ কৰে। আৰু এটা কথা মানে কি, যে পেৰেণ্টছে স্মকিং যে কৰিলে, স্মকিং কৰাৰ লগে লগে কি হয়, এটা কথা গম পায় কোনোবা মাক বাপে, এটা কি হয়, যিমান আপুনি নিচাযুক্ত আছে স্মেলটো বহুত এট্ৰেক্টিভ হয়, খুব ভালে শুনি পেলাই। এতিয়া কি হয়, কোনোবা চিগাৰেট অহা মা বাপেকে যে চিগাৰেট বহুদিন খাই আহিছে, এটা গাত এটা স্মেল এটাহে নাই, ল'ৰা ছোৱালী সেইটো এট্ৰেক্ট কৰে, কিনো লৈছে, ইমান ভাল লাগিছে গোন্ধটো হৈ। তো আল্টিমেট সেইটো আমি এটা কওঁ, আমাৰ মানে স্মকিং যদি কেটেগৰি কওঁ, আমাৰ আমি যে কওঁ যে যোনে প্ৰথম সেৱন কৰে সেইটো কয় আমাৰ প্ৰাইমেৰী স্মকিং। এতিয়া যদি আপুনি আপুনি স্মোক কৰা নাই, আপুনি লগতে আছে, সেইটো হ'ল পেছিভ স্মকিং। আৰু এটাও আছে আপোনাৰ টাৰ্চেৰী, যোনটো কয় কাপোৰত লাগি থকা, আৰু সেই কাপোৰৰ স্মকিংটো আপোনাৰ তাত সৰু পাৰ্টিকল হয়, যোনটো আপোনাৰ সৰু ল'ৰা ছোৱালীবিলাকৰ এনেও খোৱা ৰাস্তাবিলাক সৰু হয়, তাৰ ভিতৰত সোমাই যায়, আৰু ফলত সেই বাকী বেমাৰো আৰম্ভ হয়। তো এইটো কথা
1: ডক্টৰ প্ৰহজ্যোতি বৰা, আপুনি খুব সুন্দৰকৈ কথাটো কৈছে যে অকল কেঞ্চাৰ বা কেঞ্চাৰটো অকল বুলি কোৱা বেমাৰ নহয়, এটা মাৰাত্মক বেমাৰ। তাৰ পৰা ঘূৰি অহাৰ ৰাস্তা এটা ফেজ পোৱাৰ পাছত সাধাৰণতে নাথাকে। গতিকে আজিকালি বহুত চিকিৎসা ওলাইছে বাৰু, তথাপিতো তেনেকুৱা ভয়ানক, আমি এতিয়াও আমাৰ মাজত এটা ভয়ানক বেমাৰ। তাৰ পাছতো জানি শুনি মানুহে বিভিন্ন ধৰণৰ ধপাত গ্ৰহণ কৰে, আপুনি যেনেকৈ ক'লে, লগতে অন্যান্য বেমাৰৰ কথা আছে। আৰু কি কি মাৰাত্মক বেমাৰ বা কেনেকুৱা ধৰণৰ ধপাতৰ যে ইল এফেক্ট বুলি কয়, যে বেয়া প্ৰভাৱ, সেই বিষয়ে অকণমান কওকচোন, যাতে যোনে শুনি আছে সি শুনি ভয় খাই যায়। এনেকুৱা ধৰণৰ এটা কথা হ'ব লাগে, আমাৰ উদ্দেশ্য হৈছে কি, আমি এৱেৰনেছ জেনেৰেট কৰিব খোজোঁ যে কি কি হ'ব পাৰে।
0: ঠিক আছে, তাৰ আগতে প্ৰথমতে কম ধপাত কি হয়। ধপাত আপোনাৰ আমি যোনটো সেৱন কৰোঁ টোবেকো, মানে যোনটো আছে, এটা হ'ল স্মোক, এটা হ'ল স্মকিং, যে চিগাৰেট ইউজ কৰি বা বেলেগ ধৰণৰ ইউজ কৰি কৰা হয়, আৰু এটা স্মোকলেছ, যোনটো আপোনাৰ মানে খৈনী হয় বা গুটকা হয় এইখিনি। এনেই আপোনাৰ যদি আমি চাওঁ ভিতৰত যে এনালাইচিছ কৰোঁ, তাৰে মেইনলি তিনিটা ইনগ্ৰিডিয়েণ্ট থাকে, এটা হ'ল নিকোটিন, এটা কাৰ্বন মন'অক্সাইড আৰু টাৰ। এতিয়া যোনটো আপুনি নিকোটিন থাকে, সেইটো আমি কিছুমান ক্ষেত্ৰত আমি মেডিকেলি ইউজ কৰোঁ, যোনটো আমি পিছত কম যেতিয়া কেনেকৈ আমি সেই নিকোটিন কেনেকৈ আমি এডিকশ্যন, কিছুমান কাৰোবাৰ যে ট্ৰিটমেণ্ট যোনটো আছে এডিকশ্যনৰ কাৰণে। তো কি হ'ল, আপোনাৰ নিকোটিন গম পাল, তাৰ লগত কাৰ্বন মন'অক্সাইড সমান আৰু তাৰ সমান পৰিমাণে থাকে। এতিয়া কোনোবা যে এটা চিগাৰেট লগে, তাৰ লগত বাকীটো আহি গ'ল নহয়, দহটা ল'লে কি, সিমান পাৰ্চেণ্টেজৰ আপোনাৰ তাৰো আহি কাৰ্বন মন'অক্সাইড, এই বাকী দুটা সবতচে বেছি কার্সিনোজেনিক। আর বাকি গোটা যে কার্বন মনোক্সাইড আপনার ব্লাড ভেসেল সুমাই যায়, তার ফলত কি হব, আপনার এট্রেস কোলেস্ট্রল বাড়ব, তারপর বিভিন্ন কোলেস্ট্রল এবার ব্লাডত সুমার লগে লগে আপনি গোপাল ব্লাড তো ফ্লো হয় একটা জায়গায় রুখি না থাকে, স্টেটিক নয়, আপনার সরু মানে আপনার এটা লাংসৰ পৰা গৈ পেলাই সম্পূৰ্ণ বডিত এফেক্ট কৰে। তাৰ লগে লগে সেইকাৰণে এফেক্টবিলাক পটককৈও লাগে, তাৰ লগত বস্তু ৰাখি পেলাই। তো মেইনলি মানে বস্তু হ'ল কি, এই ইনগ্ৰিডিয়েণ্ট কৰি পেলাই। আৰু এতিয়া দেখা গৈছে যে কাৰ্বন আপোনাৰ যেনেকুৱা, যেনেকৈ মই যিমান কেচেছ পাওঁ, যিকোনো কাৰণত যে ডায়েবেটিছ হয় বা হাইপাৰটেনশ্যন হয় বা এনি হাৰ্ট ডিজিজ, এনি নন ক্ৰনিক ডিজিজ, তাৰ লগত এটা কাৰ্বন আপোনাৰ চিগাৰেট স্মকিঙৰ, চিগাৰেট বা আপোনাৰ যোনটো ধপাতৰ এটা ক্লোজ, খুব এটা কয় যে এটা আমি যে প্ৰিভেনশ্যন বুলি কওঁ, আমাৰ থাকে আপোনাৰ এটা হ'ল প্ৰাইমৰ্ডিয়েল, প্ৰাইমেৰী, ছেকেণ্ডেৰী, টাৰ্চিয়েৰী, মানে প্ৰাইমেৰী মানে ভপাত লোৱাৰ আগত যোনটো স্কুল ষ্টেজ হয়, প্ৰাইমেৰী মানে এবাৰ বোলে মই গ্ৰহণ কৰোঁ তাৰ পিছত। চ' সেই বস্তুৰ ফ'কাছ, আৰু মানুহবিলাক যেতিয়াহে বেমাৰ হোৱাৰ পিছত চিম্পটমছ যেতিয়া দেখা নোপোৱা হয় বোলে গাটো বোলে মূৰ বিষালে, তেতিয়াহে আহে। আমি সেই এই বস্তুখিনি কেনেকৈ ফ'কাছ কৰোঁ পাৰোঁ, এইটো কথা এৱাৰনেছ, এইবিলাক যিমান খুব ভাল আমি প্ৰগ্ৰেমছবিলাক কৰোঁ, যোনটো ড্ৰয়িং হয় যে ল'ৰা ছোৱালীবিলাক আঁকিব দিওঁ বা চাইক্লিং কৰোঁ, বস্তুখিনি ফিজিক। আৰু একচুৱেলি কি হয়, আমি পেৰেণ্টছৰ এটা ডাঙৰ ৰোল আছে কি, আমি নিজে ৰোল মডেল হ'বই লাগিব। যদি আমি ল'ৰা ছোৱালী ভাল পাওঁ, যদি আমি ল'ৰা ছোৱালীৰ ভাল সমাজ এখন বিচাৰোঁ, আমি ফাৰ্ষ্ট ষ্টেজৰ পৰা আমি নিজে কৰিব লাগিব, নিজে ৰখাব লাগিবই লাগিব, নহ'লে কোনো উপায় নাই।
1: ল'ৰা ছোৱালী তাকেই ধৰক দেখিব বা শিকিব নিজৰ মাক দেউতাকৰ পৰা। এতিয়া যিটো কথা কৈছে, ইমান কৰাৰ পিছতো ধৰক আমি ধপাত খোৱাটো বন্ধ কৰিব পৰা নাই বা সংখ্যাটো আমাৰ দিনে দিনে বাঢ়ি গৈ আছে, ধপাত খোৱা মানুহৰ সংখ্যা গোটেই বিশ্বতে। প্ৰতি বছৰে ভিক্টৰ ৰাজকুমাৰ ডাঙৰীয়া এটা এটা থিম দিয়া হয়, এটা মূল মন্ত্ৰ দিয়া হয়, এইবুলিও এটা মূল মন্ত্ৰ দিয়া হৈছে, কৈছে যে আনমাস্কিং দ্য এপল, কাউণ্টাৰিং টবেক' এণ্ড নিকোটিন এডিকশ্যন। সেইটো কি বুজা অৰ্থ
2: নাই নাই কথাটো সেইটোৱে যে আমি টবেক আৰু নিকটিনে যিটো আমাৰ শৰীৰত যিটো প্ৰভাৱ পেলাইছে পেলায় বা পেলাইছে সেইটোৰ সেইটোৰ একদম গোটেই ভয়াৱহতাৰ বিষয়ে ভালকৈ মানুহৰ আগত খুলি কোৱা
1: কাউণ্টাৰ কৰা
2: তাৰ তাৰ প্ৰিভেণ্ট কৰিবৰ কাৰণে বা তাক

0: নিৰ্মূল কৰিবৰ কাৰণে যিখিনি আমি ষ্টেপ ল'ব লাগে, যিখিনি খোজ ল'ব লাগে, সেইটো বিষয়ে মানে গোটেই কথাখিনি। এতিয়া এতিয়া আমাৰ কথাটো হৈছে কি, এতিয়া এতিয়া বিশেষকৈ দেই আমি বহুতকেইটা স্তৰৰ মাজেদি কথাবিলাক চলি আছে, ৱৰ্ল্ড টপিকতে এদিন মনোৱা হয়, কিন্তু আচলতে এদিন সজাগতাই কেতিয়াও এটা কাম কেতিয়াও এটা ৰূপ সিদ্ধি কৰিব নোৱাৰে। 365 দিনে লাগিব লাগিব, এক ছেকেণ্ডৰ কাৰণে হ'লেও। তো সেই বস্তুটো কিমানজনে কৰিব পাৰে বা কিমানৰ সময় আছে, এই ক্ষেত্ৰত আমি পথিকে সদায় এই যত্ন কৰি আহিছোঁ যে বিভিন্ন সময়ত মানে এটলিষ্ট দিনটোত এবাৰ হ'লেও ধপাতৰ বিৰুদ্ধে এবাৰ কাৰোবাক সজাগতা কৰাটো, সেইটো নিয়ম এটা বনাই লৈছোঁ। গতিকে মই ভাবোঁ যে প্ৰত্যেকজন নাগৰিকৰ, প্ৰত্যেকজন দেউতাকৰ বা মাকৰ এটা নৈতিক দায়িত্ব হিচাপে পালন কৰিব লাগে যে তেওঁলোকে ঘৰৰ পৰা ওলাওঁতে ঘৰৰ নিজৰ পৰিয়ালটোৰ বাহিৰেও কাৰোবাক বাটত যদি এজন কাৰোবাক পায় তেওঁক ব্যৱহাৰ কৰক নকৰক পাৰ্থক্য, তেওঁ আপুনি দেখিছে তেওঁ খাইছে, খাওঁতে এবাৰ তেওঁক এবাৰ কাণত শুনাওক যে এইটো বস্তু ভাল নহয় নেখাবিও বোপা, তো এদিন কওক, চাৰিদিন গ'লে হয়তো তেওঁ পাঁচ নম্বৰ দিনাখনি তেওঁৰ সন্মুখত নেখাব পাৰে, আৰু এবাৰ এজনৰ সন্মুখত নেখালে তেওঁ পিছৰ পৰা সেই অভ্যাসটো কৰিবও পাৰে। তো সেই অভ্যাসটো আমি কৰিব লাগিব, আৰু যিহেতু ইয়াৰ ভয়াৱহ কথা আছে, আৰু আটাইতকৈ সহজ, আপুনি চিগাৰেট এটা খালে কোনোবাই দেখিব আপোনাক কিবা এটা ক'ব, কিন্তু গুটকা পেকেটটো আপুনি যদি খাই থাকক আপোনাৰহে নিজৰ হৈছে, গোন্ধটো কোনেও পোৱা নাই, ধোঁৱাটো কোনেও পোৱা নাই।
1: এইখিনি মই সেইটো কথা সুধিব খুজিছো যে যিটো ধপাতৰ বিভিন্ন ৰূপ আছে, আপুনি যদি চিগাৰেটতো আহে,
0: গুটকা আছে,
1: বেলেগ ধৰণৰ পেকেটতো আহে, যিটো গুটখাৰ কথা কৈছে, বা আমাৰ চাধাটো
0: চাধাটোতে
1: পৰিব, তেনেকুৱা ধৰণৰ বিভিন্ন ফৰ্ম আছে, ৰূপ আছে তাৰ, আপোনালোকে পাই থাকে, তেনেকুৱা মানে উদ্ধাৰ কৰে বেলেগ বেলেগ বেলেগ ধৰণৰ, কেনেকুৱা ধৰণৰ আছে মানে?
0: এতিয়া সেইটোৱে কৈছো, তাৰমানে এতিয়া অলপ আগতে ডক্টৰ পৰশে কৈছে যে এই যে স্মোকলেছ এণ্ড স্মোক, যিটো ধোঁৱাযুক্ত আৰু ধোঁৱামুক্ত, ধোঁৱাযুক্ত যিটো হৈছে যিবিলাক চিগাৰেট বা হুক্কা বা এনেকুৱা জাতীয় যিবিলাক যিবিলাক জ্বলাই পেলাই পুৰি পেলাই তাৰ ধোঁৱাটো সেৱন কৰা হয়, যিটো চিধা মানে আমাৰ হাওঁফাওঁত ক্ৰিয়া কৰে, আৰু যিটো ধোঁৱামুক্ত হয় সেইটো গুটকা চাদা খৈনী বা এনেকুৱা ধৰণৰ যিটো মিক্সিং কৰি পেলাই কৰা হয়, সেইটোত কি কৰে, সেইটোত আকৌ সেই ধোঁৱাযুক্তকৈ বেছি ডেঞ্জাৰাছ। সি কেনেকৈ ডেঞ্জাৰাছ, সি মুখত দিয়াৰ লগে লগে সি মুখ অকল মুখগহ্বৰে নহয়, সি তেজৰ ৰক্তকণিকাই দি গোটেই শৰীৰৰ প্ৰত্যেকটো অংগলৈ সি মানে সঞ্চাৰিত হয়, আৰু ইয়াৰ প্ৰভাৱটো চিগাৰেটতকৈ বেছি।
1: এইখিনি আমি ডক্টৰ পৰহজ্যোতি বৰাৰ পৰা জানিব খুজিম, এগৰাকী এক্সপাৰ্ট হিচাপে, যিহেতু ফেমিলি মেডিচিনৰ তেখেতৰ লগতে ডায়েবেটলজিষ্ট, আপুনি কি কেনেকুৱা ধৰণৰ পেচেণ্ট পাই থাকে বাৰু, এনেকুৱা যি ধপাত গ্ৰহণ কৰি আহে, যি বেমাৰৰ মাত্ৰাটো বঢ়াই দিয়ে, অধিক বঢ়াই দিয়ে?
2: চ' কথাটো কি হ'ল, আমি সেই ধপাতৰ কথা কৈ আছোঁ, তাৰ আগতে প্ৰথমতে বুজিব লাগিব যে এডিকশ্যন মানে কি, এডিকশ্যন কেতিয়া গম পাওঁ মই এডিক্টেড হৈছোঁ, কেতিয়া গম পাওঁ যে মই এবিউজ হৈছোঁ, আৰু তাৰ লগতে মই আৰু এটা কথা ক'ম, কেনেকৈ আমি আমাৰ মেডিকেলি আমাৰ কি কি ট্ৰিটমেণ্ট আছে। তো প্ৰথম কথাটো হ'ল এবিউজ মানে কি হয়, যেতিয়া কোনোবা বোলে দহটা বহুত চিগাৰেট খোলে, বোলে এটা এটা নহয় বোলে দহটা খাই দিলোঁ এদিনৰ কাৰণে, কিন্তু এডিকশ্যন আমি যোনটো কওঁ যেতিয়া হয় মানে কণ্টিনিউৱাছলি বহুত দিনৰ পৰা লৈ আছে, তাৰ লগতে তেওঁ গম পালে যে কোনোবা লগৰ এজন মানুহ এজনে ক'লে যে চিগাৰেট নাখাবি, তেওঁ এৰিব মন গৈছে, কিন্তু তেওঁৰ ফিজিকেল ডিপেণ্ডেঞ্চ আহিছে, মোৰ মাথা বিষাইছে, মই থাকিব নোৱাৰো, মোৰ হাত কঁপিছে, সেইটোৱে সেইটো প্ৰথম হ'ল গম পাইছে মানে বহুত দিনৰ পৰা লৈ আছে, ছেকেণ্ড দ্বিতীয়টো হ'ল কি আপোনাৰ মন গ'লেও মই এৰিব পৰা নাই কাৰণ মোৰ ফিজিকেল নিদিছে, আৰু এটা হৈছে কি কিবা দেখিলে ৰাতি হ'ল মোৰ ক্ৰেভিং এটা আহিছে মই থাকিব পৰা নাই, তো সেইটো হ'ল আপোনাৰ মেইনলি হ'ল আপোনাৰ টবেকৰ আপোনাৰ যোনটো এডিকশ্যন বুলি কৈছে, যেতিয়া বহুত দিনৰ পৰা হৈ আছে তেতিয়া আমি ক'ম যে তেওঁ টবেকৰ বা যিকোনো এডিকশ্যন হৈ গৈছে। এইটো কি হয়, এতিয়া কথাটো কি হয়, আমি এনেকুৱা পেচেণ্টবিলাক পাওঁ বহুতে, যে বহুতে ট্ৰাই কৰে যে এতিয়া যেনেকৈ মই ক'লোঁ যে মোৰ তাত আপোনাৰ ডায়েবেটিছৰ পেচেণ্ট আহে, তাৰ লগতে থাকে যে তেওঁলোকে টবেকটো লৈ গ্ৰহণ কৰে বা চিগাৰেট স্মকিং বা স্মকলেছ, তেওঁ কয় যে ছাৰ এতিয়াতো কি কৰোঁ মই এৰিব পৰা নাই, কাৰণ ইচ্ছা থাকিলে এৰিব পৰা নাই, কিন্তু প্ৰথম কথা কি হ'ল, কাৰোবাৰ যদি ইচ্ছা আছে আমাৰ ট্ৰিটমেণ্ট আছে, আমাৰ যোনটো এৰিবলৈ ইচ্ছা ট্ৰিটমেণ্ট আছে, আমি বহুত ধৰণে দিওঁ, যেনেকৈ এটা আমি ইউজ কৰোঁ কমনলি আমি নিকোটিন ৰিপ্লেচমেণ্ট থেৰাপি, মানে আপোনাৰ কোন প্ৰথমতে যে কৈছোঁ আপোনাৰ এটা এটা এটা যোনো খৈনী বা গুটকাত বা এটা চিগাৰেটত তিনিটা বস্তু থাকে, এটা নিকোটিন, এটা থাকে আপোনাৰ কাৰ্বন মনোঅক্সাইড আৰু টাৰ, চ' আমি কি কৰোঁ তেওঁলোকৰ যিহেতু তেওঁলোকৰ ফিজিকেল ডিপেণ্ডেঞ্চ হৈছে, তেওঁলোকক আমি দিওঁ নিকোটিনেই দিওঁ কিন্তু বেলেগ ফৰ্মত, যোনটো আমাৰ লেছ, এইটো আমি খুব এটা চিম্পল টাৰ্মত কওঁ হাৰ্ম ৰিডাকশ্যন, যে তেওঁ কাৰণ কি হয় এজন মানুহ ঘপাঘপ এৰাব নোৱাৰোঁ কাৰণ বহুত দিনৰ পৰা লৈ আছে, তো আমাৰ সেই ট্ৰিটমেণ্ট অপশ্যনছবিলাক আছে, আমি সেই নিকোটিন ৰিপ্লেচমেণ্টে দিওঁ, কিছুমান আমাৰ লজেন্স ফৰ্মত দিওঁ, চকলেট চুইংগাম, তাৰো কি হয় কথাটো কি হয় বহুতে ফাৰ্মাচীবোৰ গৈ ডাইৰেক্ট ট্ৰাই কৰে যে নিকোটেক্স দিব নাই, কিন্তু কি হয় বহুতে গম নাপায় যে নিকোটেক্সটো কেনেকৈ ল'ব লাগে, এটা প্ৰচেছ আছে যে প্ৰথমতে খোৱাৰ আগতে মুখ

0: কুলুকুলু কৰিব লাগে, তাৰপিছত অলপ চুইংগাম নিচিনা যোনটো কমলি পায় চুবোৱা চুবাৰ পিছত কিমান দেৰি ৰখাব লাগে, তাৰপিছত কি কি কৰিব লাগে, সেইকাৰণে কি হয় কাৰোবাৰ যদি একচুৱেলি ইচ্ছা আছে, যদি কোনোবাই ইচ্ছা আছে, আমাৰ খুব আমাৰ আমাৰ ডিফাৰেণ্ট আমাৰ মেডিকেল কলেজ বা স্বাস্থ্যত আমাৰ এটা ডিপাৰ্টমেণ্ট আছে নিউৰোচাইকিয়াট্ৰি আৰু ডি এডিকশ্যন, তেওঁলোকৰ তাত সম্পূৰ্ণ এই এই ক্ষেত্ৰত বিৰাট এক্সপাৰ্ট কিছুমান আছে আৰু তেওঁলোকে এই প্ৰচেছটো শিকাই দিয়ে। আৰু এতিয়া সেই যেতিয়া সেই মানুহজনে যেতিয়া এই প্ৰচেছটো পাব আৰু ফিল গুড পাব, অ'কে মই ৰিপ্লেচমেণ্টটো পালোঁ লাহে লাহে, আৰু কি হ'ল যিমানে নহয় এটলিষ্ট এটা কথা কওঁ যে এই নিকটিন ৰিপ্লেচমেণ্ট থেৰাপি বা যিখিনি দিয়া হ'লে মানুহজনে এটলিষ্ট নিকটিনটো পাইছে, অঁ এটা কথা গম পাওঁ যে কিছুমান ক্ষেত্ৰত পাইছে, কিন্তু এই যে বাকী হাৰ্ম ৰিডাকশ্যন যে ল'ৰা ছোৱালী দেখুওৱা পিকচাৰটো, সেইখিনিৰ পৰা আমি মানে এটা সমাজত এটা যোনটো কয় যে, আৰু মই এইটো ক্ষেত্ৰত বহুত পেচেণ্ট যিমানখিনি ট্ৰিট কৰিছোঁ বা মোৰ নিচেই চাইকিয়াট্ৰিষ্ট হয় যিখিনি ট্ৰিট যিখিনি পাইছোঁ মানে একচুৱেলি হেল্প কৰে, কিন্তু তাৰ লগতে প্ৰথম কি মানুহজনৰ ইচ্ছা হ'ব লাগিব, যে নিজৰ নিজৰ ইচ্ছা যেতিয়ালৈকে নাহে আমি কোনো কোনো মানুহে আপুনি কোনো মনৰ পৰা আহিব লাগিব কথাটো।
1: তেনেকুৱা ধৰণৰ আপুনি যিটো কথা কৈছে যে চিকিৎসা আছে ডি এডিকশ্যনৰ কাৰণে, আৰু আমাৰ যিবিলাক চৰকাৰী চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয় আছে তাতো এই ব্যৱস্থা নিশ্চয় এতিয়া আমাৰ চৰকাৰী মহাবিদ্যালয় হৈ গ'ল, বিভিন্ন ডিষ্ট্ৰিক্টত হৈছে, গতিকে যাৰ ইচ্ছা আছে তেওঁলোক আহিব পাৰে, এই চিকিৎসা গ্ৰহণ কৰিব পাৰে। এইদৰে আপুনি কথাটো কৈছে যে ইচ্ছাৰ কথাটো এনেকৈ কৈছে ভিক্টৰ ৰাজকুমাৰ, আপুনি তেনেকুৱা মানুহ দেখি থাকে ৰাস্তাই পথাই কথা বোলে উদ্ধাৰো কৰে তেনেকুৱা মানুহ, আমি জানো এই বিষয়ে, গতিকে ধৰক এই মানুহখিনি কিয় এৰিব নোৱাৰে, যিখিনি জনা শুনা মানুহ তেওঁলোকে নিজে ইচ্ছা কৰি আহিলে, কিছুমান নাজানেই, ধৰক তেনেকুৱা পঢ়া শুনা অকণমান কম আছিলে, কামটো তেখেতসকলৰ বৰ কষ্টকৰ কাম, এনেকুৱা ধৰণৰ বস্তু খালে অকণমান গাটোত বল পোৱা যেন পায় তেনেকুৱা আছে ধৰক, এইবিলাকতো আচলতে এটা ভ্ৰান্ত ধাৰণা, তেনেকুৱা কেনেকুৱা মানুহ পায় আপোনালোকে ধৰক?
2: আচলতে ভ্ৰান্ত ধাৰণা বুলি নকওঁতে এইটো একচুৱেলি নেগেটিভ কোৱা নিচিনা হ'ব, গুটকা আপুনি আপোনাৰ যদি ভোক লাগি আছে আপুনি ধুনীয়াকৈ খাই আছে নহয়, এতিয়া আপুনি খাই আছে আপোনাৰ একো অসুবিধা নাই, কিন্তু আপুনি যেতিয়া গুটকা খাবলৈ ল'ব, গুটকা পেকেটৰ বাহা ধৰিলে মই কৈ আছোঁ, আপুনি দিনটোত এটা পেকেট যদি খায় আপুনি পিছদিনাখনিৰ পৰা আপুনি খাবলৈ বাধ্য হৈ গ'ল, আপুনি যদি ৰাতিপুৱা দুবাৰ দুটা পেকেট খায় আপুনি সন্ধিয়ালৈকে সন্ধিয়ালৈকে কাম কৰি থাকিব, আপুনি ভাত নাখালেও চলিব, মানে এপেটাটো সলনি কৰি দিয়ে। এজন কৰ্মী মানুহ ছাপ'জ তেওঁৰ ভোক লাগিছে, দিনটোত 200 টকা খানা খায় ৰেগুলাৰ, তেওঁ যেতিয়া 100 টকাত খানাটো বা 50 টকালৈ আহি সীমিত হ'ল, এবাৰ খানা খালে হৈ গ'ল, তেওঁ এবাৰ খালে আৰু দিনটো তেওঁ গুটকা খাই থাকিলে তেওঁ ভোকটো নাইকিয়া কৰি দিয়ে তাৰমানে, গতিকে তেওঁ ভাবে নিজক ভাবে যে মই কৰ্মক্ষমতা মোৰ বাঢ়িছে, মই নোখোৱাকৈ মই কাম কৰিব পাৰোঁ, আচলতে তেওঁ নিজৰ দেহাটো আচলতে এটা বেয়া দিশলৈ গতি কৰাই আছে, কাৰণ যেতিয়া এপেটাইট মানে ভোকটো নাইকিয়া হৈ যায় তেওঁ শৰীৰটোৰ এবজৰ্বেশ্যন কেপাচিটি তেওঁৰ গেষ্ট্ৰিকৰ যিটো আমাৰ চিটি নৰ্মেল গেষ্ট্ৰিকৰ প্ৰব্লেম থাকে সেইখিনি সম্পূৰ্ণ বাঢ়ি গুচি যাব তেওঁ, গতিকে বিভিন্ন ধৰণৰ বেলেগ বেলেগ সমস্যা আহি যাব যিটো তেওঁ নাভাবে, তেওঁ ভাবে মাত্ৰ কি মই গুটকা পেকেট খাই দিলোঁ গতিকে মোৰ একদম মই শক্তি পাইছোঁ ধুনীয়াকৈ কাম কৰি থাকিব পাৰোঁ, আৰু আচৰিত ধৰণে মই তেনেকুৱা মানুহ পাইছোঁ দিনটোত একো নাখায় অকল গুটকা খাই পেলাই দিনটো চলাই থাকে, তাৰপিছত কয় যে এইটোৱে মেইন বস্তু আমি আৰু দৰকাৰ নাই, ইয়াৰ যোৰহাটৰ মানে গুৱাহাটীৰ পৰা গাড়ী চলাই অকল এক পেকেট দুটকা খাই পেলাই ঘূৰি পাই যায়গৈ, দুই পেকেট খাই পেলাই বাটত একো চাহো নাখায়, কাৰণ কেলে আমাৰ ডেড বডি চাৰ্ভিচ এটা কেৰিং চাৰ্ভিচ এটা আছে, তাত মই ড্ৰাইভাৰসকলক দেখোঁ অকল গুটকা আৰু চিগাৰেট খাই পেলাই একদম পাই যায় ঘূৰি ফুৰি আহে, কেলে নহয় বুলি এতিয়া আমাক এনাৰ্জি দিয়ে টোপনি নধৰে, বোলো আচৰিত কথা, ফলত তেওঁৰ যি অসুবিধা হৈছে তেওঁ কিন্তু অনুভৱ কৰা নাই, তেওঁ যেতিয়া অসুবিধাটো বেছি হ'ব তেতিয়াহে তেওঁ গম পাব যে আচলতে তেওঁ কি ভুল কৰি আছে,
1: তাৎক্ষণিক হয়তো তেনেকুৱা হয় ধৰিব পৰা ধৰণৰ অসুবিধা নহয় কিন্তু ভৱিষ্যত সময়ত নিশ্চয় হ'ব ক্ষতি হ'ব নহয় জানো ডক্টৰ পৰহজ্যোতি বৰা?
0: যোনটো আপোনাৰ মই আগতে ক'লো যে প্ৰাইমেৰী প্ৰিভেনশ্যন, যোনটো আমি কি হওঁ আমাৰ প্ৰিভেনশ্যন, সেই মানুহে যেতিয়া আমাৰ তাত আহে অলৰেডি লেট হৈ যায়, অলৰেডি মোৰ তাত যোনখিনি পেচেণ্ট আহে যোনখিনি আহে কয় যে মোক ছাৰ গিলিব পৰা নাই, তো গিলিব পৰা নাই মানে আপোনাৰ অৰেল কেঞ্চাৰ ফাৰ্ষ্ট চাইন, সিনাই গৈছোঁ ফাৰ্ষ্ট চাইন তাতে আহে, কিন্তু বহুত দিনৰ পৰা বোলে 20 বছৰৰ পৰা মই বোলে ধপাত সেৱন কৰি আছোঁ, গম নাপায় ন, আৰু কিয় প্ৰব্লেমবিলাক কি হয় আপোনাৰ যিহেতু ক'লে মনত নাৰ্ভত লাগি যায় ন, যে নাৰ্ভছবিলাক কাম নকৰা হৈ যায় অলৰেডি, তেওঁলোকে চেঞ্চৰবিলাক কাম নাই, যেনে গাড়ী এখন আমি গম পাওঁ বেক গিয়াৰ মাৰিলে যে ছিগনেল দিয়া লগে বাজি গ'ল টিউ টিউ টিউ টিউ, যেতিয়া সেই ছিগনেল দিয়ে আমি গম আমিতো খুন্দি আমি দিম, সেনেকুৱা আপোনাৰ কি হয় মানে টবেকো ধপা যিকোনো বস্তু আপোনাৰ নাৰ্ভছবিলাকৰ যদি এফেক্ট হৈ যায় ডেমেজ হৈ যায় তেতিয়া আল্টিমেটলি গমেই নাপায় তেওঁলোক যে হয়, সেইকাৰণে আমি পুষ এইবিলাক প্ৰগ্ৰেমবিলাক পুষ্ট কৰি থাকিলে যেতিয়া আমি কৈ থাকোঁ যে এইখিনি এনেকুৱা হয় এনেকুৱা বা দেখি শুনি বা বস্তুখিনি বা তাতে কৰি পেলাই সমাজখন, কিন্তু কি হয় আপুনি এতিয়া বৰ ভয় লাগে আৰু কিমান বাঢ়ে নাজানো, এতিয়াতো এনেকুৱা ষ্টেটিষ্টিক্স কয় যে ধপাতৰ কাৰণে আমাৰ আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত আউট অফ আমি 3 জন মানুহ আছে 3 জনৰ 1 জন কেঞ্চাৰ হ'বই, ইমানে ইমানে হেনেকে কেন্সার হসপিটেলো বাড়িছে যে আপোনাৰ ডিমান্ড ইনটু সাপ্লাই। এটা মই কিছুমানক সুধো যে মানুহক সুধো যে আমাৰ যে কেন্সার হসপিটেল বাঢ়ি আছে

0: ভাল নে বেয়া, কিন্তু কোনোবাখিনি ইনডাইৰেক্টলি মই যদি কওঁ, নিজে ফিজিচিয়ান হিচাপে কওঁ যে এইটো আমি ডিমাণ্ড যে কৰোণা কোভিড হস্পিটেল বঢ়া মানে কি থাকে ইনডাইৰেক্টলি বাঢ়িছে মানে পেচেণ্ট বাঢ়িছে, পেচেণ্ট বাঢ়াৰ কাৰণে তাৰ ছাপ্লাই, সেই বস্তুখিনি এটলিষ্ট ফ'কাছ কৰিব লাগে যে পেচেণ্ট বাঢ়ি হস্পিটেল বাঢ়িছে মানে কিবা এটা ডাঙৰ কাৰণ হৈছে, নহ'লেতো এনেই হস্পিটেল নাপায় নহয়।
1: হয় হয়, আপুনি ভাল এটা কথাই আপুনি ইংগিত দিছে ভিক্টৰ ৰাজকুমাৰ, আপোনালোকেতো এই ক্ষেত্ৰখনত কাম কৰি আছে, সজাগতাৰ নামত কাম কৰি থাকে। এতিয়া ধৰক বিভিন্ন কথা এখেতে এবাৰ মেনশ্যন কৰিছিলে ডক্টৰ বৰাই, যে এশ মিটাৰ ভিতৰত স্কুল আছে তাত বিক্ৰী কৰিব নোৱাৰে, কিন্তু আমি তেনেকুৱা দেখোঁ যে আছে এশ মিটাৰ নহয় তাৰ ভিতৰতে আছে, গুটখা অন্তত পায়, আৰু এই তেৰ বছৰ পোন্ধৰ বছৰ
2: জিলা প্ৰশাসনৰ আৰু একচুৱেলি কটা 2003 চনৰ আইন আছে, সেইখনৰ মতে বহুতকেইটা মূল ধাৰা কিছুমান দি দিছিলে, যিকোনো শিক্ষানুষ্ঠানৰ এশ গজ ব্যাসাৰ্ধৰ ভিতৰত কোনো এনেকুৱা ধৰণৰ ধপাতজাতীয় সামগ্ৰী বিকিব নোৱাৰে বা কোনোবাই সেৱন কৰিব নোৱাৰে। এতিয়া কি হৈছে, আমি এই সজাগতাটো চলি থকা হৈছে, কিন্তু ঘটনাটো হৈছে, মই অলপ আগতে যিটো কথা ক'লোঁ, কিছুমান মানুহ এনেকুৱা আছে যি আমি মুখেৰে কৈছোঁ নালাগে, কিন্তু আমি ভিতৰৰ ফালৰ পৰা আমি নিজে কিন্তু ব্যৱহাৰ কৰি আছোঁ, আৰু সেইটোৰ সংখ্যাটো প্ৰায় 60%, মানে আমি নেলাগে বুলি আনক কৈছোঁ কিন্তু নিজেই কৰি আছোঁ। তো সেইটো 60% যেতিয়া হৈ গ'ল, সেই 60%ৰ যেতিয়া ঘৰ মাছখনত থাকিব, বাকী 40% পৰা 20% তাৰ পৰাই টানি লৈ আহিলে নে, তাৰমানে 80% হৈ গ'ল, তাৰমানে সমাজখনত কাম কৰি আছে 20%, তো 20%ই 80%ক টাৰ্গেট কৰিব লগা হৈছে, সেইকাৰণে সমস্যাটো বাঢ়ি বাঢ়ি গৈ আছে। আৰু কি 80-90 হ'ব, আমাৰ আইন আছে, দুৰ্ভাগ্যবশতঃ মানে ক'ব লাগিব চৰকাৰৰ যিটো আছে নেশ্যনেল টবেক' কণ্ট্ৰল চেল, অসমত আছে ষ্টেট টবেক' কণ্ট্ৰল চেল, আৰু প্ৰত্যেক জিলাতে ডিষ্ট্ৰিক্ট টবেক' কণ্ট্ৰল চেল আছে, কিন্তু মানে মই নাজানো কেনেকুৱা ধৰণে তেওঁলোকে কিমান কাম কৰিবলৈ সক্ষম হৈছে। কাৰণ কেলে যিকোনো ক্ষেত্ৰত যেতিয়া আমি যোৱা যায়, কোনোবা এজন কাৰোবাৰ ওচৰলৈ যাবলৈ হ'লে কিবা এটা মাধ্যম লাগিব, সেই মাধ্যমটো তেওঁলোকৰ হাতত কিছুমান ক্ষেত্ৰত বান্ধ খাই থাকে, গতিকে সেই বান্ধ খাই থাকে। এতিয়া আমি জানো ধপাতজাতীয় সামগ্ৰী সম্পূৰ্ণ নিষিদ্ধ, এইবাৰতো ৰিজলিউশ্যন ওলাইছে বোলে গভৰ্ণমেণ্টে, তথাপিও তেনেস্থলতো আপুনি প্ৰত্যেকটো আপুনি দোকানত চক মুক্তভাৱে বিকি আছে, শিক্ষানুষ্ঠানৰ 100 গজৰ বাহিৰত বিকি আছে, পুলিচক সম্পূৰ্ণৰূপে দিয়া আছে দায়িত্ব, আৰু প্ৰশাসনৰ যিসকলে এই চেলটো চায়, আৰু স্কুলখনৰ প্ৰত্যেকজন প্ৰধান শিক্ষকৰ সেইটো আছে যে যি তেওঁলোকৰ যদি ব্যাসাৰ্ধৰ ভিতৰত কোনোবা দেখে চিধা যদি ফাইন লগাব পাৰে আৰু স্কুল দোকানখন উঠাই লৈ যাব পৰাকৈ প্ৰশাসনক কমপ্লেইন কৰিব পাৰে। কিন্তু কেইখন স্কুল আছে সেইটো কমপ্লেইন কৰিছে, নকৰে, কাৰো সময় নাই। চ' সেই সময় নাইকিয়া, কাৰণ আমি মানে শুনিবলৈ বেয়া হৈছে, চবেই ৰেকৰ্ড বনাবলৈহে থকা নিচিনা লাগে, মানে ডাটাবেছ বনাব লাগে, ৰেকৰ্ড বনাব লাগে, আচল ছচাইটিত কি হৈ আছে কাৰো সময় নাই,
1: অকল এজনে
2: এজনে কৰা কাম নহয়,
1: এইটো সমূহীয়াভাৱে সকলোৱে মিলি কাম কৰিব লাগিব, কেইবাগৰাকী মানুহ, কেইবাটাও সংস্থা তাত
2: থাকিব লাগিব,
1: চৰকাৰী বেচৰকাৰী
2: সকলোৱে
1: কৰিব লাগিব। এতিয়া আমাৰ যি নিৰ্ধাৰিত সময় আজি অনুষ্ঠান প্ৰায় শেষ হ'বৰ হৈছে, এতিয়া মই ডক্টৰ পৰশজ্যোতি বৰাৰ ওচৰলৈ আহিব খুজিছোঁ, এগৰাকী এক্সপাৰ্ট হিচাপে আপুনি যিটো পেচেণ্ট পাই থাকে, চাই থাকে, কি বুলি আপুনি ক'ব যিসকলে শুনি আছে আজিৰ অনুষ্ঠান, তেওঁলোকক কি বুলি কি বাৰ্তা দিব খুজিব, কেনেদৰে আমি এখন ধপাত মুক্ত সমাজ, যদিও সম্পূৰ্ণৰূপে মুক্ত নহয়, তাৰ সংখ্যাটো আমি অন্তত কমাব পাৰোঁ।
0: প্ৰথম কথা এইটোৱে ক'ম যে টবেক যিমানে নহয়, যিমানে আপোনাৰ এক্টৰ এক্ট্ৰেছে প্ৰমোট কৰে, য'তে প্ৰমোট কৰে, এইটো এটা বেয়া বস্তু হয়। আমি সৰুৰ পৰা শিকিছোঁ যে বেয়া বস্তু ল'ব নালাগে, প্লাছ যদি যেতিয়াহে মনত আহে যে এই বেয়াৰ পৰা আৰু কি হয়, আমাৰ বহুত কাম আছে পৃথিৱীত, বহুত, আৰু পৃথিৱীখন ধুনীয়া হয়,
1: ধুনীয়া হয়,
0: আমি যেতিয়া মনত কৰোঁ যে, আৰু সেই পৃথিৱীখন ধুনীয়া পৃথিৱীখন চাবলৈ কাৰণে আপুনি এটা কাৰোবাৰ কাৰো সহায় ল'ব নালাগে, কাৰণ আহিছোঁ অকলে, যাম অকলে, সেই অকলে যাব ৰাস্তাৰ কাৰণে, অকলে এটা অকল যাত্ৰী হয় ন, মই অকলে আহিছোঁ যাত্ৰী কাৰণে, তাৰ কাৰণে আৰু কি হয়, যিহেতু গম পাওঁ, আৰু সেই নিজৰ এতিয়া ছাপ'জ মই সৰু ল'ৰা ছোৱালী কৰোঁ যে বহুতৰ থাকে যে মোৰ এইম থাকে, মোৰ এইম ইন লাইফ থাকে, মোৰ এইটো হোৱাৰ কাৰণে, যে মোৰ ইচ্ছা আছে এষ্ট্ৰনমাৰ হোৱা, মোৰ নিজৰ ইচ্ছা আছে সৰুতে, ডক্টৰ হ'লেও বেলেগ কথা, ইচ্ছা আছে সৰুতে দেখা পাওঁ এষ্ট্ৰনমাৰ হ'বলৈ, কাৰণ তাৰ কাৰণে আমি ফিজিকেলি ফিট থকাও ইম্পৰ্টেণ্ট, এই ফিজিকেল ফিটনেছ যদি ইচ্ছা আছে নিজৰ, যদি মোৰ ডাঙৰ এজন মানুহ হ'ব ইচ্ছা আছে, মই এই ধপাতৰ পৰা দূৰ থাকিবই লাগিব, যদি মোৰ এবাৰ বেমাৰ লাগে, যদি মোৰ এবাৰ ডায়েবেটিছ লাগে, কেতিয়াও এইবিলাক ক্ৰনিক ডিজিজ কেতিয়াও ঠিক নহয়, আপোনাৰ লাইফ, আপোনাৰ যোনটো ইচ্ছা আছে সেইটো ভাঙিবই এই বস্তুখিনি, তাৰ কাৰণে কি হয়, যদি এতিয়াই কথা কওঁ যে প্ৰথম হ'ল, যদি কোনোবা লোৱা নাই নল'ব, কোনোবা ষ্টাৰ্ট কৰিছে, যদি কাৰোবাৰ এৰিব আছে নিজে এৰিব পাৰিলেতো খুবেই ভাল, নহ'লে আমাৰ তাত আহক, আমি সহায় কৰিম, নহ'লে তাৰ

0: পিছত যদি কোনোবা প্ৰব্লেম পাই আছে ধপাত লোৱাৰ কাৰণে এতিয়াও আছে সময় সময় সদায় সময় সদায় থাকে সময় সময় আছে নিজৰ ইচ্ছা থাকে আমি বেলেগ ষ্টেজ থাকিম ৰখাব পাৰিম বা কাৰোবাৰ যদি অলৰেডি কিবা বেমাৰ হৈ ডেমেজ হৈ গ'ল তাৰপিছত যিমানখিনি এটলিষ্ট প্ৰিভেণ্ট ফাৰ্ডাৰ ডেমেজ ৰখাব পাৰিম ন বস্তুটো তো এইটো কাৰণে ধপাতৰ পৰা দূৰত থাকক আৰু ডিফাৰেঞ্চ এইটো কওঁ যে ভাল থাকক হেল্ডি থাকক আৰু এটা সুখী জীৱন যদি যাপন কৰিব আছে আমি ধপাতৰ পৰা দূৰত থাকিব লাগিব আৰু আমি সকলোৱে যে আমি বিচাৰোঁ যে ধপাতমুক্ত ভাৰত আৰু ধপাত
1: সুন্দৰকৈ ডক্টৰ পৰশজ্যোতি বৰাই কৈছে সামৰণি মাৰিছে অশেষ ধন্যবাদ আপোনাক আহিলে আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় কথা ক'লে আমি আশা কৰিছোঁ এখন আটাইয়ে যে এখন ধপাত মুক্ত সমাজ আমি গঢ়ো তাৰ প্ৰচেষ্টা আমি নিজৰ লগতে আনৰ বাবেও ৰাখোঁ
2: হয়
1: অশেষ ধন্যবাদ আজিৰ এই অনুষ্ঠান ভাগ লোৱাৰ বাবে নমস্কাৰ
2: নমস্কাৰ
0: নমস্কাৰ

0: পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠান।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আধুনিক গীতৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকলে আধুনিক গীত শুনে আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মিতা দিদিৰ কণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আৰম্ভ কৰিছোঁ অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। আজিৰ অনুষ্ঠানটি সজাইছোঁ সুমন কল্যাণপুৰৰ কণ্ঠৰ কেইটিমান গীতেৰে। পুনতেই শুনক। চিকমিক বিজুলী ছবিখনৰ এটি গীতটিত কণ্ঠদান কৰিছে সুমন কল্যাণপুৰৰ সৈতে ভূপেন হাজৰিকাই।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা অনুষ্ঠানত এইবাৰ শুনা পোনাকণ ছবিৰ এটি গীত শিল্পী সুমন কল্যাণপুৰ

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছো পুনাকণ ছবিখনৰ আন এটি গীত। সুমন কল্যাণপুৰৰ সৈতে কণ্ঠদান কৰিছে পুলক বেনাৰ্জীয়ে।

ৰিতুস্মিতা তামুলী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতেই এই কথা ঘোষণা কৰে। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইকোশ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইক শ্বপসমূহে আৰম্ভণিৰ দুবছৰৰ ভিতৰতে আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকাকতি আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ কৰিবলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰভনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিতাবৰ সমজিলা প্ৰশাসনৰ উদ্যোগত তিতাবৰ টাউন হাইস্কুলত মানসিক স্বাস্থ্য আৰু চাপ নিয়ন্ত্ৰণ সন্দৰ্ভত এটা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুদীপ্ত বৰাই মানসিক স্বাস্থ্যৰ বিভিন্ন দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ছাত্ৰ ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ আলোচনা কৰিবলৈও আজিৰ অনুষ্ঠানত উৎসাহিত কৰা হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।

0: চিত্ৰগীত অনুষ্ঠানৰ শেষত সেয়া আছিল প্ৰতিধ্বনি ছবিত সুমন কল্যাণপুৰ। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই

0: আকাশবাণী গুৱাহাটী।
1: কাগজ এখন দিছে এই কিবা বোলে আপোনাৰ নামত এক্সপ্ৰেছ চিঠি আছে, চহী দিব লাগে।
2: চাওঁ কাগজখন দে।
1: এইখন
2: এই
1: ইয়াতে কিবা 70 নম্বৰ এটা আছে বোলে, তাতে চহীটো দিব লাগে।
2: হ'ব ৰ চিঠিখন দে। স্নেহৰ সৰুজু লৰালৰিকৈ ডাকঘৰতে বহি চিঠিখন লিখিছোঁ। মই কাইলৈ কলিকতাৰ পৰা ৰাওনা হওঁ আৰু অহা বুধবাৰে দুপৰীয়া মানে পামগৈ। মোৰ লগত এজনী ছোৱালী যাব, নাম সীতা। তেওঁ আমাৰ তাতে থাকিব, থকা মেলাৰ ব্যৱস্থা কৰিবা। আৰু এটা কথা, আমাৰ বাগিচাৰ পৰা ছমাইলমান দূৰত বুঢ়াবাৰী গাঁৱত সিৰাজ হাজৰিকা নামে এজন মুখিয়াল মানুহ আছে, তেওঁক এটা খবৰ দিয়াৰ ব্যৱস্থা কৰিবা। খবৰটো হৈছে অহা বুধবাৰে তেওঁ যাতে আমাৰ বাগিচালৈ আহে। ড্ৰাইভাৰক ক'বা সি জানে, আৰু নেলেখোঁ, গৈ পাই সকলো কথা হ'ম। মৰমেৰে তোমাৰ কন্দৰ্প।
3: ভদ্ৰেশ্বৰ, দেউতা আজি দুপৰীয়া পাবহি, লগত আলহী আহিব। আলহী কোঠাৰ বিছনা পাতিবোৰ ভালকৈ থ। আৰু শুন,
1: কওক বাইদেউ।
3: ড্ৰাইভাৰক মাত, এতিয়া এঠাইত খবৰ এটা দি আহিবগৈ লাগে।
1: ক'ত বাইদেউ?
3: তোৰ দৰকাৰ নাই নহয়, ড্ৰাইভাৰক মাত।
1: ভাল বাইদেউ, মোৰ দৰকাৰ নাই, মাতিছো।
2: সীতা, সিৰাজ, কোন কোন এওঁলোক?

0: আজিৰ নাট্যানুষ্ঠান আগবঢ়োৱা হৈছে দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মাৰ চিৰাজ নামৰ প্ৰখ্যাত গল্পটিৰ পূৰ্বে প্ৰচাৰিত অনাতাঁৰ নাট্যৰূপ। ৰূপায়ণত ফণী শৰ্মা, শৈল বৰুৱা, অৰুণিমা বৰুৱা, অনুশ্ৰী বেজবৰুৱা, মৃগেন ৰায় চৌধুৰী, দুৰ্গেশ্বৰ বৰঠাকুৰ, উপেন্দ্ৰজিৎ শৰ্মা, প্ৰসন্ন বৰা, নয়ন বৰুৱা, মীৰা দাস, বাণী চক্ৰৱৰ্তী, বীণা দাস আৰু শিশু শিল্পী জ্যোতি চৌধুৰী, প্ৰযোজনা ফণী তালুকদাৰ, চিৰাজ।
1: কলিকতাৰ পৰা আহি পোৱাৰ দিনাই আবেলি কন্দৰ্পই তেওঁৰ বৈঠকখানাত সৰজু, সীতা আৰু বৃদ্ধ চিৰাজক বহুৱাই তেওঁৰ জীৱনৰ এটি কৰুণ গোপন অধ্যায়ৰ পাত লুটিয়ালে।
2: সৰজু, তোমাৰ পৰা মই এটা ইমান দিনে গোপন কৰি ৰাখিছোঁ, তেনেকৈ ভাল কৰিছোঁ নে বেয়া কৰিছোঁ মই ক'ব নোৱাৰোঁ, সেইবাবে তুমি মোক ক্ষমা কৰিবা বুলিয়ে মই আশা কৰিলোঁ। সীতাৰ জন্মকালৰ ইতি কাহিনী তুমি কিমান সহজভাৱে ল'ব পাৰা মই ক'ব নোৱাৰোঁ, কিন্তু ভৰসা দিয়া সৰজু, তুমি ধৈৰ্য ধৰি শুনিবা।
3: মোৰ জন্মকালৰ ইতি কাহিনী?
2: অঁ, তোমাৰ প্ৰকৃত পৰিচয়টো তুমি নাজানা?
3: মোৰ প্ৰকৃত পৰিচয়? মই তেনে কোন?
2: তুমি কোন তাকে এতিয়া কম সীতা। আজি মই যি কথা ক'ম তাৰ সাক্ষী মাথোন এই চিৰাজ হাজৰিকা, এই বৃদ্ধ মান্যৱন্ত মানুহগৰাকী, যাৰ মহত্বৰ বাবে মই সদায় তেওঁৰ ওচৰত নতশিৰ হৈ থাকিম। আশা কৰোঁ আজিৰ বৰ্ণনা শেষ হ'লে তোমালোকেও তেখেতৰ মূল বুজিব পাৰিবা আৰু শ্ৰদ্ধা জনাবা।
4: নাই নাই কোৱা, নাপায় নহয়, তেনেকৈ কিয় কোৱা, মই কিটো কৰিছোঁ আৰু, সকলো তেখেত আল্লাহ কৰিছে উপা, সকলো আল্লাহ কৰিছে।
2: প্ৰায় 20 বছৰৰ আগৰ কথা, মই তেতিয়া কলিকতাৰ কলেজত পঢ়োঁ। আয়ে পৰীক্ষা দি সেইবাৰ আমাৰ বাগিচাৰ ঘৰলৈ গৈছোঁ। মোৰ জীৱনত আৱিৰ্ভাৱ হ'ল এগৰাকী নাৰী, এজনী অতি সহজ সৰল কোমলমতীয়া ছোৱালী। সাবিত্ৰী, তোমাৰ খোপাত সেইবা কি ফুল? ক'ত পালা?
5: আমাৰ ফুলনিতে আছে।
2: সাবিত্ৰী, ফুল মই বৰ ভাল পাওঁ, কপৌ আৰু গোলাপ, সময় পালে দুই এপাহ মোলৈ আনিবাচোন, মোৰ কোটৰ বাটনহোলত লগাই থওঁ।
5: এতিয়াই আনি দিম নেকি?
2: এতিয়াই?

0: নাই নাই নালাগে। ৰ'বচোন ৰ'বা,
1: কি
0: বাৰু সাবিত্ৰী, তোমাৰ খোপাত থকা কোপভা দিবা।
1: এইবাৰ তিনি লেৰেলি গৈছে আৰু মোৰ খোপাৰ তেল লাগি আছে নহয়।
0: তোমাৰ চুলিৰ গোন্ধটো মোৰ বৰ ভাল লাগে সাবিত্ৰী, সেইকাৰণে মোক ফুলপাহ লাগে, আৰু ফুলপাহত লাগি থকা তোমাৰ চুলিৰ গোন্ধকণ মোক লাগে সাবিত্ৰী। সাবিত্ৰী দিয়া, কি ভাবিছা সাবিত্ৰী? নাই নাই, কোটত লগাব নালাগে, চাওঁ এইপিনে চাওঁ, মোৰ হাতত দিয়াচোন, দিয়া সাবিত্ৰী। সাবিত্ৰী তোমাৰ আঙুলিকেইটা ইমান কোমল।
2: সাবিত্ৰী তই পাকঘৰলৈ যাচোন, গাখীৰখিনি জুইৰ ওপৰত তুলি থৈ আহিছোঁ, গৰম হ'লে বাপুৰ কাৰণে ৰৈ আহিবি দেই, যা।
0: মা, মই এতিয়া গাখীৰ নাখাওঁ।
2: এতিয়া নাখাওঁ বাৰু, পিছত খাবি। যা সাবিত্ৰী, কি চাই আছ? বাপু, তোৰ পৰীক্ষাৰ খবৰ কেতিয়া ওলাব?
0: আৰু এমাহমান আছে, কিয়?
2: তইচোন এইকেইদিন গুৱাহাটী মোমায়াৰ তাতে থাকিবগৈ পাৰ।
0: নহয় মা, বাগিচাত দীঘলীয়াকৈ বহুত দিন মই থকাই নাই, আৰু অলপ দিন মই ইয়াতে থাকিম মা।
2: নহয়, মোমায়াহঁতে কৈ থাকে বৰকে, সেয়েহে মই কৈছো, পিছে তোৰ ইচ্ছা আৰু। হেৰি নহয় শুন বাপু, কথা এটা কওঁ। হেৰি, আমাৰ ঘৰলৈ সাবিত্ৰীহঁত কেনেকে আহিল জানো নাজানো? তোক মই চিঠিত অলপকে লিখিছিলো।
0: লিখিছিলে আৰু ইয়ালৈ আহিওতো কিছু জানিছো মই।
2: এয়া সাবিত্ৰীৰ মাকজনী এনে ভাল মানুহ বুজিছ, বেচেৰি গিৰিয়েকটো অকালতে ঢুকাই থাকিল, চাৰিমাহমান হ'ল ঢুকাবৰ। যোৰহাটৰ ওচৰৰ বাগিচা এখনৰ মহৰি আছিল গিৰিয়েক। গিৰিয়েক ঢুকাবৰে পৰা মাক জীয়েকৰ দুখে কোলাই পাছিয়ে নোহোৱা হৈছে। এদিন আহি মোৰ ওচৰ ওলালহি, জাতকোন আমাতকৈ অলপ তলৰ হ'লেও দেউতাক কৈ মেলি মই তাইক ৰাখিলোঁ। আমাৰ ইয়াতে সেই ঢেঁকীখালৰ কাষৰ কোঠাটো আছে নহয়, তাতে থাকিবলৈ দিলোঁ। ঘৰখনৰ সকলো লাচনী পাচনী কাম মাক আৰু জীয়েকে দুয়ো লগ লাগি কৰে। পিছে সাবিত্ৰীজনীহে উঠন হৈ আহিল, সিহঁতৰ জাতে কোলে ল'ৰা এটা পালে গতাই দিবলৈ পাৰিলে ভাল হ'ব আৰু।
0: মা, জাত কোলৰ কথা আজিকালি আৰু ধৰিব নাপায় নহয়, চোৱা যুগ সলনি হৈছে।
2: সেইবুলি আৰু সমাজ এখনতো ওলাই কৰিব নোৱাৰি নহয়।
0: সমাজ ওলাই কৰিব নালাগে নহয়, সমাজক নতুন সাজত সজাব লাগিব আমি। চোৱা, যুগৰ গতিৰ লগত সমন্বয় ৰক্ষা কৰি সমাজত নতুন আদৰ্শৰ নতুন নীতিৰ সূচনা কৰিব লাগিব।
2: বোপা ককাহঁতে যি শিকালে তাকতো আমি ওলাই কৰিব নোৱাৰো নহয়।
0: কিন্তু এতিয়া সময় আহিছে মা, তোমালোকে আমাৰ পৰা শিকিব লাগিব, আমাৰ পৰা মানে তোমাৰ বাপুহঁতৰ পৰা, এই কণ্ডপহঁতৰ পৰা।
2: থ থ দে, আৰু এতিয়া মই তোৰ পৰা শিকিম। অ' সাবিত্ৰী, তই দেখোন গাখীৰ লৈ আহিলি, বাপুৱে পিছে পিছতহে খাব।
3: সদায় দেখোন এই সময়তে খায়, আজি আকৌ কিহৰ দুখতো পিছত খাব।
0: আনিলে যদি খাম বাৰু। থোৱা সাবিত্ৰী, চাওঁ সেই পানীঘটি দিয়াচোন।
2: সাবিত্ৰী, গাখীৰখিনি থৈ বলচোন তই, হেৰি গোঁসাই ঘৰৰ খৰাহীটো উলিয়াই লগৈ। অ সাবিত্ৰী শুনচোন।
3: কি জেঠাই দেউ?
2: সেই বাপুৰ কথা কামবোৰ আজিৰ পৰা তই কৰিব নালাগে বুজিছ, ভদ্ৰেশ্বৰে কৰিব। বাপু, হেৰি নহয় গামোচাখন তোৰ চকীতে থৈ আহিছোঁ।
4: বাৰু।
2: আহ সাবিত্ৰী।

0: মা মা
1: কিয় বাপু
2: মা এটা কথা নহয়
1: কি হ'ল
2: চোৱা মা পৰহিলৈ কলিকতালৈ যাম যেতিয়া কাইলৈ আমি এটাবিলাক পিকনিক খাই আহোঁগৈ বোলে
1: যাব পাৰিম কিনো কথা পিছে সেই নহয় পৰহিলৈ ৰাতি হেতুৰ ট্ৰেইনৰ সময় হ'ল পিছে ক'লৈ নাযাবি পিকনিক খাবলৈ
2: কেলৈ নামৰূপলৈকে যাম
1: ভালেখিনি দূৰ হ'ব পাৰ
2: এহ 25 মাইলহে হ'ব এঘণ্টাৰ বাট নহয় দেখোন
1: বাৰু যাম তেনে পিছে আমাৰ গাড়ীজনো এটাইবিলাক এবাৰতে ধৰিব আৰু মই গ'লে আকৌ শইকীয়ানী হাজৰিকানী কুলি বুনিব লাগিব নহয়
2: বাৰু তুমি চিন্তা কৰিব নালাগে মা এই সোণাতলী বাগিচাৰ মেনেজাৰৰ গাড়ীখন মই খবৰ কৰোঁ নাপালে আমাৰখনতে দুবাৰকৈ যাম হে
1: আৰু হ'ব দে মই দেউতাক কওঁগৈ বাৰু

বাপুতি কাহি বাটি হেতা খৰাহিবোৰ সব ঠিক কৰি লোৱাচোন আৰু হেৰি নহয় ভদ্ৰেশ্বৰক কোৱা বাপুতি আ বাপুতি শুনিছা নহয় তুমি কাহি বাটি খৰাহিবোৰ সব ঠিক কৰি লোৱা আৰু ভদ্ৰেশ্বৰক কোৱা হেৰি নিজৰ

0: ভালকে ধুই ল। পিছে গাড়ী এখনেই হল, তোমালোক পিছৰ বাৰ যাবা বাৰু। বাপু
1: কি হল মা?
0: তো বৰহিব আৰু আমাৰ যাব হল নহয়।
1: আৰু তোমালোক যোৱা নাই মা, মই পিছৰ ট্ৰিপত যাম। অ হেৰি নহয়, তোমালোকে গাড়ীখন গৈয়ে পঠিয়াই দিবা গৈ, মই আকৌ যাওঁতে পেহাহঁতৰ সময় মাত লগাই যাম।
0: হেৰ ভদ্ৰেশ্বৰ, ভদ্ৰেশ্বৰ
2: কি কৈছা?
0: সাবিত্ৰী কলৈ গ'লো
2: জানো হয়, লক্ষ্মণীৰ লগত নিজৰা সিফালে খাই পাহাৰ পকাই ফুৰা দেখিছিল অথনি।
0: মইনো এতিয়া কেনেকে যাওঁ তাই কেৰি? হেৰি নহয় শইকীয়ানী, এই আপোনালোক যাওক, মই পিছত যাম বাৰু।
3: এ নেলাগে নেলাগে, আপুনি আমাৰ লগতে আহক, আপুনি নগ'লে আকৌ আমাৰ ৰখেই নোলায় নহয়।
0: নহয় মানে এই সাবিত্ৰী
3: কন্দৰ্প বোপাও আছে নহয়, লক্ষ্মণীও আছে, পিছৰ বাৰ যাব দিয়ক তাই। আহক আহক পাই
0: কথাটো।

0: সাত বাজিলেই ৰাতি হ'ল। বাপুটি, এই জুকুৰাত খৰি কিছুমান জাপি দিয়াচোন।
1: এতিয়া কি হ'ব বাপু কাইদেউ, এতিয়াও নাহি যে।
0: ভয় লাগিছে নেকি সাবিত্ৰী? কেলে মই আছো নহয়, একো চিন্তা নকৰিবা। সেইটো দেখোন মানুহ, গাড়ী কি হ'ল?
2: গাড়ী পাংচাৰ হৈছে।
0: পাংচাৰ ক'ত হৈছে?
2: এই ইয়াৰ পৰা দুমাইলমান দূৰত।
0: দুমাইল দূৰত কি হ'ব এতিয়া? কি হ'ব
2: মানে মই একো ভাবি পোৱা নাই চুত চাহাব, আৰু শুনিছোঁ সিফালে হাতী ওলাইছে।
0: হাতী ওলাইছে? বাৰু ড্ৰাইভাৰ, ট্ৰাংক ৰোডলৈ ইয়াৰ পৰা কিমান দূৰ হ'ব?
2: 18 মাইলমান হ'ব চুত চাহাব।
0: আচ্ছা, এই বাটত পাই অহা ফৰেষ্ট কেম্পটো ইয়াৰ পৰা কিমান দূৰ?
2: 1 মাইলমান হ'ব যেন পাইছোঁ।
0: বাৰু তাত কোনোবা আছে নেকি?
2: মই খবৰ লৈছিলোঁ, কোনো নাই, মানে সেই চকীদাৰটোহে আছে চুত চাহাব।
0: তেন্তে সদ্যহতে তালৈকে বোলা, বুজিছা? আজি ৰাতি কিজানি তাতে থাকিব লাগিব।
3: কৰিব পা
0: এইটো যে ভয় থাকে, পেপুৱে লাগি আছে। বস্তুবোৰ হাতে পাতে লগে, আৰু এই জোৰ এটা জ্বলাই লওঁ, যা।
3: কিন্তু
0: সাবিত্ৰী, আহ, ভয় নকৰিবা সাবিত্ৰী, আহ।

0: মই বুঝিছো মোৰ কথা শুনি তোমাৰ মনত কেনে প্ৰতিক্ৰিয়া হ'ব পাৰে। তথাপি মই অনুৰোধ কৰিছো তুমি যেন শেষলৈকে কথাবোৰ শুনি যোৱা। মই কলিকতালে আকৌ আহিলো, কলেজৰ তৃতীয় বাৰ্ষিকত ভৰ্তি হলো। তাৰ চাৰি মাহৰ পিছত মাৰ পৰা মই এখন চিঠি পালো।
1: মৰমৰ বাপু, কেইদিনমান তোৰ পৰা চিঠি পত্ৰ নাপাই চিন্তিত আছো, আশা কৰোঁ কুশলে আছ। অতি দুখৰ খবৰ এটা তোলৈ নিদিওঁ বুলি দিবলৈ ওলাইছো। আজি পাঁচদিন হ'ল সাবিত্ৰী পানীত পৰি আত্মঘাতী হৈছে। আজি কেইদিনমান আগতে ল'ৰা এটা পাই তাৰ বিয়াৰ ঠিক কৰিছিলোঁ। অহা সপ্তাহতে বিয়াখন পতাৰ কথা আছিল, কিন্তু কি হ'ব, কোনোবা জন্মৰ কিবা পাপ আছিল। তাইৰ দেহাটো বিচাৰি পোৱা নগ'ল। শ্মশানৰ কাষত তাইৰ ভৰিৰ চেণ্ডেলযোৰ পৰি আছিল। খবৰটো সেয়ে আৰু নিলিখো।
0: মৰম আশীৰ্বাদ লবি, ইতি তোৰ মাৰ। সাবিত্ৰীৰ স্মৃতিক এটুকুৰা জ্বলন্ত অঙঠাৰ দৰে বুকুত লৈ আৰু আঠোটা বছৰ অতিবাহিত কৰিলো। ইতিমধ্যে আইন পৰীক্ষাও মই পাছ কৰিলো। বাগিচাৰ দায়িত্ব আনৰ হাতত দি এনেই সময় কটাবৰ বাবে ওকালতি আৰম্ভ কৰিলোঁ। এদিন জিলাৰ পৰা ছমাইলমান দূৰত বৰুৱাবাৰী গাঁৱত এটা মকদ্দমাৰ স্থানীয় তদন্ত সম্পৰ্কে হাকিম ওলাল, লগত মোকো ল'লে। আমাৰ কাম সোনকালে শেষ হয়। হাকিম আন এঠাইত কিবা এটা অনুসন্ধানৰ কাৰণে গ'ল আৰু মই আহিলোঁ সেই গাঁৱৰে এগৰাকী সম্ভ্ৰান্ত লোক সৌ চিৰাজুদ্দিন হাজৰিকাৰ তালৈ।
2: তামোৰ কটা আছে, হবলা বটাটো লৈ আছোন। বাৰু হেৰি বোপা, আপুনি বহকচোন, মই হাউত কৰি খাই পানী চলো গাত ঢালি আহোঁ দেই।
0: ভাল বাৰু, ভাল বাৰু।
2: হেল্ল' সীতা, অ' সীতা, সীতা
3: হাতাজান, তামোল আনিছো, চোন হ'লে লগোৱা নাই। মোৰ আঙুলিৰে ভুৰুকাটো ঢুকিয়ে নাপাওঁ। অ' আতাজান দেখোন নাই।
0: তোমাৰ আতাজান গা ধুবলৈ গৈছে, চাওঁ দিয়া তামোল দিয়ে। চোন বাৰু মই লগাই লওঁ, হা চাওঁ দিয়া।
3: চাওকচোন বাৰু আতাজন কি মানুহ, চোনৰ সৰু টেমি এটা আনিবলৈ গৈছো, ভৰুকাটোত মোৰ আঙুলিটোৱে ঢুকিয়ে নাপায়
0: নেকি। চাওঁ চাওঁ, এয়া তোমাৰ ইমান এধানমানি আঙুলিটো, তই ক'ত ঢুকি পাবা তুমি, হে? চাওঁ বাৰু, এইপিনে আহাচোন, মই কথা এটা সোধো তোমাক। বাৰু বহা বহা, ইয়াতে বহাচোন, মোৰ কোলাতে বহা আকৌ।
3: চাওঁ লাজ লাগে পায়, মই আটাজনৰ কোলাতেহে বহো, আনৰ কোলাত নবহো।
0: মোৰ কোলাত নবহিলে মই বেয়া পাম, কিন্তু তোমাক নামাতো আৰু দেই।
3: ইচ, কি যে কেঁচুৱা পাই, অকণমান কথাতে বেয়া পায়। বাৰু বহিছো,
0: বহা। বাৰু মাজনী, তোমাৰ কি নাম?
3: মোৰ নাম নূৰ, কিন্তু আচল নাম সীতা।
0: সীতা, উৱা, ইমান ধুনীয়া নাম। চাওঁ চাওঁ, ৰবাচোন চাওঁ,
3: মোৰ মুখলৈ চাই আছা কিয়? কি চাইছা?
0: কি চাইছো? তোমাৰ এয়া চকু, এয়া মুখ, ওঠ, ঠুঁটৰি, এইবিলাককে চাইছো, ইমান ধুনীয়া।
3: মোৰ মা খুব ধুনীয়া আছিল নহয়, আটাজনে কৈছে মোৰ চকু, ওঠ, ঠুঁটৰি আটাইবিলাকে ন একেবাৰে মাৰ দৰে।
0: তোমাৰ মাৰ দৰে?
2: আৰু সীতা, অ সীতা, তামোল চালি দিল, দেখি জানো বাৰু, দেখি জানে তাই একেবাৰে গৈ পেলাই উকিল পৰা খোলাত উঠিল। নাম নাম নাম, বোপাৰ কাপোৰ কানিবিলাক কৰবালে ধূলি মাকতি লাগিব।
3: নাই
0: নাই, বহক প্ৰিয় হাজৰিকা, একো নহয়, বহা মহাজনী। হাজৰিকা, এটি আপোনাৰ ছোৱালী নহয়?
2: ছোৱালী মানে ইয়ে উকিল বোপা, এইটি আউলাৰ দান, মোৰ নাতি,
0: মানে আপোনাৰ
2: মোৰ কন্যাৰ ছোৱালী। অৱশ্যে সেই কন্যাও তেখেত আল্লাৰেই দান।
0: হাজৰিকা, সকলো ল'ৰা ছোৱালীয়েতো ঈশ্বৰৰ দান, কিন্তু আপোনাৰ এই ছোৱালীটিৰ ক্ষেত্ৰত মাক জীয়েকক বিশেষকৈ তেনে বোলাৰ কাৰণ কি?
2: সেইবিলাক বহুত কথা উকিলোঁ পা, তথাপিও যদি

0: এদিন এটি দেৱকন্যাক আল্লাই মোৰ ওচৰলৈ মোৰ আশ্ৰয় ল'বৰ কাৰণে পঠিয়াইছিল। সেই দেৱকন্যাৰ গৰ্ভতেই নূৰৰ জন্ম। নূৰৰ মা আচলতে মোৰ কন্যা
1: নহয়। কাৰ কথা কৈছে হাজৰিকা আপুনি?
0: এইবিলাক বহুত কথা, বহুত কথা উকিলোপা। আয়ো নূৰ, এটা ভিতৰলৈ যাছ না, ভিতৰলৈ যা। সেই ইছমাইলৰ লগত ভূপালে চাহ টোপা কৰা ইছমাইলৰ লগত লাগি যোৱা, যোৱা মানুহজনী যোৱা, অঁ ভিতৰলৈ যোৱা। আজি প্ৰায় 8 বছৰ আগৰ কথা। মছজিদত নামাজ পঢ়ি বাটতে আহোঁতে কিনকিনে বৰষুণ দিলে। সেই ডেকা চুবুৰী নামঘৰৰ বাটচোৰাতে সোমাই চোৰাৰ উৰুখা ছালখন লৈ চাই ভাবি আছিলো, গোসাঁই প্ৰভুকৈ বাটচোৰাটোৰ ছালখন টিঙৰে কৰাই ল'ব লাগিব। টিঙৰ খৰচটো যদি লাগে মই নিজেই দিম।

0: সিরাজ কাই ঘর আসনে?
1: ও আসবে কোন কোন? ও আমার গাঁও পুরা দেখুন, বহা বহা বহা ভাইজান, বহা বহা বহা বহা। পিছে কি সকামত বাহিলা ভাইজান?
0: এ এনে এপাক মারিলো আৰু। ও ভাল কথা, এ তোমাৰ তাত কইবাৰ ছোৱালী এজনী আছে হেন?
1: এজনী ছোৱালীনো কইবা থাকিবহে ভাইজান, আল্লাহ পঠিয়াইছে আহিছে, মোৰ নচিবত তাইক আশ্ৰয় দিয়াৰ ফৰমান হৈছে, আশ্ৰয় দিছো, ক'ত আৰু ছোৱালী আহিব ভাইজান?
0: শুনিছোঁ ছোৱালীটিৰ গাত অকণমান চেকাও আছে।
1: চি চি চি চি চি গাঁওবুঢ়া, নাপায় নহয় নাপায়, তেনেকৈ ক'ব নাপায় নহয়। আমাৰ সমাজত চকুত তাইৰ গাত চেকা থাকিব পাৰে, কিন্তু খোদাৰ চকুত ছোৱালীটিৰ একেবাৰেই নিষ্পাপ ভাইজান, একেবাৰেই নিষ্পাপ।
0: জানো, ক'ব নোৱাৰো দেও, এইবোৰ কি চপাইছা? আকৌ শুনিছোঁ ছোৱালীজনী বোলে হিন্দু ছোৱালী। এতিয়া সেই সেই তোমাৰ ঘৰত হিন্দু ছোৱালী এৰা, এই চোৱা চাতি বুলি কথাবোৰতো আছে নহয়
1: গাঁওবুঢ়া।
0: হে?
1: মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে, সেই গাঁওবুঢ়া, মোৰ ঘৰত সাবিত্ৰী একো চোৱা নালাগে, খোদাৰ ঘৰৰ ছোৱালী। মানুহে সজা ধৰ্ম, মানুহে সজা সমাজৰ নীতি চোৱাই সাবিত্ৰীক নচোৱাই, সেই

0: বুঢ়া, এটা গাঁও বুঢ়া দুকুৰি দেৱনা খুচিকিলোহে, গান বিশ্বাসত জীৱনত কোনো গুণাহ মই কাহানি কৰা নাই। গাঁও বুঢ়া, মোৰ দেহ মন সকলো পবিত্ৰ, মোৰ এই পূজাৰ তলৰ মাটিত সাবিত্ৰীয়ে ভৰি দিলে চোৱা নাযায়। গাঁও বুঢ়া, চোৱা নাযায়।
1: জানো
2: পিতা,
0: অ' সাবিত্ৰী আইজনী কি,
2: মই সকলো কথা শুনি আছো গাঁও বুঢ়া, মই হিন্দু ছোৱালী সঁচা কথা, কিন্তু হিন্দু মুছলমানৰ মাজত পাৰ্থক্য ঈশ্বৰে কৰা নাই, তেওঁ সকলোৰে জন্মদাতা, মানুহেহে মানুহৰ পাৰ্থক্য সৃষ্টি কৰিছে। পিতা, গাঁও বুঢ়াৰ দৰে মানুহৰ কথাত আপুনি বেজাৰ নাপাব
0: পিতা। তাই মই নতুনকৈ জন্ম দিছো হে গাঁও বুঢ়া, মই তাইক নতুনকৈ জন্ম দিছো, তাইৰ মই পিতাক, বুজা গাঁও বুঢ়া, তাইৰ মই পিতাক।

0: أشهد أن لا إله إلا الله
1: কাজনী চাওক চাওক আইজনী আৰু অকণমান গাখীৰ খাবানে আৰু অকণমান গাখীৰ অকণমান
2: অকণমান নালাগে পিতা আপুনি মোৰ কাৰণে বহুত কৰিলে পিতা মোৰ সময় ওচৰ চাপি আহিছে
1: আইজনী
2: ছোৱালীটিৰ ভাল আপোনাৰ ওপৰতে থাকিল তাই ডাঙৰ হ'লে বা তাইৰ বাপেকক যদি আপুনি কেতিয়াবা লগ পায় তেতিয়া তেওঁ সুধিহে আপুনি তাইক মুছলমান কৰিব পিতা আৰু আৰু যদি আপুনি মোৰ স্বামীক কেতিয়াবা লগ পায় ক'ব তেখেতৰ চৰণ চিন্তা কৰি মই মৰিবলৈ সাহ পাইছোঁ আৰু পিতা
1: আইজনী আইজনী তুমি সেইবোৰ চিন্তা কৰিব নালাগে অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে এতিয়া এৰা অকণমান টোপনি যাবলৈ চেষ্টা কৰিব লাগে
2: মই একেবাৰে টোপনি যাম পিতা ছোৱালীটিৰ মোৰ ছোৱালীটিৰ নামটো আপুনি নূৰ দিছে মই সীতা থলোঁ তাইক সীতা বুলি মাতিব ক'ত তাই ক'ত
1: অ' আইৰাৰ লগত সেইটো কথাতে আছে তোমাৰ জ্বৰ ভাল হ'লে মই ওচৰলৈ লৈ আহিম মাজনী তুমি এতিয়া অকণমান শুই থাকিবলৈ চেষ্টা কৰাচোন শুব লাগে নহয় শুলেহে ঠিক হ'ব
2: তাই ক'ত সীতা ক'ত সীতা ক'ত
3: চিৰাজ গাই
1: ডাক্তৰ
3: আৰু লাভ নাই
1: তেন্তে
3: মই সকলো চেষ্টা কৰিলো নাভাজে
1: নাভাজে ডাক্তৰ আপুনি আপুনি বচাব আপুনি সাৱিত্ৰীক বচাব নোৱাৰিলে নাভাজে সাৱিত্ৰী

0: নুৰক নুৰক মোক দিয়ক হাজৰিকা, মই তাইক কলিকতাত ৰাখি লিখা পঢ়া শিকাবলৈ চেষ্টা কৰিম।
1: নুৰক আপুনি আমাৰ প্ৰায় লৈ যাব খুজিছোঁ।
0: নহয় নহয়, মানে হাজৰিকা, তাইক গঢ়ি তোলাৰ দায়িত্ব কিছু মোকো ল'বলৈ দিয়ক। আৰু সেইখন সৌভাগ্য আপোনাৰ ওচৰত আজি মই ভিক্ষা খুজিছোঁ হাজৰিকা।
1: তোমাৰ ইচ্ছাই পূৰ্ণ হওক, তোমাৰ ইচ্ছাই পূৰ্ণ হওক খুদা। মই তাইক তাইৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত নকৰোঁ, দূৰ নকৰোঁ। অৱশ্যে আমাৰ হৃদয় নুৰৰেই পৰিপূৰ্ণ।
2: মোক আকৌ কোলাত নলোৱা নেকি?

0: সীতাক কলিকতাৰ বৰ্ডিঙত থৈ অহাৰ পিছৰ বছৰতে দেউতাৰ মৃত্যু সজ্জাত দিয়া প্ৰতিশ্ৰুতি মতে তোমাক মই বিয়া কৰালোঁ সৰুজু। আৰু এই 7 বছৰে তোমাৰ পৰা এই সকলোবোৰ মই গোপনে ৰাখিছিলোঁ। তুমি মোৰ লগত কলিকতালৈ কেইবাবাৰো যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিলা। প্ৰতিবাৰেই কিবা এটা অজুহাতত তোমাক নিনিয়াকৈ মই অকলে গৈছোঁ। কিন্তু সৰুজু, সীতাই এইবাৰ মেট্ৰিক পাছ কৰিলে, তাই বিয়া বাৰু সময় হ'ব দুদিন পিছত। সেয়ে মই ভাবিলোঁ আৰু দেৰি কৰিব নোৱাৰি। সৰুজু, এয়া এয়ে সেই সীতা সৰুজু।
1: খুৰাদেউ, তুমি কিমান মহান।
0: সীতা, মই মহান হওঁ নে নহওঁ মই ক'ব নোৱাৰোঁ, কিন্তু যাৰ মহত্বৰ তুলনা আমাৰ সৈতে নহয় সেইজন মহান মান্যৱৰ পুৰুষ হ'ল সৌ আমাৰ হাজৰিকা, সৌ তোৰ আটাজান। সীতা,
1: আটাজান?
2: সীতা, সীতা আইজনী,
1: আগৰ জনমতো তুমি মোৰ আটাজান আছিলা, আৰু সকলো জনমতে তুমি মোৰ আটাজান হৈয়ে থাকিবা দেই।
2: জনমে জনমে মই তোৰ আটাজান হৈ থাকিম আইজনী। তই আৰু সেই ভৰসা মোৰ পৰা নতুনকৈ বিচাৰিব নালাগে নহয়। এতিয়া সেই তই ভৰসা লোক পাব লাগিব সৌ আইদেউৰ পৰাহে। জনমে মৰণে তই এতিয়া সেই আইদেউৰ লগতহে সম্বন্ধ পাতিব লাগিব।
1: অসম্ভৱ।
2: কি অসম্ভৱ আইদেউ?
0: সৰুজু,
3: কি প্ৰয়োজন আছিল আপোনাৰ জীৱনৰ কুৎসিত কাহিনীবোৰ মোক ক'ব?
0: সৰুজু, তুমি তুমি এইবোৰ কি কৈছা? সৰুজু,
3: সীতাক এই ঘৰ স্থান দিবলৈ
1: মই তেনে এতিয়া কলৈ যাম? খুৰাদেউ, আটাজান, তোমালোকে তোমালোকে মনে মনে আছা কিয় আটাজান?
2: আইদেউ, সীতাক আপুনি আশ্ৰয় দিলে কোনে দিব আইদেউ?
3: অসম্ভৱ। চাকৰণী গৰ্ভত জন্ম মুছলমানৰ ঘৰত ডাঙৰ হোৱা ছোৱালী এজনী মোৰ ঘৰত মই কেতিয়াও ৰাখিব
1: নোৱাৰো।
3: কেতিয়াও ৰাখিব নোৱাৰো।
1: খুৰীদেউ,
3: চুপ নহয় তুমি মোক খুৰীদেউ বুলি কোনে কৈছে? তোক মই তোৰ খুৰীদেউ বুলি ওলাই মোৰ ঘৰৰ পৰা ওলাই যা। মোৰ ঘৰৰ চৌহদৰ পৰা ওলাই যা। সামান্য এজনী দুষ্টা প্ৰতিটা ছোৱালী
2: আইদেউ, আপোনাৰ যদি নিজৰ সন্তান থাকিলহেঁতেন, আপুনি যদি এজনী পুৱতী নাৰী হ'লহেঁতেন, তেনেহ'লে তেনেহ'লে এনে সাংঘাতিক বচন আপোনাৰ মুখৰ পৰা নোলালহেঁতেন আইদেউ, নোলালহেঁতেন। আপোনাৰ নিজৰ সন্তান নাই, আপুনি হতভাগী, আপুনি হতভাগী আইদেউ। কিন্তু যি নাৰী এই সীতাৰ দৰে এই এবাহী সুকোমল ফুলৰ দৰে সতী ছোৱালীক গদবদ ঠাই দিলে, সেই নাৰী পতিতাটো নহয়েই। তেওঁক তেওঁৰ সমান ভাগ্য পাবলৈ বহুত জনম এবাদত কৰিব লাগিব আইদেউ, বহুত জনম এবাদত কৰিব লাগিব। নাকান্দিবি আইও, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি, নাকান্দিবি সীতা। মই জীয়াই থাকিলে তোক কেতিয়াও কান্দিবলৈ নিদিওঁ আই। এইবোৰ ডাঙৰ মানুহ, এইবিলাক ডাঙৰ মানুহৰ ঠাই আই, জটিল মানুহৰ ঠাই। এইবোৰ ডাঙৰ মানুহৰ বিষ নকৰ আচৰ লাগি তোৰ মাৰ অকালতে মূৰহি গলাই। এহেঁতে তোৰ মন নুবুজে, ইহঁতে তোৰ মন নুবুজে আই বল বলো, আই বলো বল নিজৰ ঘৰলৈ উভতি বলাই। আগুজি আহ, নিজৰ ঘৰলৈ বল।

0: ও স্কুল ঘৰটোৰ চালিখনৰ তলত সেই নহয়নে?
1: ৰখক, গাড়ী ৰখক, গাড়ী ৰখক।
0: আপোনালোকে ধুমুহা বৰষুণত
1: মই সীতাক লৈ যাবলৈ আহিছো, মই সীতাক লৈ যাবলৈ আহিছো। খুৰীদেউ নহয়, খুৰীদেউ নহয়, সীতা মা, মা বুলি মাত, সীতা মা বুলি মাত, মা।

0: শ্রীরাজ নাটকৰ ইমানতে সামৰণি পৰিল। মূল কাহিনী স্বৰ্গীয় লক্ষ্মীধৰ শৰ্মাৰ। কাহিনীটি আলমত অনাতা নাট্যৰূপ দিলে অৰুণ শৰ্মাই। ভিন ভিন চৰিত্ৰ ৰূপায়ণত আছিল শ্ৰীৰাজ, ফণী শৰ্মা, কন্দৰ্প শৈলধৰ বৰুৱা, কন্দৰ্পৰ মাক বাণী চক্ৰৱৰ্তী, সাবিত্ৰী অৰুণিমা বৰুৱা, সৰজু মীৰা দাস, সীতা অনুশ্ৰী বেজবৰুৱা, সৰুকালৰ সীতা শিশুশিল্পী জ্যোতি চৌধুৰী, ডাক্তৰ উপেন্দ্ৰজিৎ শৰ্মা, গাঁওবুঢ়া মৃগেন ৰায় চৌধুৰী, ড্ৰাইভাৰ নৰেন বৰুৱা, ভদ্ৰেশ্বৰ দুৰ্গেশ্বৰ বৰঠাকুৰ, নন্দীৰাম প্ৰসন্ন বৰা আৰু শইকীয়ানীৰ ভাৱত আছিল বীণা দাস। নাটখনি প্ৰযোজনা কৰিলে ফণী তালুকদাৰে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লৈছো কেইটিমান গজল। পুনতে এয়া পংকজ উদাস।

হাৰি হৰণৰ কণ্ঠৰ এই গজলটিৰে সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিশা 10:30 বাজি যোৱাৰ লগে লগেই সামৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।